আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ আজি 17 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

চুৰেন কিয়াৰ্ক গাৰ্ডে কৈছিল, জীৱনটো এটা সমাধান কৰিব লগা সমস্যা নহয়, ই হ'ল অভিজ্ঞতাৰ মাজেদি পাব পৰা এটা বাস্তৱতা। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: জ্ঞান চৰ্চাটো সুখ আছে, সদ গ্ৰন্থপাঠ বা মনোৰঞ্জক যে সেই প্ৰবন্ধৰ পঠন বা ৰচনা বা আলোচনাৰ পৰা সুখ পোৱা যায়। এনে কৰ্মই মনত তৃপ্তি আনে। সৌন্দৰ্য চৰ্চা কলাবিদ্যাৰ অনুশীলনতো সুখ আছে, তাৰ পৰাও মনৰ সুকুমাৰ প্ৰবৃত্তিবোৰে তৃপ্তি পায়। দয়া, ধৰ্ম, পৰোপকাৰ, দেশ হিতৈষণা প্ৰবৃত্তি নানা প্ৰকাৰ কৰ্মৰ দ্বাৰা আমি সদায় সুখ আৰ্জিবলৈ চেষ্টিত হওঁ। অপৰ পক্ষত ঠগবাজি কৰি অসৎ উপায়েৰে অৰ্থ আৰ্জি বা কোনো অভীষ্ট সিদ্ধি কৰিও আমি সুখ পাবলৈ যত্ন কৰোঁ, কিন্তু কোনোটো কৰ্মৰ পৰা স্থায়ী সুখ, সকলো প্ৰকাৰ অৱসাদ আৰু বিষাদ বৰ্জিত আনন্দ পাব নোৱাৰোঁ। সুখ বা আনন্দ মনৰ অৱস্থা, বাহিৰৰ বস্তুৱে বা কৰ্মই মনৰ এই অৱস্থা আনিবলৈ বা তাকে ৰাখিবলৈ সহায় কৰে। মনে নিজেহে নিজৰ তৃপ্তি সাধি পৰম আনন্দৰ ভাৱ স্থায়ী কৰিব পাৰে। এইকাৰণে মনত সন্তোষ ভাৱ সদায় থাকিব লাগে। বিপদ অসুবিধা যিমানেই নহওক মন স্থিৰ ৰাখিব লাগে, মনত ভাৱ আনিব লাগে। যি অৱস্থাত আমি আছো এই আমাৰ পক্ষে উত্তম। এনে ভাৱৰ অনুশীলন টান, আৰু ইয়াত এটা বিপদ আছে যে আমি কোনো কাম আমাৰ সমগ্ৰ শক্তি দি কৰিবলৈ আমাৰ আলস্য জন্মিব পাৰে। সেই দেখি কোনো কাম উপস্থিত হলে বুদ্ধি বিবেচনা যিমান পাৰি খটাই সহজ উপায়েৰে সেই কাম সিদ্ধ কৰিবলৈ নিজৰ শক্তি অনুসৰি যত্ন কৰিব লাগে। তেতিয়াও যদি অভীপ্সিত কথা হৈ নুঠে তাত বিষাদ ভাৱ নানি মনটোক বলি কৰি ল'ব লাগে। মনক ক'ব লাগে আমাৰ শক্তি অনুযায়ী যত্ন কৰা হ'ল, তাতো যেতিয়া হৈ নুঠিল তাৰ কাৰণে দুখ বেজাৰ কৰি সময় ক্ষেপণ কৰা জ্ঞানী মানুহৰ কাম নহয়। এটা কথা মনত ৰাখিব লাগে যে কোনো মানুহৰেই সকলো প্ৰকাৰ বাঞ্ছা সিদ্ধ হ'ব নোৱাৰে। কিছু ইচ্ছা অপূৰ্ণ থাকিবই, আৰু তুলনা কৰি কোলে দেখা যাব যে প্ৰতিজন মানুহৰে লাভালাভৰ হিচাপত প্ৰায় মিল। কাৰো কাৰো কোনো কোনো কথা ভাল, আন আন কাৰোবাৰ সেই কথাবিলাক বেয়া, কিন্তু আন কথা ভাল। কোনো ধনী কিন্তু ৰুগীয়া, কোনো স্বাস্থ্যৱন্ত কিন্তু নিৰ্ধন, কোনো মানী কিন্তু দুখীয়া, কোনো চহকী কিন্তু নিঃ। ধনে জনে মানে সম্ভ্ৰমে বিদ্যাই প্ৰতিষ্ঠাই ৰূপে স্বাস্থ্যই ঘৰে বাহিৰে সুখৰ জীৱন অতি ভাগ্যৱানৰহে হয়। এতেকে সাধাৰণ লোকে যি অৱস্থাতে থাকে তাতে সন্তুষ্ট থাকিব লাগে, যত্ন কৰিব লাগে ভালৰ অৰ্থে, নহ'লে তাতে অসন্তুষ্ট বা বিষণ্ণ হ'ব নালাগে। সন্তোষ আনন্দ প্ৰাপ্তিৰ একমাত্ৰ উপায়।
1: মুকুতামালা, আজিৰ মুকুতামালা শৰৎচন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নূৰ মহম্মদ আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান জিকিৰ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: কণী এৰি দিয়াত যথেষ্ট অসুবিধাও হৈছিল। বিলাতৰ বহুত নিৰামিষ হোটেলত নানাবিধ খাদ্যদ্ৰব্য, পুডিং, কেক ইত্যাদি কণীৰে তৈয়াৰ কৰা হয়। গতিকে মই সকলোবিধৰ খাদ্য ভালকৈ বুজি পোৱাৰ পূৰ্বে কোনবিধৰ লগত কণী আছে, কোনবিধৰ লগত নাই ইত্যাদি আহুকলীয়া কথা অনুসন্ধান কৰাত বৰ অসুবিধা ভোগ কৰিবলগীয়া হৈছিল। মোৰ কৰ্তব্য সম্পৰ্কে সম্পূৰ্ণ জ্ঞান হোৱাত অসুবিধা নোহোৱা নহয়, ক্ৰমে তৃপ্তিকৰ হৈ অহা আহাৰবোৰ এৰিব লগা হোৱাত মই অলপ বিৰক্তিও অনুভৱ কৰিছিলোঁ। কিন্তু এই ভাৱ সাময়িকহে আছিল। মোৰ প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিব পৰাত অন্তৰত অসীম আনন্দ বোধ কৰিছিলোঁ। কিন্তু আচল পৰীক্ষা হ'বলৈ এতিয়াও বাকী। সেইটো হৈছে মোৰ দ্বিতীয় শপত সম্পৰ্কীয়। ঈশ্বৰ যাৰ সহায়, কোনে তেওঁৰ অনিষ্ট কৰিব পাৰে? শপত নাইবা প্ৰতিশ্ৰুতিবোৰৰ অৰ্থ লৈ কেইটামান মন্তব্য এইখিনিতে দিয়াটো অবান্তৰ নহ'ব। এনেবিলাক কথাৰ অৰ্থ লৈয়েই সমগ্ৰ পৃথিৱীৰ বাদ বিসম্বাদৰ সৃষ্টি হয়। প্ৰতিজ্ঞাবোৰ যিমানেই কটকটীয়া নহওক, মানুহে কিন্তু নিজৰ সুবিধাজনক কৰিহে তাৰ ভাৱ পুনাই পজৰাই নিয়ে। এই অভ্যাসটো ৰজাৰ পৰা প্ৰজালৈ, ধনীৰ পৰা দৰিদ্ৰলৈ সকলোৰে গাত পোৱা যায়। স্বাৰ্থপৰতাই তেওঁলোকক অন্ধ কৰে। দুই ৰকমে অৰ্থ কৰিব পাৰি। এনেবিধৰ অৰ্থ গ্ৰহণ কৰি মানুহে নিজকো প্ৰবঞ্চনা কৰে, লগে লগে সমগ্ৰ পৃথিৱী আৰু ঈশ্বৰকো প্ৰতাৰণা কৰে। প্ৰতিজ্ঞা গ্ৰহণ কৰিবৰ এটি সৰল নিয়ম আছে। যি তোমাক প্ৰতিজ্ঞা কৰায় তেওঁৰ অৰ্থকে গ্ৰহণ কৰাটোৱেই নিয়ম। আৰু এটি হৈছে, যেতিয়া দুই ৰকমে অৰ্থ কৰিব পাৰি তেতিয়া দুৰ্বল পক্ষৰ অৰ্থ গ্ৰহণ কৰা। এই নিয়মৰ ব্যতিক্ৰম হ'লে বাদ বিসম্বাদৰ সৃষ্টি হয়। ইয়াৰ ভিত্তি সত্যৰ ওপৰত নহয়, সত্য পথত যি থাকিব তেওঁ সহজ সৰল নিয়ম ল'ব। তেওঁৰ কাৰণে পণ্ডিতৰ মতামত অনাৱশ্যক। মই উচ্চ শিক্ষা আৰু অভিজ্ঞতাৰ পৰা মঙহ কথাষাৰৰ যি অৰ্থ পাইছিলোঁ, তাতকৈ মোৰ মাতৃয়ে কৰা অৰ্থ মোৰ পক্ষে সৰল আৰু সহজ আছিল, আৰু মোৰ বাবে সেয়েই একমাত্ৰ সত্য আছিল। মই বিৰাটত যিবোৰ পৰীক্ষা কৰিছিলোঁ সেইবোৰ মিতব্যয়িতা আৰু স্বাস্থ্যলৈ লক্ষ্য ৰাখিয়েই কৰিছিলোঁ। ধৰ্মৰ ফালৰ পৰা এইবিলাক পৰীক্ষা মই তেতিয়ালৈকে কৰা নাছিলোঁ। আফ্ৰিকালৈ নোযোৱালৈকে ধৰ্মৰ ফালৰ পৰা এইবিলাক প্ৰশ্নৰ আলোচনা কৰা নাছিলোঁ। তালৈ গৈহে সকলো কথা ধৰ্মৰ ফালৰ পৰা আলোচনা কৰি কঠোৰ পৰীক্ষা আৰম্ভ কৰিলোঁ। সেই বিষয়ে পাছত ক'ম, কিন্তু সেইবোৰৰ সঁচ বিলাততে সিঁচিছিলোঁ। আন নতুন ধৰ্মত দীক্ষা লওঁতাসকলৰ নিজ ধৰ্মত থাকোঁতাসকলতকৈও অনুৰাগ বৰ তীব্ৰ হৈ উঠে। বিলাতত নিৰামিষ ভোজন মোৰ বাবে এটা ধৰ্ম হৈ উঠিছিল। মোৰো সেইফালে অনুৰাগ বৰ তীব্ৰ হৈছিল, কাৰণ বিলাতলৈ যাওঁতে মই এজন পকা মাংস ভুজি আছিলোঁ, পাছতহে নিৰামিষ ভোজনৰ অনুৰাগী হ'লোঁ। নতুন নিৰামিষ ভোজিৰ উদ্যমেৰে মোক সজীৱ উদ্দীপনা দিলে, আৰু সেইবাবে মোৰ থকা ঠাই ৱেজ ৱাটাৰত নিৰামিষ ভোজিৰ ক্লাব এটা খোলা থিৰ কৰিলোঁ। তাত থকা ছাৰ এডৱিন আৰ্নল্ডক সহকাৰী সভাপতি পাতি মই নিজেই সম্পাদক হ'লোঁ। কিছুদিন ক্লাবৰ কাম বৰ সুচাৰুৰূপে চলিল, কিন্তু কেইমাহমানৰ ভিতৰতে মোৰ সেই ঠাই এৰাৰ লগে লগে ক্লাবটিও ধ্বংস হ'ল। এই অভিজ্ঞতা ক্ষণস্থায়ী আৰু সাধাৰণ হ'লেও ইয়াৰ পৰা নানা ৰকমৰ অনুষ্ঠান স্থাপন আৰু চলাবলৈ অলপ শিক্ষা পালোঁ।
0: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

চাৰে বাৰ বজাৰ আইডিঅ' বুলনি অনুষ্ঠানত গুৱাহাটীৰ নমাটিৰ উদ্যমিতা নামতি দলৰ সদস্যাসকলে পৰিৱেশন কৰা জন্মাষ্টমী বিশেষ বিচিত্ৰানুষ্ঠান আগধৰিব ভাস্বতী কলিতাই। দিনৰ 1:50 কংকনা দাসৰ কণ্ঠৰ লোকগীত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত শালি ধানৰ খেতিৰ বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে, আগধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 16 খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 10:00 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিবলৈ পাব। মনীষা হাজৰিকাৰ সৈতে এটি সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আজি পুৱা 9:20 সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ প্ৰভাতী তৰংগ। অতিথি ৰাহুল চন্দ্ৰ দাস, মঞ্জুলা হাজৰিকা, ত্ৰিদীপ ভাগৱতী, সায়ন্তন শইকীয়া আৰু বৰ্ণিল মেধি। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী তৰালী শৰ্মা, বিনোদ ভৰদ্বাজ, ইয়াস্মিন আৰা, দীপশিখা বৰদলৈ, গোলক বৰ্মন আৰু মধুস্মিতা ভট্টাচাৰ্য। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ শুনিবলৈ পাব। দিনৰ 11:00 বজাত পৰাগমালা লাইভ, পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত সংগীতা কাকতিৰ কণ্ঠৰ গীত, 9:15 জিলাৰ ৰেহৰূপ। দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য জ্যোতি চিত্ৰবন, সৃষ্টিৰ এক অনন্য যাত্ৰা, যুগুতাই আগবঢ়াইছে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ইন্দ্ৰাণী গগৈ পানী ফুকনৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত কমল কটকীৰ গীটাৰ বাদন শুনিবলৈ পাব, বিয়লি 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

বিয়লি 3:05 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:15 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 সংস্কৃত ভাষাৰ পাঠ যুগুতাই আগবঢ়াব ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে ইংৰাজী পাঠ লেটাৰ টু গড দ্বিতীয় খণ্ড যুগুতাইছে মনীষা ৰাজখোৱাই, 6:40 নূৰ মহম্মদ আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ, 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কাজিৰাম ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত, 7:20 আকৌ শুনোৱা হওক, নিশা 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ নবীন ভূঞাৰ কথিকা ড্ৰাগ এবিউজ কজেছ এণ্ড কনচিকুৱেঞ্চেছ অৱ ড্ৰাগ এবিউজ, নিশা 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত, নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট লেখক নাট্যকাৰ অৰুণ শৰ্মা, তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই, প্ৰযোজনা অঞ্জুমা দাস মহাতীৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: सुना रही आकाशवाणी फिर आया एंटरटेनमेंट का रेवोल्यूशन जब कोने कोने पहुंचा दूरदर्शन कहानी नहीं बदली स्टाइल गया है बदल जो कहानियां हम सुनते आए देखते आए अब वही वैसी ही कहानी सुनाएगा डिजिटल
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ
3: অগ্নিযুগৰ গান
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান
4: ও মোৰ প্ৰিয় জনগণ মই গাওঁ তোমাৰ
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: কিবা কবা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে নাচে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

আৰু আমাৰ স্বাস্থ্য। দ্বিতীয় খণ্ড, পলিভিনাইল ক্লোরাইড বা পি ভি চি পৃথিৱীৰ আটাইতকৈ বিষাক্ত প্লাষ্টিক। 1912 চনত উৎপাদন হোৱা এই পদাৰ্থটোৰ ব্যৱসায়িক উৎপাদন আৰম্ভ হৈছিল 1931 চনত। ইয়াক সাধাৰণতে বৈদ্যুতিক তাঁৰৰ আৱৰণ, জোতাৰ চল, আচবাবৰ ঢাকনি, পি ভি চি ৰেক্সিন, নলী, কোমল পুতলা, কেঁচুৱাৰ টিথাৰ, চিকিৎসা সঁজুলি আদিত ব্যৱহাৰ কৰা হয়। পুতলা, বস্তুবন্ধা আৱৰণ আদিত ব্যৱহাৰ কৰা পি ভি চি অতি ঢিলা কৰিবলৈ ডি ই এইচ পি নামৰ যৌগ সংযোগ কৰা হয়। এই থেলেট যৌগবোৰে শিশুৰ দেহত লিভাৰ আৰু কিডনীৰ অপকাৰ কৰাৰ লগতে বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। এই পদাৰ্থবোৰ উশাহ নিশাহ, খাদ্যৰ লগত আৰু ছালৰ মাজেৰে বা পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে দেহত প্ৰৱেশ কৰে। পি ভি চিৰ ৰঙীন বস্তুবোৰত থকা সীহ আৰু কেডমিয়ামে শিশুৰ মগজু আৰু কিডনীৰ ক্ষতি কৰে। পি ভি চিৰ নলীবোৰ ব্যাপক হাৰত পানী পৰিবহণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মাখন, পনীৰ আদি কিছুমান খাদ্যবস্তুত কোনো কোনোৱে লিপিড খাই থকাকৈ প্লাষ্টিকৰ এটা আৱৰণ লগাই দিয়ে। পি ভি চিত ক্লৰিন থাকে কাৰণে ইয়াক জ্বলালে আম্লিক গেছ, বিষাক্ত ডাইঅক্সিন আৰু জৈৱ ক্লৰিন যৌগ উৎপন্ন হয়। পি ভি চিৰ অগ্নিকাণ্ড অতি ভয়াৱহ। 1995 চনত দিল্লীত ঘটা পি ভি চি অগ্নিকাণ্ডত কেইবাঘণ্টা জুৰি জুই নুমোৱাত ব্যস্ত থকা কৰ্মীসকলে শ্বাস প্ৰশ্বাসত কষ্ট পাইছিল। খোৱা পানী, স্কোৱাছ, জেম আদি খাদ্য ৰাখিবলৈ ঘাইকৈ দুবিধ প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী বটল, পাত্ৰ আদি ব্যৱহাৰ কৰা হয়। এই দুবিধ হ'ল পলিইথিলিন টেৰেথেলেট বা পি ই টি আৰু পলিকাৰ্বনেট বা পি চি। পি ই টি 1940ৰ দশকতেই আঁহ, সূতা আৰু পাতল পাত তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে 1970ৰ দশকত ইয়াক কোমল পানীয় ভৰাবলৈ ব্যৱহাৰ কৰা হয়। এক তথ্যমতে ভাৰতত 2003 চনত 1 বিলিয়ন পি ই টিৰ পানীৰ বটল উৎপাদন কৰা হৈছিল আৰু এতিয়া এই পৰিমাণ হয়তো বহুগুণ বাঢ়ি গৈছে। পি ই টিত থকা বিষাক্ত পদাৰ্থবিধ হ'ল এচিটেলডিহাইড। পি ই টিৰ বটল বা আধাৰত ৰখা পানী, তেল আদিলৈ এই পদাৰ্থবিধৰ অনুপ্ৰৱেশ ঘটিব পাৰে। এচিটেলডিহাইড এবিধ মাৰাত্মক বিষ। ই জীৱ জন্তুৰ দেহত টিউমাৰ অথবা কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ সংস্পৰ্শত থাকিলে চকু পোৰে, ছাল আৰু শ্বাসনলীত ঘাঁ হ'ব পাৰে। বিজ্ঞানীসকলৰ আন এটা পৰীক্ষাত পি ই টি বটলৰ পৰা পানী লৈ ডাইইথাইল হেক্সাইল এডিপেট নামৰ পদাৰ্থটো মুক্ত হয় বুলি প্ৰমাণ পোৱা গৈছে। ই জীৱ জন্তুৰ দেহত লিভাৰৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ উপৰিও জন্মগত বিসংগতি ঘটাব পাৰে আৰু প্ৰজননৰ ওপৰতো ইয়াৰ কুপ্ৰভাৱ পেলায়। দীৰ্ঘদিনৰ বাবে সঞ্চয় কৰি ৰখা পানীত এই প্ৰভাৱ বেছিকৈ পৰে। পলিকাৰ্বনেট বা পি চিৰ বটলবোৰ বহুদিনলৈ টিকে আৰু এই বটলবোৰত খোৱা পানী, খাদ্য আদিত কোনো গোন্ধ নোলায়। কিন্তু এই প্লাষ্টিকৰ বটলবোৰৰ পৰা বিছফিনল এ নামৰ এবিধ বিষাক্ত পদাৰ্থ নিগৰি ওলাই পানী আৰু খাদ্যৰ লগত মিহলি হয়। 1891 চনত এজন ৰুচ ৰসায়ন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বিছফিনল এ বা চমুকৈ বি পি এ এবিধ মাৰাত্মক পদাৰ্থ। ই মানৱ দেহত থকা এণ্ড্ৰক্ৰাইন হৰম'নৰ কাম কাজত বেমেজালি ঘটায়। তাৰ ফলত জননযন্ত্ৰৰ বিকলতা ঘটিব পাৰে আৰু ডাউনছ চিণ্ড্ৰমৰ দৰে জিনীয় অস্বাভাৱিকতাৰ সৃষ্টি কৰিব পাৰে। পুৰুষৰ শুক্ৰাণুৰ সংখ্যাও ই হ্ৰাস কৰিব পাৰে। ই প্ৰধানকৈ বিকাশশীল ভ্ৰূণ আৰু কেঁচুৱাৰ বাবে অতি ক্ষতিকাৰক।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা

পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খান্তিক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ভাৰত আৰু বেলজিয়ামে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি আন কেইবাটাও ক্ষেত্ৰৰ সহযোগিতাত অগ্ৰাধিকাৰ দিছে। শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্ৰহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপণ কৰা হয়। কৃষি আৰু খাদ্য সামগ্ৰী প্ৰসংস্কৰণ ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই ত্ৰিপুৰাৰ পৰা চাৰিবিধ থলুৱা চাউল অষ্ট্ৰিয়া আৰু নেডাৰলেণ্ডছলৈ প্ৰেৰণ কৰিছে। সমগ্ৰ দেশতে আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু বেলজিয়ামে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চলা মানৱবিহীন বিমান ব্যৱস্থা, জটিল অস্ত্ৰ শস্ত্ৰকে ধৰি আন কেইবাটাও ক্ষেত্ৰৰ সহযোগিতাত অগ্ৰাধিকাৰ দি আহিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত বেলজিয়ামৰ প্ৰতিৰক্ষাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বৈঠকত প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেথে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কালি বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী থিও ফ্ৰাংকেনক সাক্ষাৎ কৰে। শ্ৰীছেথে কয় যে দেশখনে আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ দৰে পদক্ষেপৰ জৰিয়তে বিশ্বাসযোগ্য অংশীদাৰিত্ব আৰু গোলকীয় প্ৰতিযোগিতামূলক ক্ষেত্ৰখনলৈ আগবাঢ়ি গৈছে। বৈঠকত বেলজিয়ামৰ মন্ত্ৰীগৰাকীয়ে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে প্ৰতিৰক্ষা বাহিনীক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু বেলজিয়ামৰ মাজত গভীৰ ঔদ্যোগিক সহযোগিতাৰ শক্তিশালী সম্ভাৱনাৰ

0: গুৰুত্ব আৰোপ কৰে। তেওঁ যৌথ প্ৰচেষ্টাৰ জৰিয়তে বিকশিত নিৰাপত্তা পৰিৱেশত দুয়োখন দেশৰ সামৰিক বাহিনীক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰক সাক্ষাৎ কৰি দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দৰ্ভত আলোচনা কৰে। দেশ দুখনে সমাগত 5 বছৰত দুয়োখন দেশৰ মাজৰ ব্যৱসায় দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁলোকে লগতে সন্ত্ৰাসবাদৰ মুখামুখি হোৱাৰ বাবে উমৈহতীয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰ্থনৰ বাবে তেওঁলোকৰ দায়বদ্ধতাক দোহাৰিছে। কোনোধৰণৰ সন্ত্ৰাসবাদ আৰু ইয়াৰ লগত জড়িত কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহ'ব বুলি দৃঢ়তা প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাৰ মাজত আলোচনা হোৱাৰ পাছত এই সন্দৰ্ভত জাৰি কৰা এটা যুটীয়া বিবৃতিত এইবুলি প্ৰকাশ কৰা হৈছে যে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি বেলজিয়ামে সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতক সমৰ্থন কৰি যাব বুলি প্ৰকাশ কৰিছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সংঘাতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মত বিনিময় কৰে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইউক্ৰেইনৰ যুদ্ধৰ অৱসানৰ বাবে এটা উমৈহতীয়া প্ৰয়াস চলোৱাৰ ক্ষেত্ৰত দুয়োপক্ষই মত প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি দুয়োপক্ষই শান্তিপূৰ্ণভাৱে আলোচনা আৰু কূটনৈতিক প্ৰয়াস চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ সামুদ্ৰিক পথেৰে সুকলমে জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰত আৰু বেলজিয়ামৰ সম্বন্ধই এটা বিশেষ তাৎপৰ্য বহন কৰিছে। তেওঁলোকে চলিত বৰ্ষৰ 27 জানুৱাৰীত ভাৰত ইউৰোপীয় সংঘৰ সন্মিলনৰ সময়ত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনায়। দুয়োখন দেশৰ মাজত সামগ্ৰিক আৰু বন্দৰৰ কৌশলগত গুৰুত্বৰ কথা উল্লেখ কৰি নৌ বন্দৰ বিকাশ, সামগ্ৰী পৰিবহণ, যোগাযোগ আদি সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰ মাজত সম্পাদিত চুক্তিক তেওঁলোকে শুভেচ্ছা জনায়। দুয়োগৰাকী নেতাই লগতে দেশ দুখনৰ মাজত পুনৰ নবীকৰণযুক্ত শক্তিৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তি সম্পাদনৰ বিষয়টো সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি নিচেই পুৱা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্ৰদক্ষিণ কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্ৰহ GSLV ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপণ কৰা হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জানিবলৈ দিছে যে অত্যাধুনিক পৃথিৱী পৰ্যবেক্ষণ ESO-05 এই উপগ্ৰহটো উৎক্ষেপণৰ 18 মিনিটৰ পাছত সফলতাৰে কক্ষপথত উপনীত হয়। 27 ঘণ্টাৰ সময়ৰ গণনাৰ অন্তত GSLV-F-17 ৰকেটৰ সহায়ত 2,367 কিলোগ্ৰাম ভৰসহ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণস্থলীৰ পৰা নিচেই পুৱা 2:55 উৎক্ষেপণ কৰা হয়। এই উপগ্ৰহটোৱে বাস্তৱ সময়ৰ চিত্ৰ প্ৰদান কৰিব আৰু ইয়াৰ ফলত কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আদি ক্ষেত্ৰত দেশক সহায় কৰিব। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে কয় যে এই উৎক্ষেপণে ভাৰতৰ পৃথিৱী নিৰীক্ষণৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই ক্ষেত্ৰত উন্নত সেৱা প্ৰদান কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃষি আৰু খাদ্য সামগ্ৰীৰ প্ৰসংস্কৰণ ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই ত্ৰিপুৰাৰ পৰা 18 মেট্ৰিক টন জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী প্ৰমাণিত 4 বিধ থলুৱা চাউল অষ্ট্ৰিয়া আৰু নেডাৰলেণ্ডছলৈ প্ৰেৰণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয় যে এই ৰপ্তানিৰ ফলত স্থানীয় কৃষকৰ বাবে নতুন বজাৰৰ সুযোগ সৃষ্টি কৰাৰ লগতে সংগঠিত আৰু ৰপ্তানিমুখী উৎপাদনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ত্ৰিপুৰাৰ একত্ৰীকৰণ শক্তিশালী কৰাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হ'ব। জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী প্ৰমাণিত এই 4 বিধ থলুৱা চাউল হৈছে সুগন্ধি কালি খাছা চাউল, সুগন্ধি হৰিনাৰায়ণ চাউল, বিৰণ চাউল আৰু মাইমী হাংগা চাউল। ত্ৰিপুৰাৰ কৃষিমন্ত্ৰী ৰতনলাল নাথ আৰু কৃষি আৰু খাদ্য সামগ্ৰী প্ৰসংস্কৰণ ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ অভিষেক দেৱে আনুষ্ঠানিকভাৱে এই সামগ্ৰীখিনি প্ৰেৰণ কৰে। ত্ৰিপুৰাৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ এই থলুৱা চাউল ৰপ্তানি কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ মুহূৰ্ত আৰু ই কৃষক, কৃষি উৎপাদন কোম্পানী আৰু অন্যান্য অংশীদাৰসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰতিফলিত কৰিছে। জৈৱিক আৰু পৰম্পৰাগত কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত ৰাজ্যখনৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি ত্ৰিপুৰাৰ মন্ত্ৰীগৰাকীয়ে কয় যে এনে পদক্ষেপে কৃষকসকলক নতুন বজাৰত প্ৰৱেশ কৰাত সহায় কৰাৰ লগতে উন্নত মূল্য লাভ কৰাটো নিশ্চিত কৰিব আৰু বহনক্ষম জীৱিকা গঢ়ি তুলিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত 7.8% মুঠ ঘৰুৱা উৎপাদনৰ সাফল্য অৰ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ খণ্ডক প্ৰশংসা কৰিছে। নতুন দিল্লীত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অধ্যক্ষতা কৰি শ্ৰীগোৱেলে বিভিন্ন দেশৰ সৈতে স্বাক্ষৰ কৰা এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতক বৃহৎ ৰপ্তানিকাৰী দেশ হিচাপে গঢ়ি তুলিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ বিশ্বতে দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই মুক্ত বাণিজ্য চুক্তিয়ে বিশেষ সহায় কৰিব।
1: মেকিং ইণ্ডিয়া $30 trillion economy by 2047 which will have a very large share of international trade. We are in an important phase of our economic journey. The results of the first quarter growth are very, very exciting, holding tremendous promise for the future. 7.8% GDP growth at constant prices in this period of uncertainty and tremendous turmoil around the world is no mean achievement.
0: সমগ্র দেশতে আজি ধর্মীয় রীতি নীতিরে শ্রীকৃষ্ণর জন্মাষ্টমী উদযাপন করা হয়েছে। এই উপলক্ষে ভক্তসকলে মন্দিরসমূহ পরিদর্শন করে ভগবান শ্রীকৃষ্ণর উপাসনা করেছে। ভগবান শ্রীকৃষ্ণক অর্পণ করবলে মিঠাই আর অন্য সামগ্রী প্রস্তুত করা হয়েছে। শ্রীকৃষ্ণর জন্মাষ্টমী উপলক্ষে গোকুল আর বৃন্দাবনের মন্দিরসমূহর বাসগৃহসমূহ সজাই পড়ে তোলা হয়েছে। আমার উত্তর প্রদেশের সংবাদদাতাই জানিবলে দিছে যে মথুরা আর বৃন্দাবনত আজি নিশা ব্যাপক রূপত জন্মাষ্টমী উদযাপন করা হব। মথুরার জন্মাষ্টমী উদযাপনত মুখ্যমন্ত্রী যোগী আদিত্যনাথে ভাগ লব। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে জন্মাষ্টমী উপলক্ষে জনসাধারণক শুভেচ্ছা জানাইছে। শ্রীমতী মুর্মুয়ে দিয়া এটা বার্তাত ভগবান কৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপত হংকঙৰ বিৰুদ্ধে 137 ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেটিং কৰি ভাৰতে 20 অভাৰত 5টা উইকেট হেৰুৱাই 193 ৰান সংগ্ৰহ কৰে। মাত্ৰ 64টা বলত 124 ৰান কৰিবলৈ সক্ষম হোৱা স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই দৰ্শনীয় প্ৰদৰ্শনেৰে মান্ধানাই একাধিক বিশ্ব অভিলেখ ভংগ কৰাৰ লগতে মিতালী ৰাজক অতিক্ৰম কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে 16 অভাৰ 2টা বলত মাত্ৰ 56 ৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতৰ দীপ্তি শৰ্মাই 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰেমা ৰাৱত, শ্ৰী চৰানী আৰু নন্দিনী শৰ্মাই 2টাকৈ উইকেট দখল কৰে। ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি হংকঙৰ লি চেক ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আজি সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। শ্ৰীকান্তে কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত বিশ্বৰ 9ম স্থানৰ খেলুৱৈ কানাডাৰ ভিক্টৰ লাইক 21-18 আৰু 21-19 পইণ্টত পৰাস্ত কৰে। ভাৰতৰ পুৰুষ ডাবলছৰ যুটি সাত্বিক ছাইৰাজ ৰেংকি ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু বেলজিয়ামে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি আন কেইবাটাও ক্ষেত্ৰৰ সহযোগিতাত অগ্ৰাধিকাৰ দিছে। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্ৰহ GSLV ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপণ কৰা হয়। কৃষি আৰু খাদ্য সামগ্ৰীৰ প্ৰসংস্কৰণ ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই ত্ৰিপুৰাৰ পৰা 4বিধ থলুৱা চাউল অষ্ট্ৰিয়া আৰু নেডাৰলেণ্ডলৈ প্ৰেৰণ কৰিছে। সমগ্র দেশতে আজি ধর্মীয় উৎসাহ উদ্দীপনায় শ্রীকৃষ্ণ জন্মাষ্টমী উদযাপন করা হয়েছে। আর দুবাইত অনুষ্ঠিত মহিলার টি টুয়েন্টি এশিয়া কাপত ভারতীয় দলটে সেমিফাইনেলত প্রবেশ করেছে। আমার এটার বাতরি ইমানতে অন্ত পরি পরবর্তী বাতরি বুলেটিন পুয়া 7:55 শুনবলে পাব।
2: এয়া আকাশবাণী গুৱাহাটীর মহাবাহু আর বিবিধ ভারতী গুৱাহাটী আজি পুয়া আগবাইছে শশাঙ্কদীপ হালুয়ে প্রযোজনা কার্তিক সূত্রধারর ইয়া শুনক আজি পুয়া।
3: সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি শুক্রবার 1433 ভাস্করাব্দর, আজি ভাদ মাহৰ 17 তারিখ আর 2026 খ্রিস্টাব্দর সেপ্টেম্বৰ মাহৰ 4 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 5:07:05 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:37:24

0: শ্রীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়।
1: বিশ্বাস অনুসৰি জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্রীকৃষ্ণৰ বার্ষিক জন্মোৎসৱ।

0: প্ৰিয় শ্ৰোতা, কবি নাট্যকাৰ দুৰ্গেশ্বৰ শৰ্মাৰ আজি স্মৃতি দিৱস। 1906 চনত দুৰ্গেশ্বৰ শৰ্মাই ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা দুৰ্গেশ্বৰ শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালিবধ নামেৰে দুখন পৌৰাণিক নাটক ৰচনা কৰিছিল। চন্দ্ৰাৱলী আৰু পদ্মাৱতী নাটক দুখন ক্ৰমে উইলিয়াম শ্বেক্সপিয়েৰৰ এজ ইউ লাইক ইট আৰু চিম্বুলিন নাটৰ তেখেতে কৰা অনুবাদ। দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হৈছিল যোৰহাটৰ পতিয়া গাঁৱত। পতিয়াগাঁও প্ৰাইমাৰী স্কুলত শিক্ষা জীৱনৰ পাতনি মেলা দুৰ্গেশ্বৰ শৰ্মাই যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কোচবিহাৰৰ ভিক্টৰিয়া কলেজৰ পৰা বিএ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত কলিকতালৈ গৈ আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে। 1961 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে দেহাৱসান ঘটা দুৰ্গেশ্বৰ শৰ্মালৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু নাট পৰিচালক চন্দ্ৰ চৌধুৰীৰ আজি স্মৃতি দিৱস। ভ্ৰাম্যমান থিয়েটাৰত প্ৰফুল্ল বৰা ৰচিত দেৱযানী, তেজীমলা, অলংকাৰ, আশীৰ্বাদ, কাজিৰঙাৰ বাঘ, পাহাৰৰ জুই আদি মৌলিক অসমীয়া মঞ্চ সফল আৰু জনপ্ৰিয় নাটসমূহৰ পৰিচালক আৰু মুখ্য অভিনেতা আছিল চন্দ্ৰ চৌধুৰী। যাত্ৰা দলৰ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈকে নিজৰ অভিনয় জীৱনত চোকৰা, নাৰী চৰিত্ৰ, নায়ক, খলনায়ক আদি সকলো ধৰণৰ চৰিত্ৰত অতি দক্ষতাৰে অভিনয় কৰা নাট্যশিল্পী আছিল চন্দ্ৰ চৌধুৰী। ব্লেক মানি, ধৰ্মকাই, উপগ্ৰহ, বহাগৰ দুপৰীয়া আছিল চন্দ্ৰ চৌধুৰী অভিনীত অসমীয়া চলচ্চিত্ৰ। বিভিন্ন বঁটা, সন্মান আৰু স্বীকৃতি লাভ কৰা আজন্ম শিল্পী চন্দ্ৰ চৌধুৰীক বৰপেটা মিলন মন্দিৰে 11 জুন 1972 চনত আনুষ্ঠানিকভাৱে নাট্য সম্ৰাট অভিধা প্ৰদান কৰিছিল। 1985 চনৰ 4 ছেপ্টেম্বৰত দেহাৱসান ঘটা নাট্যশিল্পী চন্দ্ৰ চৌধুৰীক অসম নাট্য সন্মিলনৰ শিৱসাগৰ অধিৱেশনত মৰণোত্তৰভাৱে ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান কৰা হৈছিল। চন্দ্ৰ চৌধুৰীৰ জন্ম হৈছিল 1917 চনৰ 27 এপ্ৰিল তাৰিখে পাঠালাৰ অন্তৰ্গত পাঠলা গাঁৱত। শৈশৱতে চন্দ্ৰ চৌধুৰীয়ে মাতৃ ভাগ্যেশ্বৰী চৌধুৰীৰ কণ্ঠত বৰগীত, লোকগীত, দেহবিচাৰৰ গীতৰ সুৰ শুনি শিল্পকলাৰ প্ৰতি অনুৰাগী হৈ পৰিছিল। 1924 চনত মাত্ৰ 8 বছৰ বয়সত চন্দ্ৰ চৌধুৰীয়ে সন্তৰাম চৌধুৰীৰ পৰিচালনাত পাঠশালা নাট্য সমিতিৰ মঞ্চত অভিনেতা হিচাপে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। চন্দ্ৰ চৌধুৰী অভিনীত প্ৰথম নাটখন আছিল বিজয় বসন্ত। ভ্ৰাম্যমান নাট্য দল নটৰাজ থিয়েটাৰৰ নাট পৰিচালক আৰু মুখ্য অভিনেতা হিচাপে চন্দ্ৰ চৌধুৰীয়ে নটৰাজ থিয়েটাৰৰ নৃত্য আৰু সংগীতৰ দিশটোও চোৱাচিতা কৰিছিল। চন্দ্ৰ চৌধুৰীয়ে আন কেইবাটাও ভ্ৰাম্যমান নাট্য দল যেনে সুৰদেৱী থিয়েটাৰ, মঞ্চৰূপা থিয়েটাৰ, অসম ষ্টাৰ, কহিনুৰ থিয়েটাৰ, আবাহন থিয়েটাৰ আদিৰ সৈতেও জড়িত হৈ আছিল। চন্দ্ৰ চৌধুৰী এগৰাকী সুদক্ষ অভিনেতা আৰু নাট পৰিচালক হোৱাৰ লগতে নাট্যকাৰ ৰূপেও আত্মপ্ৰকাশ কৰিছিল। তেওঁ ৰচনা কৰা বহু চৰ্চিত নাটকসমূহ আছিল গংগা যমুনা, পতিতা, বাঘিনী, নবৌ, কল্যাণী, ললিতা, বন্দিতা আৰু কাৰবালা। কাৰবালা চন্দ্ৰ চৌধুৰী ৰচিত অতি জনপ্ৰিয় আৰু মঞ্চ সফল নাট আছিল। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত শিল্পী দিৱস উপলক্ষে অসম চৰকাৰৰ দ্বাৰা শিল্পী সম্বৰ্ধনা জনোৱা চন্দ্ৰ চৌধুৰীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

0: অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক লোকবন্ধু ভুৱনেশ্বৰ বৰুৱাৰ আজি উপজা দিন। তেওঁৰ পিতৃ আছিল জীৱেশ্বৰ বৰুৱা আৰু মাতৃ গিৰিজা দেৱী। গুৱাহাটীত ভিনীহিয়েক ৰবি নাৰায়ণ বৰাৰ ঘৰত থাকি পোনপ্ৰথমে ভুৱনেশ্বৰ বৰুৱাই শিক্ষা জীৱনৰ পাতনি মেলিছিল। পিছত ডিব্ৰুগড়ত পঢ়া শুনা কৰিবলৈ লয় আৰু 1912 চনত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। 1915 চনত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত ISC পাছ কৰে আৰু তেতিয়া তেওঁ এক বিশেষ বৃত্তি লাভ কৰি কলিকতালৈ চিকিৎসা বিজ্ঞান পঢ়িবলৈ যায়। কলিকতাৰ পৰা উভতি আহি তেওঁ মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই আন্দোলনৰ পিছত তেওঁ চাকৰিত যোগ দিয়ে আৰু অসমৰ বিভিন্ন ঠাইত চিকিৎসা সেৱা আগবঢ়ায়। চাকৰি কালতো স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱাৰ বাবে ইংৰাজ চৰকাৰে তেওঁৰ বিৰুদ্ধে নানা অভিযোগ আনে আৰু ইয়াৰ পৰিণতিতে তেওঁ 1924 চনত চাকৰিৰ পৰা ইস্তফা দিয়ে। গুৱাহাটীলৈ আহি ভুৱনেশ্বৰ বৰুৱাই ফাৰ্মাচী খুলি ব্যক্তিগতভাৱে চিকিৎসা সেৱা অব্যাহত ৰাখে। পটু চিকিৎসক হিচাপে খ্যাতি লাভ কৰা ভুৱনেশ্বৰ বৰুৱাই বহুতো দুখীয়া লোকক কোনো মাচুল নোলোৱাকৈ চিকিৎসা সেৱা আগবঢ়াইছিল। 1956 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ নামেৰেই গুৱাহাটীত ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। সাহিত্যিক নিৰুপমা ফুকনৰ আজি উপজা দিন। গোলাঘাট জিলাত জন্মগ্ৰহণ কৰা নিৰুপমা ফুকনৰ পিতৃৰ নাম আছিল শৰৎ কুমাৰ শৰ্মা। নিৰুপমা ফুকন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। হিন্দী সাহিত্যৰ এগৰাকী অনুবাদক হিচাপে বিশেষভাৱে খ্যাতি লাভ কৰা নিৰুপমা ফুকনৰ অনুবাদমূলক পুথি প্ৰতিজ্ঞা, চন্দ্ৰগুপ্ত, জীৱনীমালা, আহুতি আদি, বুলবুল আৰু বাদশাহ, গীত গোৱা চৰাই, কাশ্মীৰ দেশৰ সাধু আদি শিশু সাহিত্য ৰচনা কৰি তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। মুন্সী প্ৰেমচান্দৰ গোদান উপন্যাস অসমীয়ালৈ অনুবাদ কৰাৰ বাবে 1999 চনত তেখেতে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰিছিল। এগৰাকী শিক্ষক সমাজৰ মেৰুদণ্ড স্বৰূপ। শিক্ষক এগৰাকীৰ ভূমিকা কেৱল কিতাপৰ জ্ঞান দিয়াতে সীমাবদ্ধ নহয়। শিক্ষক এগৰাকী হৈছে ছাত্ৰ ছাত্ৰীৰ পথ প্ৰদৰ্শক, পৰামৰ্শদাতা আৰু আদৰ্শ ব্যক্তি। শ্ৰেণীকোঠাৰ পাঠদান কিদৰে মনোগ্ৰাহী আৰু ফলপ্ৰসূ কৰি তুলিব পাৰি সেই সম্পৰ্কে আমি কথা পাতিছিলো ৰাষ্ট্ৰপতিৰ পৰা কৃতি শিক্ষকৰ সন্মান লাভ কৰা কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱশৰ্মাৰ সৈতে।
1: শ্ৰেণীকোঠাত পাঠদান কৰাটো প্ৰতিগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীৰ এটা নিত্য নৈমিত্তিক কাৰ্য। আপাতদৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ যেন নলগা কামটোৰ অন্তৰালত কিন্তু লুকাই থাকে বহুতো প্ৰত্যাহ্বান, আৰু সেইবোৰ আঁতৰাই সুকলমে আগবঢ়াৰ সুচিন্তিত পৰিকল্পনা আৰু তাৰ প্ৰয়োগ প্ৰণালী। প্ৰথমতে আমি বুজি উঠিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক স্তৰ কেনেকুৱা, তেওঁলোকে কি ধৰণৰ ঘৰুৱা তথা সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা আহিছে। ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়েই শিক্ষক এজনে বিষয় এটাৰ পাঠদান আগবঢ়োৱাৰ আগতে মানসিক মানচিত্ৰ এখন নিজৰ ভিতৰতেই প্ৰস্তুত কৰি ল'লে বহুতো পৰিমাণে সহায়ক হ'ব বুলি মই ভাবোঁ। যিকোনো বিষয়ত পাঠদান কৰোঁতে শিক্ষকজনে বিষয়বস্তুৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ নিজা পৰিৱেশৰ সৈতে খাপ খোৱাকৈ কথাবোৰ, পৰিঘটনাবোৰ, সামাজিক সাংস্কৃতিক উপাদানবোৰ সাঙৰ খুৱাই ল'লে বিষয়বস্তুৰ লগত ছাত্ৰ ছাত্ৰীবোৰে নিজৰ লগত মিল খোৱা বস্তুবোৰৰ সংযোগ ঘটাই বিষয়বস্তুৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। ইয়াৰ ফলত বিষয়বস্তুৰ লগত এক মানসিক যোগসূত্ৰ স্থাপন হয় যিয়ে শ্ৰেণীকোঠাত আলোচ্য বিষয়বস্তুৰ লগত প্ৰতিগৰাকী শিক্ষাৰ্থীক সঁচা অৰ্থত আত্মিকভাৱে জড়িত কৰোৱায়। পাৰিলে শিক্ষাৰ্থীসকলৰ নিজা ভাষাত যদি প্ৰযোজ্য শব্দ কিছুমানৰ সংযোগ ঘটাব লাগে যাতে তেওঁলোকে অধিক মনোযোগিতাৰে শিক্ষণ শিকন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। আলোচ্য বিষয়ৰ লগত যদি আন আন বিষয়ৰ সংযোগ ঘটাব পাৰি তেনেহ'লে পাঠদান প্ৰক্ৰিয়া মনোগ্ৰাহী, ৰসাল আৰু দীৰ্ঘম্যাদী হোৱা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত ডিজিটেল ক্লাছৰুম বা ICTৰ ব্যৱহাৰে এক বিশেষ ভূমিকা পালন কৰে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত শালীনতাৰ পৰিসীমাৰ ভিতৰত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটো প্ৰয়োজনীয়। তেতিয়াহে শিক্ষকজনৰ প্ৰতি থকা ভয় ভাৱ আঁতৰ হয় আৰু শিক্ষাৰ্থীসকলে শিক্ষণ শিকন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ফলপ্ৰসূতাৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশত বিশেষভাৱে আত্মনিয়োগ কৰে।

0: মনোযোগী শিক্ষার্থীসকলক অবজ্ঞা বা আওকাণ নকৰি তেওঁলোকক বিশেষ প্ৰাধান্য দি শিক্ষণ শিকণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাৰ কৌশল অৱলম্বন কৰাটো শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ বাবে জটিল প্ৰত্যাহ্বান হলেও এয়া অসম্ভৱ নহয়। পৰিস্থিতিগত কৌশল অৱলম্বনেৰে ইয়াক সমাধান কৰিব পাৰি। তুলনামূলকভাৱে কম পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰীক বেছিকৈ উৎসাহিত কৰিলে তেওঁলোকে সঠিক পথেৰে আগবঢ়াৰ মনোবল লাভ কৰে বুলি মই ভাবোঁ। আমাৰ লক্ষ্য এটাই হ'ব লাগিব যে সকলো স্তৰৰ, সকলো অঞ্চলৰ, সকলো জাতি জনগোষ্ঠী ভাষা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীৰ যাতে জ্ঞানৰ বিকাশ হয়, ধাৰণাৰ বিকাশ হয়, যিয়ে তেওঁলোকক ভৱিষ্যত জীৱনত এগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়াত সহায় কৰে।
1: আমাৰ সৈতে সেয়া আছিল ৰাষ্ট্ৰপতিৰ পৰা কৃতি শিক্ষকৰ সন্মান লাভ কৰা কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক গৌতম দেৱশৰ্মা।

0: ইতিহাসৰ পাতলতিয়ালে আমি পাহো গুগল প্ৰতিষ্ঠা হৈছিল 1998 চনৰ আজিৰ তাৰিখত। অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা বিজ্ঞানী ডক্টৰ গোলক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল 2002 চনৰ আজিৰ তাৰিখত। দাদাভাই নৰজীৰ জন্ম হৈছিল 1825 চনৰ আজিৰ তাৰিখত। বলিউডৰ অভিনেতা ঋষি কাপুৰৰ জন্ম হৈছিল 1952 চনৰ আজিৰ তাৰিখত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
1: এতিয়ালৈ এই যোজনাত 8.85 কোটি লাখতকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰিকাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। আজি জন্মাষ্টমী, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৎসাহপূৰ্ণ আয়োজন। প্ৰতিৰক্ষা বাণিজ্যকে ধৰি 10খন চুক্তিত স্বাক্ষৰ ভাৰত আৰু বেলজিয়ামৰ। আমেৰিকাৰ H-1B ভিছাক লৈ গভীৰ সংকটত প্ৰৱাসী চাকৰিয়াল, দেশলৈ উভতিল 10,000 গৰাকী কৰ্মচ্যুত ভাৰতীয়। দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিম্বা, দিল্লীত কেন্দ্ৰৰ উচ্চস্তৰীয় বৈঠক। অসম অৰুণাচল প্ৰদেশলৈ আনিব জলপ্ৰলয়, 4 বছৰে ভাৰতক কোনো তথ্য যোগান ধৰা নাই চীনে। দেৰগাঁও পুলিচ একাডেমীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, ৰাজ্যত গঠন হ'ব 2টা পুলিচ বেটেলিয়ন। শিৱসাগৰত 87 সংখ্যক উপজা দিন উদযাপন, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ পদচিহ্ন হস্তচিহ্ন সংগ্ৰহ, 1,00,000 টকা প্ৰদান অসম চৰকাৰৰ। শিক্ষক দিৱসৰ দিনা 15 গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ শুভেচ্ছা। উত্তপ্ত বৰাক মিজোৰামৰ সীমান্ত, অসমৰ সীমাৰ 2 কিলোমিটাৰ ভিতৰৰ ভূমি নিজৰ বুলি দাবী প্ৰতিবেশী ৰাজ্যৰ। অষ্ট্ৰেলিয়াৰ গৱেষণা তত্বাৱধানৰ ক্ষেত্ৰত দেশখনৰ সৰ্বোচ্চ বঁটা অষ্ট্ৰেলিয়ান কাউন্সিল অৱ গ্ৰেজুৱেট ৰিচাৰ্চ এৱাৰ্ড ফৰ এক্সিলেঞ্চ ইন গ্ৰেজুৱেট ৰিচাৰ্চ ছুপাৰভিজন লাভ কৰিছে অসমীয়া শিক্ষাবিদ তথা ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ উদয় শইকীয়াই। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত 24 ডিচেম্বৰৰ পৰা 14 দিনীয়াকৈ গুৱাহাটীত অসম গ্ৰন্থমেলা। প্ৰিয় শ্ৰোতা, আজিৰ পৰাৰ নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ ভালৈয়ে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো সংগীতা কাকতিৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা হীৰেণ গোহাঁইৰ।

শ্রোতাসকলে শুনিছে সংগীতা কাকতিৰ কণ্ঠৰ কীৰ্তিমান গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে আন এটি গীত।

0: সংগীতা কাকতিৰ কণ্ঠৰ কেইটিমান গীত শুনিলে।
1: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কাৰেক্ট,
1: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ।
3: আৰ বি আই কয়
4: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডছমেন।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডিক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰ জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌল গোবিন্দ মন্দিৰত নাম প্ৰসংগও হ'ব। দৌল গোবিন্দ জন্মাষ্টমীৰ আয়োজন সন্দৰ্ভত উদ্যোক্তাই এনেদৰে কয়।
2: মহাপ্রভু দৌল গোবিন্দ মহাপ্রভুর এই জন্মাষ্টমী আমি আমার পরম্পরাগত ভাবে আমি প্রতি বছরে পালন করো। আজি অষ্টমী তিথির লগত রোহিণী নিকট একলগে মিলিছে। এ আজি জন্মাষ্টমী কার্যভাগ আমি সম্পন্ন করবলৈ আগবাড়িছো। ইতিমধ্যে আমার প্রস্তুতি প্রায় সম্পূর্ণ হয়েছে। দিনের 3:30 বজাৰ লগে মহাপ্রভুক আমি নাম প্রসঙ্গে মন্দিরের মণিকূটর বাহির উলিয়াই আনি আমার রভাঘরত স্থাপন করে রাখা বেদীত তেখেতক স্থাপন করে বিধিগত ভাবে আমার পূজা অর্পণ করা হব। জন্মাষ্টমীর পূজা আমার পরম্পরাগত করা হয় কারণে দীঘলীয়া সময় লাগে, এই কারণে আমার 18টা ঘটত পূজা হয়, হোম হয় আর পূজা পার্বণ হয়।

0: নাগাৰা নাম হ'ব, আয়তীসকলে নাম পৰিৱেশন কৰিব। আমি ৰাতি 10:30-11 বজাত আমাৰ সম্পূৰ্ণ হ'ব বুলি আমাৰ আশা ৰাখিছোঁ।
1: ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীৰ বুকুত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী হিতহাদিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15 খেল নাৱে অংশগ্ৰহণ কৰিব। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সজাই পৰাই তোলা হৈছে। পুৱাৰে পৰে নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ 33 সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৃষ্ণ নৃত্য, দিহানাম আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে মন্দিৰসমূহ পৰিদৰ্শন কৰি ভগৱান শ্ৰীকৃষ্ণৰ উপাসনা কৰিছে। ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিবলৈ মিঠাই আৰু আন সামগ্ৰী প্ৰস্তুত কৰিছে। শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে গোকুল আৰু বৃন্দাবনৰ মন্দিৰসমূহৰ লগতে বাসগৃহসমূহো সজাই পৰাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কালি প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব বুলিও জনায়। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি সংবাদমেলত প্ৰকাশ কৰে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি দেৱাশিষ শৰ্মাই আবেদন কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে গ্ৰাহ্য কৰিছে। সমান্তৰালকৈ নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে IAS বিষয়া আৰণ্য শইকীয়াক নিযুক্তি দিয়া হৈছে। যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন বিয়লি 2:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আমাৰ স্থানত প্ৰথমে শুনাবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নবকান্ত বৰুৱাৰ, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক সংগীতা কাকতিৰ কণ্ঠৰীতি গীত। গীতৰ কথা হেমন্ত গোস্বামীৰ, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

আজি পুৱা 9:20 শুনিবলৈ পাব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ প্ৰভাতী তৰংগ। অনুষ্ঠানটিত ভাগ ল'ব ৰাহুল চন্দ্ৰ দাস, মঞ্জুলা হাজৰিকা, ত্ৰিদীপ ভাগৱতী, সায়ন্তন শইকীয়া আৰু বৰ্ণিল মেধিয়ে। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিত দাসে। শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 বিশেষ প্ৰভাতী তৰংগ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই

0: তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্টেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 মিনিটত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে উদযাপন। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা। আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি20 এছিয়া কাপত ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কালি দেৰগাঁৱত অনুষ্ঠিত প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব বুলি জনায়। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে এই একাডেমীখনক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। একেখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কাইলৈ শিক্ষক দিৱসৰ দিনা পাঞ্জাৱীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ'ব।

পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদন মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে ঘোষণা কৰা কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ তালিকা অনুসৰি যোৰহাট জিলাৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ পি এম চি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ পি এম চি জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কাৰ ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়াপুৰী এম পি এছৰ সহকাৰী শিক্ষক দীতিমণি দত্ত, দৰঙৰ ১৮২ নম্বৰ গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফ

0: শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিনাগুৰী হাইস্কুলৰ সহকাৰী শিক্ষক বি ভি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কাৰ ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়াপুৰী এম পি এছৰ সহকাৰী শিক্ষক দীতিমণি দত্ত, দৰঙৰ 182 নম্বৰ গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ 57 নম্বৰ টিকালপাৰ চাহবাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্যায়ন দেৱ আৰু কাৰ্বি আংলঙৰ বকলীয়াঘাট চৰকাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক কামসিং হাংছে কৃতি শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদী স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও কৰা হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ জন্মাষ্টমী উপলক্ষে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সজাই পৰাই তোলা হৈছে। পুৱাৰে পৰাই নামঘৰসমূহত ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু 300ৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে। হৰিনাম কীৰ্তনৰ ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে।
1: সত্ৰপীঠ মাজুলীতো আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে সত্ৰ আৰু নামঘৰসমূহ সজাই পৰাই পুৱাৰ পৰাই নাম প্ৰসংগ, গীত নৃত্য আদিৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 শতাধিক নামঘৰৰ লগতে প্ৰতিঘৰ গৃহস্থই পালন কৰিছে জন্মাষ্টমী। হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে মাজুলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। অতি উলহ মালহেৰে বহুবোৰ শিক্ষানুষ্ঠানত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে কৃষ্ণ নৃত্য, দিহানাম আদি বিভিন্ন অনুষ্ঠানৰ।
0: বৰপেটা জিলাৰ সত্ৰ নামঘৰসমূহতো উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণৰ জন্মনাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱতীসকলে উপবাসে থকাটো এটা পৰম্পৰা। নিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতহে এই উপবাস ভংগ কৰা হয়। সৰভোগৰ শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানতো জন্মাষ্টমী পালন কৰা হয়। প্ৰতি বছৰে থানখনত আজিৰ দিনটোতে পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈ আহিছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচি সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধামাধৱ আখৰা, গোপাল আখৰা, গৌৰী মঠসহ বিশ্ব হিন্দু পৰিষদৰ পৰিচালিত গোবিন্দবাৰীতো জন্মাষ্টমী আয়োজন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীৰ বুকুত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী সীতাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন খেল নাৱে অংশগ্ৰহণ কৰিছে। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। এই উপলক্ষে ভক্তসকলে মন্দিৰসমূহ পৰিদৰ্শন কৰি ভগৱানৰ শ্ৰীকৃষ্ণৰ উপাসনা কৰিছে। ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিবলৈ মিঠাই আৰু আন সামগ্ৰী প্ৰস্তুত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। নগাঁৱৰ জিলায়ুক্ত দেৱাশীষ শৰ্মাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি দেৱাশীষ শৰ্মাই কৰা আবেদন কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে গ্ৰাহ্য কৰিছে। সমান্তৰালকৈ নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে আই এছ বিষয়া আৰণ্য শইকীয়াক নিযুক্তি দিয়া হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰস্তুতিমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে কলিয়াবৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পৰ্যালোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু ঘাটসমূহ শীঘ্ৰেই মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই

0: অঞ্চলত শীঘ্ৰেই প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে। এই পৰ্যালোচনা বৈঠকত প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন 3 অক্টোবৰত অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৌৰ নিগমৰ 42টা ৱাৰ্ডৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগ্ৰহী প্ৰাৰ্থীসকলে চৰকাৰী বন্ধৰ বাদে দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম দিন 11 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। 14 ছেপ্টেম্বৰত শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰ বিয়লি 3 বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ এটা মোবাইল এপ্লিকেচন মুকলি কৰা হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই এপটো মুকলি কৰাৰ ফলত জিলাৰ কৃষকসকল উপকৃত হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ ফলত কৃষকসকলৰ সাৰ সম্পৰ্কীয় সেৱা অধিক দ্ৰুত আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ পঞ্জীয়নভুক্ত কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ এই এপটোৰ জৰিয়তে অনুমোদিত সাৰ বিক্ৰী কেন্দ্ৰৰ পৰা সহজে ক্ৰয় কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কালি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ শিবিৰ অনুষ্ঠিত হয়। যক্ষ্মা ৰোগৰ প্ৰাথমিক লক্ষণসমূহ আগতীয়াকৈ ধৰা পেলোৱা আৰু আক্ৰান্তসকলক সঠিক সময়ত উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন অঞ্চলত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য বিভাগে জিলাখনক সম্পূৰ্ণৰূপে যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকুটীয়া জয়পুৰ সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অন্তৰ্গত শিশু উন্নয়ন বিষয়ৰ কাৰ্যালয়টো কালি সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে পৰিদৰ্শনকালত কাৰ্যালয়টোৰ কাম কাজৰ সবিশেষ বুজ লোৱাৰ লগতে কৰ্মচাৰীসকলক চৰকাৰী সেৱাসমূহ অধিক ফলপ্ৰসূ আৰু সুচাৰুৰূপে আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ ক্ৰীড়াহন্তৰ উদ্যোগত আজি 60 সংখ্যক ATPA SEAL ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 10টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ভাগ লোৱা আন দলসমূহ হৈছে দুলীয়াজানৰ অল ইণ্ডিয়া একাদশ, অসম পুলিচ ব্লুজ, নৰ্থ ইষ্ট ইউনাইটেড, ASEB, যোৰহাট টাউন ক্লাব, ব্ৰহ্মপুত্ৰ ডলফিন, মণিপুৰ আছু পি ফুটবল ক্লাব আৰু ফুটবল ফৰ চেঞ্জ। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ T20 এছিয়া কাপত হংকঙৰ বিৰুদ্ধে 137 ৰানত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে 20 অভাৰত 5টা উইকেট হেৰুৱাই 193 ৰান সংগ্ৰহ কৰে। মাত্ৰ 66টা বলত 124 ৰান কৰিবলৈ সক্ষম হোৱা স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই দৰ্শনীয় প্ৰদৰ্শনেৰে মান্ধানাই একাধিক বিশ্ব অভিলেখ ভংগ কৰাৰ লগতে মিতালী ৰাজক অতিক্ৰম কৰি মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে 16 অভাৰ 2টা বলত মাত্ৰ 56 ৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতৰ দীপ্তি শৰ্মাই 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰেমা ৰাৱত, শ্ৰী চৰদানী আৰু নন্দিনী শৰ্মাই 2টাকৈ উইকেট দখল কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমুবলকণ আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে গঠন হ'ব 2টা নতুন আৰক্ষী বেটেলিয়ন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁও পুলিচ একাডেমীত ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যজুৰি ড্ৰাগছ অভিযান অধিক শক্তিশালী কৰিবৰ বাবে নাৰ্কটিক টাস্ক ফৰ্চ গঠন কৰা হ'ব বুলি প্ৰকাশ কৰা এটা বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে আছাম টু ছেট আপ এণ্টি নাৰ্কটিক টাস্ক ফৰ্চ শিৰোনামেৰে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। যোৱা 3টা বছৰত অসমত প্ৰায় 1,65,000 কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰা হৈছে বুলি এটা বাতৰিক তথ্য সহকাৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত কলকাতা, মুম্বাই আৰু ঢাকাৰ দৰে দক্ষিণ এছিয়াৰ নিম্নভূমি অঞ্চলৰ চহৰসমূহৰ প্ৰায় 1,40,00,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বৰ অন্যতম আগশাৰীৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উদয় শইকীয়াক 2026 বৰ্ষৰ স্নাতকোত্তৰ গৱেষণাত তত্বাৱধানৰ উৎকৰ্ষতাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে বিজয়ী ঘোষণা কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম আৰক্ষীত নতুনকৈ 2টা বেটেলিয়ন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উলহ মালহেৰে উদযাপন। কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হবলগীয়া এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ প্ৰস্তুতিৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ পৰ্যালোচনা। আৰু ডুবাইত অনুষ্ঠিত মহিলাৰ টি20 এছিয়া কাপত ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। এতিয়া জিলাৰ ৰেহৰূপ আৰু 11 বজাত পুনৰ বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক নলবাৰী জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে নলবাৰীৰ পৰা আমাৰ সংবাদদাতা ৰমেন কলিতা। নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে জিলাখনৰ জনসাধাৰণক স্বাস্থ্য সম্পৰ্কে সজাগ কৰি তোলাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। এই সম্পৰ্কে কৈছে আমাৰ নলবাৰী সংবাদদাতা ৰমেন কলিতাই।
2: নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে প্ৰতিষ্ঠা কালৰে পৰা ৰাইজক দায়বদ্ধতাৰে সেৱা আগবঢ়াই আহিছে। বৰ্তমান মহাবিদ্যালয়খনত 22টা বিভাগ, 132গৰাকী চিকিৎসক আৰু 300 শিক্ষাৰ্থীৰে পৰিপূৰ্ণ হৈ আছে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ে বিভিন্ন সময়ত জিলাখনৰ জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ পৰিয়াল পৰিচৰ্যা শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগৰ সৌজন্যত এই কাৰ্যসূচী পৰিচালিত হয়। পৰিয়াল পৰিচৰ্যা শীৰ্ষক এই কাৰ্যসূচীৰ অধীনত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত 300গৰাকী শিক্ষাৰ্থীয়ে 900টা পৰিয়ালৰ স্বাস্থ্য সম্বন্ধীয় দায়িত্ব পালন কৰি আছে। উক্ত পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যৰ যিকোনো স্বাস্থ্যজনিত বিষয়ৰ বাবে তেওঁলোকে শিক্ষাৰ্থীগৰাকীক যোগাযোগ কৰে আৰু শিক্ষাৰ্থীগৰাকীয়েও প্ৰয়োজনীয় সকলো ধৰণৰ সেৱা প্ৰদান কৰে। শিক্ষাৰ্থীসকলে ঘৰলৈ গৈ পৰিয়ালৰ প্ৰতিজন সদস্যৰ স্বাস্থ্য পৰীক্ষা কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ চিকিৎসকসকলে শিক্ষাৰ্থীসকলক আৱশ্যকীয় নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰে। স্বাস্থ্যসেৱা ব্যৱস্থাক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৰাৰ বাবে এই পদক্ষেপ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। নলবাৰী জিলাৰ দতৰা, বৰধনৰা, আমৰা, লাতিমা, কঠৰা, কুঁৱৰীকুচি, নাৰপাৰা, বৰশালা, থানপাতকুচি গাঁৱৰ ৰাইজক এই কাৰ্যসূচীৰে সামৰি লোৱা হৈছে।
1: শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই বিষয়ে শুনো আহকচোন আমাৰ সংবাদদাতাৰ পৰা।
2: নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অলপতে আইনৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাৰ অন্তিম দিনটোত মাত্ৰ 4 ঘণ্টাৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি এক দৃষ্টান্ত দাঙি ধৰিছে। এয়া শিক্ষাখণ্ডৰ সংস্কাৰৰ এক সময়োচিত পদক্ষেপ হিচাপে গণ্য কৰিছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ে আইনৰ স্নাতকোত্তৰ নতুন পাঠ্যক্ৰমৰ পৰীক্ষাত এই ব্যৱস্থা গ্ৰহণ কৰিছিল। বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ প্ৰশান্ত জ্যোতি গৌতমে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, পৰীক্ষাৰ্থীসকলৰ ফলাফলৰ অপেক্ষাত অযথা ব্যয় হোৱা মূল্যৱান সময় ৰাহি কৰাৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আধুনিক ডিজিটেল প্ৰযুক্তি আৰু মানৱীয় প্ৰচেষ্টাৰ এক বলিষ্ঠ সমন্বয়ৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে এই ফলাফল প্ৰকাশ কৰাটো সম্ভৱ হৈ উঠিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ

0: সকলে বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত ওয়েবসাইটৰ লিংকত গৈ নিজৰ লব্ধ নম্বৰৰ তালিকা সংগ্ৰহ কৰিব পাৰিছে। তদুপৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে অনলাইন যোগে উত্তৰ বহীৰ পুনৰীক্ষণ আবেদনৰো ব্যৱস্থা কৰিছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ আৰ যোশীৰ দূৰদৰ্শী নেতৃত্ব ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ দিশত বিশ্ববিদ্যালয়খন অত্যন্ত নিষ্ঠাৰে অগ্ৰসৰ হৈছে। শৈক্ষিক ব্যৱস্থাত স্বচ্ছতা, ক্ষিপ্ৰতা আৰু আধুনিকতাৰ অন্তৰ্ভুক্তিৰ বাবেই স্বাভাৱিক সময়ৰ বহু পূৰ্বেই ফলাফল ঘোষণা কৰাটো সম্ভৱ হৈ পৰিছে। বিশ্ববিদ্যালয়খনৰ এনে প্ৰশংসনীয় পদক্ষেপে শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।
1: ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ এম এছ এম ই উন্নয়ন আৰু সুবিধা প্ৰদান কাৰ্যালয় গুৱাহাটীৰ উদ্যোগত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সভাগৃহত পি এম বিশ্বকৰ্মা আঁচনিৰ এক এদিনীয়া সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিশেষ সজাগতা কাৰ্যসূচীত মুখ্যতঃ ব্ৰেণ্ডিং আৰু মাৰ্কেটিং সন্দৰ্ভত কেইবাগৰাকীও সমল ব্যক্তিয়ে হিতাধিকাৰীসকলৰ মাজত সজাগতা আগবঢ়ায়। কাৰ্যসূচীত এম এছ এম ই গুৱাহাটীৰ সহকাৰী সঞ্চালক গণেশ দাস, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ নলবাৰীৰ প্ৰধান পৰিচালক উত্তম শইকীয়া, সহকাৰী পৰিচালক কবিতা বৰকাকতি, নলবাৰীৰ লিড বেংক মেনেজাৰ সুবোধ ঝা প্ৰমুখ্যে কেইবাজনো লোকে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। জিলাৰ এহৰূপ আজিলৈ ইমানতে অন্ত পৰিল। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ এহৰূপৰ সৈতে। নমস্কাৰ।

0: ৰেহৰূপ শুনিলে আজি নলবাৰী জিলাৰ ৰেহৰূপ শুনিবলৈ পালে আমাৰ সৈতে আছিল নলবাৰী জিলাৰ আমাৰ সংবাদদাতা নাৰায়ণ ডেকা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ প্ৰভাতী তৰংগ। অনুষ্ঠানটি আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আপোনালোকে জানেই যে শুকুৰবাৰ প্ৰভাতী তৰংগ আপোনালোকৰ অতি আদৰৰ অনুষ্ঠান। এই অনুষ্ঠানটিত আজি আমি বিষয় হিচাপে বাছি লৈছোঁ জন্ম শতবৰ্ষ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ এটি বিশেষ আলোচনা নতুন প্ৰজন্মৰ সৈতে আজি প্ৰভাতী তৰংগ অনুষ্ঠানত। শ্ৰোতাসকল, আজি নতুন প্ৰজন্মৰ পৰা আমি জানিবলৈ প্ৰয়াস কৰিম জন্ম শতবৰ্ষ উদযাপন কৰি থকা ভূপেন

ভূপেন হাজৰিকাদেৱৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে ইতিমধ্যে আপোনালোকে আমাৰ ফেচবুক পেজত আমাৰ অতিথিসকলৰ নাম ইতিমধ্যে আপোনালোকে গম পাইছে। প্ৰথমে আমি কথা পাতিব বিচাৰিম অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে। অসম চৰকাৰে সুধা কণ্ঠক নতুন প্ৰজন্মৰ মাজলৈ আৰু অধিক লৈ যোৱাৰ ক্ষেত্ৰত আৰু নতুন প্ৰজন্মৰ মাজত ইয়াৰ চৰ্চা বৃদ্ধি কৰাৰ ক্ষেত্ৰত, লগতে সুধা কণ্ঠৰ জীৱন আৰু সৃষ্টিৰাজিক উদযাপন কৰাৰ বাবে জন্ম শতবৰ্ষত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছিল গোটেই বছৰ জুৰি আৰু সামৰণি অনুষ্ঠানো সমাগত। গতিকে এই সম্পৰ্কে ৰাহুল চন্দ্ৰ দাসে অসম চৰকাৰৰ পদক্ষেপসমূহৰ বিষয়ে আপোনালোকক ক'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সচিব মঞ্জুলা হাজৰিকাৰ সৈতে আমি কথা পাতিম। মঞ্জুলা হাজৰিকাৰ সৈতে আমি কথা পাতিম ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ন্যাসৰ কি ভূমিকা বা ন্যাসে ইতিমধ্যে কি কি ধৰণৰ কি কি কাৰ্যসূচী হাতত লৈছিল বা পৰৱৰ্তী পদক্ষেপসমূহ তেওঁলোকৰ কি ধৰণৰ। আৰু তিনিগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধিক আমি লগ পাম। এগৰাকী হৈছে গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী, আন এগৰাকী আই আই এম আহমেদাবাদত অধ্যয়নৰত বৰ্ণিল মেধি, আন এগৰাকী হৈছে কুইজ পৰিচালক ৰূপে আপোনালোকে চিনি পায় সায়ন্তন শইকীয়া। তিনিজনৰ সৈতে আমি কথা পাতিম ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে। যুৱক ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকাৰ তেওঁ যেতিয়া যুৱক আছিল সেইখিনি সময়ত তেখেতৰ যি চিন্তা আৰু সেই চিন্তা এতিয়াও নতুন প্ৰজন্মৰ মাজত কিদৰে প্ৰাসংগিক হৈ আছে সেই সম্পৰ্কে বৰ্ণিল মেধিয়ে আপোনালোকক এই বিষয়ে ক'ব। সায়ন্তন শইকীয়াই তেখেতৰ গানৰ সম্পৰ্কত ক'ব আৰু যুগে যুগে জ্যোতিষ্মান ভূপেন হাজৰিকা এই সম্পৰ্কে ত্ৰিদীপ ভাগৱতীয়ে ক'ব। গতিকে আজিৰ আলোচনাত আপোনালোক সকলোৱে ভাগ ল'ব পাৰিব। ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। সৌৰভ আছে এই দায়িত্বত, মোক ষ্টুডিঅ'ত সহযোগ কৰিব মিতালী বৰবৰাই, আৰু ডিউটি ৰুমত আছে অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, পম্পা চন্দ, হৰমোহন বৰ্মন, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস, মৃগাংক কৃষ্ণাত্ৰয়, আৰু ষ্টুডিঅ'ত সহযোগ কৰিবৰ বাবে মই নিয়ন্ত্ৰণ কক্ষৰ পৰা মাতি আনিছোঁ যাতে ফোন লাইনত কোনো ধৰণৰ অসুবিধা নহয়। আৰু শ্ৰোতাসকল, আপোনালোকে জানেই যে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি সম্পৰ্কে ইতিমধ্যে ঋতুপৰ্ণ দাসৰ প্ৰযোজনাত আপোনালোকে জন্ম শতবৰ্ষত আমাৰ বিশেষ অনুষ্ঠান শুনিয়ে আছে। আমি কালিও যুৱবাণী অনুষ্ঠানত হেল্ল' যুৱবাণী আমাৰ বিষয় আছিল ভূপেন হাজৰিকা বিশেষ। নতুন প্ৰজন্মৰ দুগৰাকী কণ্ঠশিল্পী, এগৰাকী জুৰ মলয়া দাস, আন এগৰাকী বিকশিতা বৰকটকী, তেখেতসকলে সুন্দৰকৈ ভূপেন হাজৰিকাৰ গীতৰ এক সুৰীয়া সন্ধিয়া আপোনালোকক উপহাৰ দিছিল, ভাস্কৰ শইকীয়াই আন ধৰিছিল। দেওবাৰে দিনৰ 10 বজাত আপোনালোকে শুনিবলৈ পাব যাযাবৰ চোলফুল ৱাণ্ডাৰাৰ এখন ইংৰাজী আলেখ্য। এই আলেখ্যখনি সূত্ৰ ধৰিব কপিল বৰা আৰু ইপ্সিতা হাজৰিকাই। দিনৰ 10 বজাত দেওবাৰে শুনিবলৈ পাব আৰু মঙলবাৰে নিশা 9:30 বজাত পুনৰ প্ৰচাৰ কৰা হ'ব। আৰু আপোনালোকক জনাবলৈ আমি ভাল পাম যে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যি অনুষ্ঠান, পুৱাৰ ভাগত আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ আৰু আকাশবাণী ধুবুৰী কেন্দ্ৰ একে সময়তে প্ৰচাৰ কৰি থাকে। গতিকে নগাঁও, ধুবুৰী আৰু তেজপুৰ কেন্দ্ৰৰ যিটো সম্প্ৰসাৰিত যিটো অঞ্চল, তাৰ ভিতৰত সেই পৰিসৰৰ ভিতৰৰ যিখিনি আছে আমাৰ কভাৰেজ এৰিয়া, গতিকে তাৰ মাজত যিসকল শ্ৰোতা আছে তেওঁলোকো নিশ্চয়কৈ ৰেডিঅ' ছেটতে শুনি আছে, কাৰণ একান্ত মানে ৰেডিঅ' ছেটটোৰ কাষত বহি অনুষ্ঠান শুনাৰ মজাই সুকীয়া। প্ৰযুক্তিগত উন্নয়নৰ লগে লগে আমি নেটৱৰ্কৰ সুবিধা হৈছে, গতিকে আমি মোবাইল ফোনতে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত অনুষ্ঠান শুনিব পাৰোঁ, নহয়নে? ফেচবুক পেজত আমি পোনপটীয়াকৈ প্ৰচাৰ কৰোঁ, কিন্তু ৰেডিঅ'ত ৰেডিঅ'ৰ অনুষ্ঠান শুনাৰ মজাই সুকীয়া। মই নিজেও ৰেডিঅ'ত মই অনুষ্ঠান শুনো, মই ফেচবুক বা এপত মই অনুষ্ঠান নুশুনো, ৰেডিঅ'ত শুনো, তাৰ মজাই সুকীয়া। আৰু এটা সময়ত আপোনালোকে এতিয়া নতুন প্ৰজন্মক ক'বলৈ, তেওঁলোকে যদি ৰেডিঅ'টো নেদেখে পাছলৈ তেওঁলোকে ৰেডিঅ'টো কেনেকুৱা আছিল তেওঁলোকে নাজানিব, গতিকে আমি আশা কৰিছোঁ প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত একোটাকৈ ৰেডিঅ' ছেট ৰাখিব। আমি আলোচনাৰ মাজলৈ যাম ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি সম্পৰ্কে নতুন প্ৰজন্মৰ দৃষ্টিৰে আজি আমি চাবলৈ প্ৰয়াস কৰিম। আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে কি কৰি আছে বা অসম চৰকাৰৰ পদক্ষেপসমূহ সেই সম্পৰ্কেও আমি আপোনালোকক জনাম। এইখিনিতে জনাও যে 8 ছেপ্টেম্বৰৰ দিনা আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰই এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে তেজপুৰৰ জিলা পুথিভঁৰালত, আৰু এই অনুষ্ঠানটিত সহযোগ আগবঢ়াইছে জিলা প্ৰশাসন তথা তেজপুৰৰ ৰাইজে, সকলোৱে মিলি

এটা অনুষ্ঠান, তাত হ'ব 8 ছেপ্টেম্বৰত। আৰু সেই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব আৰু ৰেডিঅ' ষ্টেটত আপোনালোকে সম্পাদিত ৰূপত পৰৱৰ্তী সময়ত শুনিবলৈ পাব। গতিকে আমি আশা কৰিছোঁ তেজপুৰৰ আশে পাশে যিসকল আছে বা নগাঁৱৰ পৰা যদি কোনোবাই বিচাৰে বা গুৱাহাটীৰ পৰা যদি কোনোবাই সেই অনুষ্ঠানত ভাগ ল'বলৈ বিচাৰে তেতিয়াহ'লে তেওঁলোক আহিলে আমাৰ খুব ভাল লাগিব। ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীতেৰে নতুন পুৰুষক লৈ তেখেতে গোৱা গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ প্ৰভাতী তৰংগ। তাৰ পাছতে আমি পোনে পোনে সংযুক্ত হ'ম অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে আৰু অসম চৰকাৰৰ পদক্ষেপসমূহৰ কথা আমি পোনপটীয়াকৈ তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। এতিয়া আমি প্ৰথমে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গান সকলোৱে শুনো।

0: শ্রোতাসকল, ভূপেন হাজৰিকাৰ কণ্ঠৰ আপোনালোকে এটি গীত শুনিলে। আমি এতিয়া পুনে পুনে সংযুক্ত হৈছো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো।
1: নমস্কাৰ সকলোকে।
0: প্ৰথমে আপুনি খুব আন্তৰিকতাৰে দায়িত্বখিনি পালন কৰি আছে, অসম চৰকাৰে আপোনাক কৰ্মশ্ৰী সন্মানেৰে এবাৰ সন্মানিত কৰিছে, প্ৰথমে আপোনাক তাৰ বাবে অভিনন্দন জনাইছো।
1: সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাইছো সকলোকে। সকলোৰে প্ৰচেষ্টাত এই প্ৰয়াস কৰিছো সম্ভৱ হৈছে।
0: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল আৰু আমি জন্ম শতবৰ্ষ গোটেই বছৰজোৰা উদযাপন কৰিছো। অসম চৰকাৰেও, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰেও অতি আন্তৰিকতাৰে আপোনালোকে সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল।

0: বা এই দুই এদিনৰ ভিতৰতো কেইবাটাও কাৰ্যসূচী আপোনালোকে আয়োজন কৰিছে। গতিকে প্ৰথমেই আপোনাৰ পৰাই আচলতে অসম চৰকাৰে কি ধৰণে সুধাকণ্ঠৰ জীৱন আৰু সৃষ্টিৰাজিক উদযাপনৰ বাবে এই বছৰজোৰা প্ৰয়াস কৰিলে বা অনাগত সময়ত কি ধৰণৰ পদক্ষেপ ল'ব সেই সম্পৰ্কে আপোনাৰ পৰা পোনে পোনে শ্ৰোতাসকলক জনাব বিচাৰিছো।
1: নিশ্চয়, আমাৰ ইতিমধ্যে আপুনি কৈছে, আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱৰ পৃষ্ঠপোষকতাত আমাৰ বিভিন্ন জোৰা কাৰ্যসূচী, এলানি কাৰ্যসূচী গোটেই বছৰ জোৰা আমি কৰি আছো আৰু শেষৰ কাৰ্যসূচীক্ৰমে এতিয়া আপোনালোকে সকলোৱে গম পায় শতবাৰ্ষিক অনুষ্ঠানৰ 8 ছেপ্টেম্বৰ আমাৰ কেন্দ্ৰীয় অনুষ্ঠান, আমি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান হিচাপে 8 ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আমি এটা কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই অনুষ্ঠানত সকলোকে আমন্ত্ৰণ জনাইছো এই সুযোগেৰে। লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আমি বিভিন্ন কাৰ্যসূচী এই সময়ছোৱাত গ্ৰহণ কৰিছো। আমি অহা 5 ছেপ্টেম্বৰত সদ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান এটা আয়োজিত কৰা হৈছে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মাঞ্জাবাৰীত। আয়োজক হ'ল ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে আয়োজক হিচাপে আছে আমাৰ উদ্যোগত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত। আৰু এই সুযোগেৰে সকলোকে আমন্ত্ৰণ জনাম যাতে যিখিনি প্ৰতিযোগী তাতে ভাগ ল'বলৈ বিচাৰে ভূপেন্দ্ৰ সংগীতে, তেওঁলোকে সকলোৱে ইয়াতে এই অনুষ্ঠিত অনুষ্ঠানটোত তেওঁলোকে যোগাযোগ কৰিব পাৰিব আৰু নিজৰ তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব। দ্বিতীয়তে 6 ছেপ্টেম্বৰ আমাৰ আয়োজক কলকাতা অসম এছ'চিয়েশ্যনৰ লগত আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত উলহ মালহেৰে তাতে আমি তাতে কলকাতা অসম ভৱন প্ৰাংগণতে আয়োজন কৰা হৈছে এক সাংস্কৃতিক অনুষ্ঠানৰ। লগতে 8 তাৰিখে আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 77B টলিগঞ্জত বাগৃহটো তাতে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ বিশেষ আয়োজন কৰা হৈছে কলকাতাত। 8 তাৰিখে আমাৰ এলানি কাৰ্যসূচী কৰা হৈছে 7 তাৰিখে দামোদৰ দেৱ, আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ দামোদৰ দেৱ অডিটৰিয়ামত। ইয়াতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আমাৰ গুৱাহাটীৰ বিভিন্ন বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠন সন্মিলিত মঞ্চ হিচাপে 21টা সংগঠনে তেওঁলোকে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াতেও সকলোকে আমন্ত্ৰণ জনাইছো কাৰ্যসূচী 7 তাৰিখে দামোদৰদেৱ প্ৰেক্ষাগৃহ, শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত তেওঁলোকে 9:30 বজাত পতাকা উত্তোলনেৰে আৰম্ভ কৰিব। 3 বজাৰ পৰা মূল অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিব, শুভাৰম্ভ কৰিব বিশিষ্ট শিল্পীদ্বয় পুলক বেনাৰ্জী আৰু দীপেন বৰুৱাদেৱে। তাৰ পিছে পিছে আলোচনা চক্ৰ আৰম্ভ হ'ব, বিষয় সংগীত শিল্পী ভূপেন হাজৰিকা, আলোচক ডক্টৰ অমৰজ্যোতি চৌধুৰী। তাৰ পিছে পিছে বিষয় লেখক সাংবাদিক পৰিচালক ভূপেন হাজৰিকাদেৱ, আলোচক ডক্টৰ দয়ানন্দ পাঠক। তাৰ পিছৰ বিষয় ডক্টৰ ভূপেন হাজৰিকা গীতত মানৱতাবাদ, আলোচক ডক্টৰ নন্দ সিং বৰকলা। এই আলোচনা চক্ৰৰ শেষ হোৱাৰ পিছতে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব, সুধাকণ্ঠ স্মৃতিত উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠান মানুহে মানুহৰ বাবে অনুষ্ঠানৰ উদ্বোধক হ'ব মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া, আৰু এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিলোঁ। ইয়াৰ পিছতে 8 তাৰিখে ৰাতিপুৱা আমাৰ কলাক্ষেত্ৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পতাকা উত্তোলন কাৰ্যসূচী কৰিব, 100 পতাকা উত্তোলন কৰিব, লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তৰ্পণ কৰিব। আমাৰ কেন্দ্ৰীয় অনুষ্ঠানত এটা বিশেষ আয়োজন কৰা হৈছে এইবাৰ 8 তাৰিখৰ কেন্দ্ৰীয় অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন হ'ব প্ৰাংগণ শংকৰদেৱ কলাক্ষেত্ৰ জালুকবাৰী ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰাই। মাননীয়

0: ভূপেন হাজৰিকাৰ কণ্ঠত ৰসানন্দ গগৈয়ে লিখা গীতটি আপোনালোকে শুনিলে। আমি এতিয়া সংযুক্ত হৈছো মঞ্জুলা হাজৰিকাৰ সৈতে। হেল্ল'
1: হেল্ল'
0: বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সচিব মঞ্জুলা হাজৰিকা বাইদেউ, বাইদেউ আজি আমি ভূপেন হাজৰিকা শতবৰ্ষ বিশেষ আমাৰ প্ৰভাতী তৰংগত আমি কথা পাতিছো তেখেতৰ জীৱন আৰু সৃষ্টিৰাজি সম্পৰ্কে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মলৈ লৈ যোৱাৰ ক্ষেত্ৰত পিৰিৰ পাছত পিৰিৰ এই যে চৰ্চা অব্যাহত থকাৰ ক্ষেত্ৰত আপোনালোকে কিছু বিশেষ পদক্ষেপ লৈ আছে, গোটেই বছৰজোৰা কিছু বিশেষ পদক্ষেপ লৈছে, অনাগত সময়তো আপোনালোকৰ কিছু আৰু কৰিবলগীয়া আছে। গতিকে আজি শ্ৰোতাসকলক পোনে পোনে আপোনাৰ পৰাই কথাখিনি জনাব বিচাৰিছো।
1: 2015 ফেব্ৰুৱাৰীত ভূপেন দাই এই অনুষ্ঠানটো গঢ়ি থৈ গৈছে, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস। ভূপেন হাজৰিকাৰ ন্যাস গঠন কৰাৰ পিছতে ভূপেন দাই প্ৰথম হাতত লৈছিল ভূপেন দাৰ যিবিলাক ভূপেন দাৰ সৃষ্টিৰাজি অত্যুত পৰি থকা সেইবিলাকৰ সংৰক্ষণৰ কাৰণে তেখেতৰ বঁটা সন্মান আদি যাতে অসমৰ জনসাধাৰণে একে স্থানতে প্ৰত্যক্ষ কৰিব পাৰে তাৰ কাৰণে এটি সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা। সেইখিনি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ যোগেদি ভূপেন দাই সেইখিনি অনাইছিল কলিকতাৰ পৰা, মুম্বাইৰ পৰা আনি এইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজত দিছিলে। তেওঁলোকে এটি সংগ্ৰহালয় গঠন মানে গঢ়িলে, যিটোৰ নাম ৰখা হৈছে ভূপেন হাজৰিকা সংগ্ৰহালয়। এইটো ভূপেন দাৰ জীৱন্ত কালতে ভূপেন দাই প্ৰতিষ্ঠা কৰি গৈছে। আৰু তুমি আচৰিত হ'বা, ভূপেন দা শেষবাৰ যেতিয়া অসমৰ পৰা গুচি গৈছে সেইটো আছিলে 24 ফেব্ৰুৱাৰী 2011 চনৰ। 2011 চনৰ 23 ফেব্ৰুৱাৰী সন্ধিলৈকে ভূপেন দাই সেই সংগ্ৰহালয়টোত গৈ অতি হেঁপাহেৰে বস্তুবিলাক, তেওঁ দিয়া সামগ্ৰীবিলাক লিৰিকি বিদাৰি চাইছিল। আৰু সেইটোৱে আছিলে প্ৰথম ভূপেন হাজৰিকা মানে সাংস্কৃতিক ন্যাসৰ প্ৰথম পদক্ষেপ আছিলে সেইটো। সেইটো সেই সময়ত মুখ্যমন্ত্ৰী আছিলে আমাৰ তৰুণ গগৈদেৱ। তেখেতে 25 জানুৱাৰী 2011 চনত সংগ্ৰহালয়টো মুকলি কৰিছিল আৰু ভূপেন দাও আছিলে তেতিয়া। তেখেতে আৱেগিকভাৱে কৈছিল যে এইটোৱে মোৰ জীৱনৰ শেষ ঘৰ। আৰু এইটো সুন্দৰভাৱে এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পৰিচালনা কৰি আছে আৰু এতিয়া নতুনকৈ আধুনিকভাৱে এটি সংগ্ৰহালয় গঢ়িব। এইটো 8 ছেপ্টেম্বৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব দেৱে এইটো আধাৰশিলা স্থাপন কৰিব। এইটো এটা আমাৰ কাৰণে খুব সুখবৰ। আৰু তুমি সুধিছা যে আমি কি কৰি আছো, ইতিমধ্যে আমি 15খন ভূপেন্দ্ৰ জ্যোতি উলিয়াইছো, ভূপেন্দ্ৰৰ বিশেষ লেখনি তাত প্ৰকাশ হৈছে। আৰু অমীয় পুৰুষ নামৰ এখন কিতাপ ইতিমধ্যে উলিওৱা হৈছে। এখন অমীয় পুৰুষ গ্ৰন্থখনত ভূপেন্দ্ৰৰ বিষয়ে লিখা কিছু প্ৰবন্ধ আৰু নিবন্ধ তাতে সংৰক্ষণ কৰা হৈছে আৰু ভূপেন্দ্ৰই নিজে লিখা কিছু নিবন্ধ প্ৰবন্ধ সুধা কণ্ঠৰ গদ্য নামেৰে এখন কিতাপ উলিওৱা হৈছে। আৰু ভূপেন্দ্ৰৰ গীতৰ সুৰ চানেকী 100টি ইতিমধ্যে উলিওৱা হৈছে আৰু 100টি কাম চলি আছে, অহা 5 নৱেম্বৰত সেইখন প্ৰকাশ কৰা হ'ব। হেল্ল'
0: হয় শুনি আছো বাইদেউ। আৰু আপোনালোকে হয় আৰু আপোনালোকে নতুন প্ৰজন্মৰ মাজত যাতে তেখেতৰ গীতৰ চৰ্চা হৈ থাকে তাৰ কাৰণে বিভিন্ন কৰ্মশালাৰো আয়োজন কৰিছে নহয়।
1: হয়, এতিয়ালৈকে তাৰমানে 2012 চনতে আমাৰ 2012 ভূপেন দাৰ যেতিয়া মহাপ্ৰয়াণ হ'ল তাৰপিছত 2012 চনৰ 22 জানুৱাৰী তাৰিখে আমি 26টা জনগোষ্ঠীয় সংগঠন আৰু অসমৰ বিভিন্ন অনুষ্ঠানৰ লগত আমি কথা হৈছিলোঁ, সভা এখন পাতিছিলোঁ।

এতিয়া আমি ভূপেন্দাৰ যিটো জন্মদিৱস সেইটো সমন্বয় দিৱস ৰূপে আমি নামাকৰণ কৰিবলৈ এটা সিদ্ধান্ত লৈছিলোঁ। সেইদৰে আমি ভূপেন্দাৰ জন্মদিৱসটো পালন কৰি আহিছোঁ। তাৰ উপৰিও ভূপেন্দাৰ গীতৰ কৰ্মশালা 2012 চনৰ পৰা 2026ৰ মানে যোৱা মাজুলীত আমাৰ শেষ হৈছে এটা কৰ্মশালা। তেতিয়ালৈকে প্ৰায় 500ৰো অধিক কৰ্মশালা আমি কৰিছোঁ ভূপেন্দ্ৰ সংগীতৰ। তাৰ উপৰিও তেখেতৰ গীতৰ ওপৰত সংগীতৰ ওপৰত কিছু বক্তৃতা লানি আমি লৈ যাওঁ ঠায়ে ঠায়ে। বিদ্যায়তনিক কিছু কাম কৰা হৈছে আৰু আজি এইটো আকাশবাণীক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ অনুষ্ঠান এটা কৰিছে আমাৰ ফালৰ পৰা। কাৰণ আমাৰ এই তিনিগৰাকী ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগত একান্তভাৱে জড়িত তিনিগৰাকী সদস্য আমাৰ বৰ্ণিল মেধি, সায়ন্তন আৰু ত্ৰিদীপে আজি কথা ক'ব। গতিকে তাৰ পৰাই বুজা যায় যে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে নিশ্চয় কিছু নতুন প্ৰজন্মৰ কাৰণে কাম কৰিছে আৰু এওঁলোকক লৈয়ে আমি কৰিছোঁ। এওঁলোকে আগবাঢ়ি আহিছে, ত্ৰিদীপ, আমাৰ ৰাহুল গৌতম শৰ্মা আদিকে কৰি কেইবাগৰাকী যুৱ প্ৰজন্ম জড়িত আছে। আৰু যুৱ প্ৰজন্মৰ দৃষ্টিত ভূপেন হাজৰিকা বুলি এলানি আমি বক্তৃতাৰো আয়োজন কৰি আহিছোঁ, কুইজ প্ৰতিযোগিতা কৰিছোঁ, বিভিন্ন ঠাইত কুইজ প্ৰতিযোগিতা হৈ আছে। লুইতৰ পৰা মিচিচিপিলৈ আমি নামেৰে কুইজ প্ৰতিযোগিতা এখন কৰিছোঁ আৰু সৰু কিতাপ এখনো ভূপেন্দাৰ জীৱন ভিত্তিত উলিয়াইছোঁ লুইতৰ পৰা মিচিচিপিলৈ বুলি এখন হাত পুথি সকলোৱে পঢ়িব পৰাকৈ সেইটো ইংৰাজীলৈ তাক আমি অনুবাদ কৰাইছোঁ। গতিকে এইখিনি কাম কৰি আহিছোঁ আৰু কৰাৰ বহুত ইচ্ছা আছে। আগবাঢ়ি গৈ থাকিম, এনেকৈ সকলোৰে সহায় লাগিব ৰাইজৰ। আৰু এতিয়া ভূপেন্দাৰ অহা মানে আগন্তুক যিটো আমাৰ জন্মশতবাৰ্ষিকী তাৰ উপলক্ষে অলপ আগতে আমাৰ সাংস্কৃতিক সঞ্চালকে ক'লে আমি লোৱা কামখিনি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা হ'ব অহা কাইলৈ, শ্ৰেষ্ঠ শিল্পী নিৰ্বাচন হ'ব শ্ৰেষ্ঠ প্ৰতিযোগী। তাৰ পৰা আমি যোৱা বছৰ 2024ত যোৱা বছৰ আমি কৰিব নোৱাৰিলোঁ কাৰণ জুবিন গাৰ্গ অকালতে আমাৰ মাজৰ পৰা এনেকৈ গুচি গ'ল। অসমলৈ এক ধুমুহা আহিলে, সেই ধুমুহাত আমি গোটেইখন মানে বিশৃংখল হৈ গ'লোঁ। কাৰণ সেই শোক আৰু সন্তাপৰ মাজত আমি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পাতিব নোৱাৰিলোঁ। কিন্তু 2024ত যিকেইগৰাকী শ্ৰেষ্ঠ শিল্পী হৈছিলে, শ্ৰেষ্ঠ কণ্ঠশিল্পী হৈছিলে প্ৰতিযোগী, তেওঁলোকক ইনৰেকৈ এটি গীত বাণীবন্ধন কৰাইছে, সেইটো মুকলি কৰা হ'ব অহা কাইলৈ। আৰু এইবাৰৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰো গীত বাণীবন্ধন কৰিম বুলি ইনৰেকো হিন্দুস্তান ৰেকৰ্ডিং কোম্পানীয়ে আমাক কথা দিছে। আৰু 8 তাৰিখে ৰাতিপুৱা 100খন পতাকা উত্তোলন কৰা হ'ব। যুৱ প্ৰতিনিধি থাকিব, ছাত্ৰ প্ৰতিনিধি থাকিব, বিভিন্ন দিশৰ মানুহক মতা হৈছে, অনুষ্ঠানসকলক মতা হৈছে প্ৰতিনিধি কৰিবলৈ তেওঁলোকক, আৰু সাহিত্য সাংস্কৃতিক দিশৰ সকলো কিছু ব্যক্তি আহি 100খন পতাকা ভূপেন্দ্ৰৰ নামত উত্তোলন কৰিব 8 তাৰিখে। তাৰ উপৰি 15গৰাকী চিত্ৰশিল্পীয়ে ভূপেন্দাৰ 15টি গীতৰ আধাৰত ব্যাখ্যা কৰি পেলাই তেওঁলোকে অংকন কৰিব আৰু এশাৰী এশাৰী বাক্য আমি সকলোৰে মাননীয় যিসকল আহিব অতিথি আমাৰ হেৰি অনুৰাগী ভূপেন্দাৰ তেওঁলোকৰ পৰা আমি লিখাই ল'ম বুলি ভাবিছোঁ। সেইখিনি আমি সংৰক্ষণ কৰিম ভূপেন্দাক তেওঁলোকে 100 বছৰত কিদৰে সোঁৱৰিছে, এনেকুৱা ধৰণৰ কিছু মানে আমি হাতত লৈছোঁ। আৰু জনগোষ্ঠীয় কেইবাটিও কৃষ্টিৰ হেৰি আহিব, দল আহিব, তেওঁলোকে তেওঁলোকৰ গীত মাত পৰিৱেশন কৰিব আৰু কেইগৰাকীমান আমাৰ খুব প্ৰতিষ্ঠিত শিল্পী নবীন প্ৰবীণ তেওঁলোকেও গীত মাত পৰিৱেশন কৰিব 8 তাৰিখে 10টা বজাৰ পৰা 11টা বজালৈকে এইটো অনুষ্ঠান আমাৰ থাকিব। এইখিনি আমি যৌথ উদ্যোগত কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু আমাৰ অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত। এইখিনি আমি এই দুদিনৰ কাৰণে কৰা আয়োজন 5 তাৰিখ আৰু 8 তাৰিখ। যিহেতু অসমৰ এই প্ৰলয়ংকাৰী ভয়ংকৰ বানপানী আৰু বহুত ধৰণৰ আমাৰ কিছুদিনৰ পৰা এটা ধুমুহাৰ দৰে কিছুমান ঘটনা হৈ আছে, জুবিন নাইকিয়া হৈছে, বানপানী আহিছে, সকলো লৈ পেলাই আমিও ইমানখিনি এইবাৰ আমি বহুত আঁচনি লৈছিলোঁ কিন্তু গোটেইখিনি আমি কৰিব নোৱাৰিলোঁ। কাৰণ আমি ভাবিছিলোঁ যে 2025ৰ পৰা 2026ত 100টা কৰ্মশালা কৰিম কিন্তু আমি 41টা কৰ্মশালাহে গীতৰ কৰিব পাৰিলোঁ।

0: তথাপিও বাইদেউ, যিমানখিনি আপোনালোকে চেষ্টা কৰিছে, অনাগত সময়তো আপোনালোকৰ এই প্ৰচেষ্টা অব্যাহত থাকিব, কেৱল জন্ম শতবৰ্ষতে নহয়, পৰৱৰ্তী সময়তো আপোনালোকে এইখিনি কাম আগুৱাই লৈ যাব পাৰিব। আপুনি বৰ সুন্দৰকৈ কথাখিনি বুজাই ক'লে। এতিয়া আপুনি কোৱাৰ দৰে আমি তিনিগৰাকী যুৱ অতিথিৰ পৰা আমি শুনিম। আপুনি এইখিনি সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ এই কামখিনি, আপোনালোকৰ ন্যাসৰ কামখিনি ভালদৰে হৈ থাকক। আৰু ভূপেন দাক আমি যিদৰে অনুভৱ কৰোঁ, নতুন প্ৰজন্ম, আকৌ এবাৰ কৈছোঁ, পিৰীৰ পাছত পিৰী লৈ ভূপেন দাৰ সৃষ্টিৰাজী ভূপেন দাৰ যি এক অনন্য অনুভৱ আমাৰ প্ৰবহমান হৈ থাকিব। ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাক। সেয়া আছিল মঞ্জুলা হাজৰিকা। শ্ৰোতাসকল, আপোনালোকক জনাওঁ যে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা ঋতুপৰ্ণ দাসৰ প্ৰযোজনাত পৰিকল্পনাত যি অনুষ্ঠান, বিশেষ অনুষ্ঠান প্ৰচাৰ হৈ আছে, এইবাৰ আজি মনীষা হাজৰিকা আহিব, তেখেত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে জড়িত উপসভাপতি তেখেত, আৰু ভূপেন দাৰ পৰিয়ালৰ, আৰু ভূপেন হাজৰিকাদেৱক অতি ওচৰৰ পৰা তেখেতে পাইছিল, গতিকে তেখেতৰ পৰা বহুতো কথা সেই অনুষ্ঠানত আপোনালোকে শুনিবলৈ পাব। আজি বাণীবন্ধন হ'ব, মনীষা বাইদেউ আহিব, সেই কথাটো আপোনালোকক জনাই থলোঁ। ইয়াৰ পাছত আমি সায়ন্তন শইকীয়া, বৰ্ণিল মেধি আৰু ত্ৰিদীপ ভাগৱতীৰ সৈতে কথা পাতিম। বকুলী বৈশ্য বাইদেউ, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা বুলি ক'লেই আমাৰ হৃদয় উপচি পৰে। তেখেতৰ জন্ম শতবৰ্ষ উপলক্ষে আকাশবাণী গুৱাহাটী পদক্ষেপক তেখেতে শলাগ লৈছে। ভদ্ৰাৱতী বৰ্মনে খুব ভাল পাইছে অনুষ্ঠানটি। প্ৰণৱ চন্দ্ৰ কলিতা, আপোনাৰ কথাটো মই আকৌ এবাৰ কৈ দিছোঁ, ৰসানন্দ গগৈয়ে লিখা সুধাকণ্ঠই গোৱা, এই কথাটো আকৌ এবাৰ কৈছোঁ, দুবাৰ কৈছোঁ, আপুনি এইটো শুনোতে কি হ'ল মই ধৰিব পৰা নাই। ৰসানন্দ গগৈয়ে লিখা আৰু সুধাকণ্ঠই গোৱা অনুষ্ঠানটি আপুনি ভাল পাইছে। নিত্যা ভূঞা, শুনি আছোঁ, সুন্দৰ অনুষ্ঠান। পাপৰি দাস, জিলা পুথিভঁৰালত হ'বলগীয়া অনুষ্ঠানটিৰ এটি গীতৰ ৰিহাৰ্চেললৈ যাবলৈ ওলাইছোঁ, শুনিও আছোঁ, সুন্দৰ অনুষ্ঠানটি। তেজপুৰৰ পৰা পাপৰি দাস, ধন্যবাদ বাইদেউ। কল্পনা আমিন শৰ্মা, আপোনাৰ বাৰ্তাটি পঢ়িম, আৰু সুধাকণ্ঠৰ এটি গীত আপোনালোকক কিছু অংশ শুনাইছোঁ, লগে লগে আমি সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম সায়ন্তন শইকীয়াৰ সৈতে।
1: মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দীপাঙে লৰ, নিবিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ। তুলি যাওঁ, পৃথিৱী ঘূৰি ফুৰো, মাজতে দুৰ্ঘটনা হৈ মোক মোৰ মাতটো অলপ কেইদিনৰ কাৰণে ছুটি ল'বলৈ কৈছে। যাযাবৰ শব্দটো মোৰ জীৱনত লাগি গৈছে। মই যাযাবৰী জীৱন লৈ পেলাই শদিয়াত জন্মগ্ৰহণ কৰি এই যে ক্লাছ ছিক্সতে ওলালোঁ, তেজপুৰলৈ গ'লোঁ, তেজপুৰৰ পৰা গুচি গ'লোঁ, গতিকে মোৰ যাযাবৰী জীৱনটোক ৰিপ্ৰেজেণ্ট কৰিছে এই মই এটি গীত, মই এটি যাযাবৰ গীতটি। মই লুইতৰ পৰা মিচিচিপি হৈ গুচি গ'লোঁ, কলৈ গ'লোঁ যে ভূগোলত কিছুমান নাম নুশুনা নাজানা হেৰিত গৈ পেলাই ভোজ খাইছোঁগৈ, আৰু সেই একেই আনন্দতে ঠিক লুইতৰ পাৰত যেনেকৈ ফূৰ্তি কৰোঁ, তেনেকৈ মই মিছৰৰ পাৰতো তেনেকৈ কৰা, অলপতে মিচিচিপিৰ পাৰতো যেনেকৈ কৰোঁ, ধেমালি কৰোঁ, তেনেকৈ মই যিকোনো আৱিষ্কাৰ নকৰা নৈৰ পাৰে পাৰে ঘূৰি ফুৰিব পাৰোঁ। এইটো এই কথাখিনি আজি কৈছোঁ, মোৰ যাযাবৰী জীৱনটো শেষ হৈ আহিছে লাহে লাহে চাগে, আৰু কথা ক'ব নোৱাৰা হৈ আহিছোঁ। মই যাযাবৰী জীৱনটোক ৰিপ্ৰেজেণ্ট কৰি মই গীত লিখিছিলোঁ আৰু সুৰবিলাক ব্যৱহাৰ কৰিছিলোঁ। এই গোটেই ইউটিলাইজেশ্যনটোৱে মোক যাযাবৰী এটা কেৰেক্টাৰ দিছিল বোধহয়, আৰু সেইটো চাৰিওফালে আজিও মই বিচৰণ কৰি ফুৰিব পৰা হৈছোঁ, আৰু আজিও সকলো জাতি উপজাতি সকলোকে ক'ব পৰা হৈছোঁ যে যাযাবৰী জীৱনটো এনেই সময় নষ্ট কৰা জীৱন নহয়।

0: শ্রোতাসকল, ভূপেন হাজৰিকাদেৱে নিজেই কৈছে যে মই মোৰ নিজককে বৰ্ণনা কৰিছো। মই এটি যাযাবৰ গীতটি আপোনালোকক শুনালো। খুব ভাল পাইছে অনুষ্ঠানটি শুনি নিভাৰাণী ৰয়, ৰিংকু বৰুৱা ৰেডিঅ' চিটত শুনি আছে জ্যোৎস্না ডেকা, ভদ্ৰাৱতী বৰ্মন। আমি এতিয়া সংযুক্ত হৈছো সায়ন্তন শইকীয়াৰ সৈতে, নতুন প্ৰজন্মৰ আমি সকলোৱে জানো তেখেতক কুইজ পৰিচালক হিচাপে চিনি পাওঁ। ইতিমধ্যে মঞ্জুলা হাজৰিকা বাইদেৱে কৈছে যে ন্যাসৰ সৈতে জড়িত নতুন প্ৰজন্মৰ তিনিগৰাকী প্ৰতিনিধি। প্ৰথমে সায়ন্তন শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। এইখিনিতে সায়ন্তনৰ সৈতে কথা পতাৰ আগতে মই এখন ফটোগ্ৰাফ মোলৈ আহিছে, ললিত নাথে প্ৰেৰণ কৰিছে আমাৰ নিয়মীয়া শ্ৰোতা। সুধাকণ্ঠৰ কাঠ সংস্কাৰ কৰা ব্যক্তি কেইগৰাকী, এগৰাকী পুৰোহিত মুকুন্দ শৰ্মা, হীৰামন চৌধুৰী, ললিত কুমাৰ নাথ, প্ৰবীণ বৰঠাকুৰ আৰু এগৰাকী ৰাজু কটকী, তেখেতে এখন ফটো প্ৰেৰণ কৰিছে। ধন্যবাদ ললিত নাথ। আমি সায়ন্তন শইকীয়াৰ ওচৰলৈ গৈছোঁ। সৌৰভ, ভূপেন হাজৰিকাৰ গানত অসম, ভাৰত, বিশ্বৰ বিভিন্ন তথ্য। কুইজ পৰিচালক সায়ন্তন শইকীয়া, আমি যিটো মই যাযাবৰ গীতটিতো বহু কথা শুনিছোঁ, গতিকে সায়ন্তন প্ৰভাতী তৰংগৰ মাজলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ ইন্দ্ৰদা, মই প্ৰভাতী তৰংগৰ সমূহ দৰ্শকলৈ মই সুপ্ৰভাত জনাইছোঁ। মঞ্জুলা বাইদেৱে কোৱা কথাখিনি শুনিলোঁ, খুব ভাল লাগিলে আৰু মই নিজেও গৌৰৱ অনুভৱ কৰোঁ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে জড়িত হৈ থাকিব পাৰি। আৰু আজি যি বিষয়ে মই কোৱাৰ সুযোগ পাইছোঁ, সেয়া আচলতে মোৰ কাৰণে নিজৰ কাৰণেও এটা শিকাৰ প্ৰচেষ্টা। কাৰণ ভূপেন হাজৰিকাৰ গান বুলি ক'লে আমি সদায় শিকিয়ে আহিছোঁ সৰুৰ পৰা, বিভিন্ন কথা আমি গম পাওঁ, তেখেতৰ গান শুনিলে বিভিন্ন তথ্য আমি জানিবলৈ পাওঁ। গতিকে সেই বিষয়ে মই কিছু কথা ক'ম যে তেখেতৰ গানত আমি অসম, ভাৰত তথা বিশ্বৰ বিভিন্ন তথ্য যে বিচাৰি পাওঁ তাৰ বিষয়ে। প্ৰথমতে মই এটা গান, যিটো গানৰ সৈতে ভূপেন হাজৰিকাই নিজৰ আত্মাটো সংযুক্ত হৈ আছে বুলি বিভিন্ন সময়ত কৈছিলে, সেইটো হৈছে সাগৰ সংগমত কটনা সাঁতুৰিলো। এই গানটো যেতিয়া আমি শুনো, গানটো ধুনীয়াটো হয়েই, কিন্তু তাৰ লগতে কিছুমান জিঅ' পলিটিকেল বা ভূ ৰাজনৈতিক ঘটনাৱলীও সংপৃক্ত হৈ আছে। যেনেকে আমি যদি গানটোৰ এটা শাৰী শুনো, শাৰীটো হৈছে প্ৰশান্ত পাৰৰে কত মহাজীৱনৰ শান্তি আজি আক্ৰান্ত। আমি জানো যে এই গানটোৰ একাংশ ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ PhD শেষ কৰি নিউয়ৰ্কৰ পৰা ইংলেণ্ডৰ চাউথহেম্পটনলৈ যেতিয়া ঘূৰি আহিছিলে তেতিয়া লিখা। কিন্তু এই যিটো শাৰী আছে, এই শাৰীটোৰ প্ৰাসংগিকতা এইটোৱে যে এই শাৰীটোৱে সেই সময়ত চলি থকা কোৰিয়ান যুদ্ধৰ বিষয়ে কৈছে। 1950 চনৰ পৰা 1953 চনত কোৰিয়ান যুদ্ধ চলি আছিলে, গতিকে কোৰিয়ান যুদ্ধৰ কথাই ভূপেন হাজৰিকাই কৈছে যে প্ৰশান্ত পাৰৰে কত মহাজীৱনৰ শান্তি আজি আক্ৰান্ত। তাৰ মানে সেই সময়ত প্ৰশান্ত পাৰত যে শান্তি নাছিলে, কিছুমান অশান্তিকৰ পৰিৱেশ সৃষ্টি হৈছিলে, সেইটোৱে বুজাইছে। দ্বিতীয়টো গান হ'ল মইতি যাযাবৰ। মইতি যাযাবৰ তেখেতৰ আটাইতকৈ বিখ্যাত গানবিলাকৰ ভিতৰত এটা, আৰু তেখেতৰ অনুলিখিত আত্মজীৱনীখনৰ নামো

0: মৈত্ৰী যাযাবৰ। মৈত্ৰী যাযাবৰত তিনিখন দেশৰ ৰাজধানীৰ কথা আছে, ওটাৱা, তাৰপিছত পেৰিছ আৰু হৈছে দুশানবে। এতিয়া দুশানবে হৈছে তাজিকিস্তানৰ ৰাজধানী। তাজিকিস্তানৰ ৰাজধানী দুশানবেৰ আগৰ নাম আছিলে ষ্টেলিনাবাদ, কিন্তু বহু বছৰ আগতে নাম সলনি কৰি পেলাই দুশানবে কৰা হ'ল। গতিকে ভূপেন হাজৰিকাৰ গানত আমি ৰাজনীতিও বিচাৰি পাওঁ, ভূগোলো বিচাৰি পাওঁ আৰু সাধাৰণ জ্ঞানো বিচাৰি পাওঁ। ই আটাইতকৈ ডাঙৰ এটা উদাহৰণ। তাৰপিছত তেখেতৰ আৰু এটা গান আছে, সেইটো আমি সকলোৱে শুনিছোঁ। এইটো 1971 চনত যেতিয়া ভাৰত আৰু বাংলাদেশৰ মাজত যেতিয়া মৈত্ৰী হৈছিলে, বিশেষকৈ বাংলাদেশৰ মুক্তিৰ কাৰণে, তেতিয়া তেখেতে লিখিছিলে জয় জয় নৱজাত বাংলাদেশ গীতটি। সেই তাতে এটা শাৰী আছে, শাৰীটো হৈছে বিশাল ভলগা গংগা পদ্মাৰ পাৰ ভাঙি একে হ'ল পানী। প্ৰথমতে যেতিয়া আমি এই শাৰীটো শুনো, তেতিয়া এনেকুৱা লাগে যে তেখেতে মাত্ৰ তিনিখন নদীৰ কথা কৈছে, কিন্তু আচলতে সেইটো নহয়। ভলগা হৈছে ৰাছিয়াৰ প্ৰতীক, গংগা হৈছে ভাৰতবৰ্ষৰ প্ৰতীক আৰু পদ্মা হৈছে বাংলাদেশৰ প্ৰতীক। সেই সময়ত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধত যেতিয়া লাগিছিলে, সেই সময়ত ৰাছিয়াৰ সহায় লৈছিলে বাংলাদেশৰ মুক্তিৰ কাৰণে। গতিকে এই যিটো ত্ৰৈকোণিক সংযোগ, ট্ৰাইংগুলাৰ যিটো সংযোগ, সেইটো বুজাবলৈ আচলতে এই শাৰীটো ব্যৱহাৰ কৰা হৈছে, যে ৰাছিয়া, বাংলাদেশ আৰু ভাৰতবৰ্ষৰ যিটো সম্পৰ্ক, সেইটো বুজাবলৈ ভূপেন হাজৰিকাই সুন্দৰকৈ এই শাৰীটো ব্যৱহাৰ কৰিছিলে এই গানটো। আৰু এটা তেখেতৰ বিখ্যাত গান আছে, সেইটো হৈছে ও মিচিং ডেকাটি বজালি যে পেপাটি, সুৰেৰে সজালি দেখো দিচাংঘৰ নিশাটি। এই গানটো 60ৰ দশকত লিখা ডক্টৰ ভূপেন হাজৰিকাই। দিচাংমুখৰ শিল্পী বিক্ৰম সিং য়েন, তেখেতক যেতিয়া লগ পাইছিলে, তেখেতৰ সৈতে সাক্ষাৎ হৈ পেলাই ভূপেন হাজৰিকাই এই গানটো লিখাৰ প্ৰেৰণা পাইছিলে। তাতে দুটা শব্দ আছে, এটা হৈছে নিবু গালুক, এটা হৈছে পেৰেৰুম্বং। এই দুটা প্ৰধানতে মিচিং জনগোষ্ঠীৰ শব্দ। নিবু গালুক মানে হৈছে চোলা আৰু পেৰেৰুম্বং মানে হৈছে চাদৰ। মিচিং ভাষাত এই দুয়োটাই চোলা আৰু চাদৰ বুজায়। তাৰপাছত ভূপেন হাজৰিকাৰ আন এটা বিখ্যাত গীত হৈছে লিয়েং মাকাও। লিয়েং মাকাও তেখেতে তালাত মেহমুদৰ লগত গাইছিলে, হিন্দী ছবি জগতৰ বিখ্যাত গায়ক তালাত মেহমুদ। তাতে এটা শব্দ আছে, শব্দটো হৈছে ডিয়েংচি, ডিয়েংচিয়ে পাতৰ ৰং খানিছা। এতিয়া ডিয়েংচি মানে কি? ডিয়েংচি মানে হৈছে সৰল গছ, সৰল গছ, বা আমি যদি পাইন গছ বুলি যদি কওঁ, পাইন গছ মানে হৈছে ডিয়েংচি। সেই সময়ত এতিয়াও আমি যদি শ্বিলঙলৈ যাওঁ বা মেঘালয়লৈ যাওঁ, তেতিয়া আমি যথেষ্ট পাইন গছ দেখিবলৈ পাম। গতিকে খাচী ভাষাত পাইন গছ বুজোৱা শব্দটোৱে হৈছে ডিয়েংচি। তাৰপাছত ভূপেন হাজৰিকাৰ আন এটা প্ৰখ্যাত গীত আছে, সেইটো হৈছে অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজা।
1: ফোন যোগাযোগ বিচ্ছিন্ন হৈছে, আকৌ আমি প্ৰয়াস কৰিছোঁ তেখেতৰ সৈতে সংযোগ স্থাপন কৰিবলৈ।

0: শ্ৰোতাসকল, আমি ভূপেন হাজৰিকা কণ্ঠৰ গীতটি শুনিম। যোগাযোগ বিচ্ছিন্ন হৈছিল, সায়ন্তন শইকীয়াৰ লগত আকৌ আমি সংযুক্ত হৈছো। আমি কথাখিনি আধৰুৱা হৈছিল সায়ন্তন।
1: হয়, মই কৈ আছিলো ভূপেন হাজৰিকাৰ এটা প্ৰখ্যাত গীতৰ কথা। গীতটো হৈছে অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। সেইকাৰণে আমি সকলোৱে শুনিছো ভূপেন হাজৰিকাৰ গান

সৰুৰ পৰা শুনি আহিছো। গতিকে এই গীতটিত এটা শব্দ আছে, শব্দটো হৈছে ফাল্লাহিন। মিছৰ দেশৰে নীল নৈৰ পাৰৰে ফাল্লাহিনে বিনালে তৈ কৃষকৰ বুকুৰে বেথা। এটা ফাল্লাহিন মানে কি, ফাল্লাহিন হৈছে ইজিপ্তৰ বিশেষকৈ নীল নদীৰ কাষত যিখিনি খেতি কৰা কৃষক আছে তেওঁলোকক এটা শব্দৰে বুজোৱা হয়, সেইটো হৈছে ফাল্লাহিন। গতিকে ভূপেন হাজৰিকাই তেখেতে পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিলে আৰু বিভিন্ন দেশ ভ্ৰমণ কৰি সেই তাৰে নিজা কৃষ্টি সংস্কৃতি ৰীতি নীতি আদিৰ সৈতে জ্ঞাত হৈ আদিৰ সৈতে পৰিচিত হৈ পেলাই তেখেতে কিছুমান শব্দ বুটলি আনি নিজৰ গানত ব্যৱহাৰ কৰিছিলে। তাৰে এটা শব্দ হৈছে ফাল্লাহিন। তাৰ পাছত ভূপেন হাজৰিকা আন এটা চৰ্চিত গীত হৈছে 1962 চনত যেতিয়া ভাৰত আৰু চীনৰ যুদ্ধ হৈছিলে সেই সময়ত তেখেতে কেইবাটাও গীত লিখিছিলে। তাৰে মাজৰ এটা গীত হৈছে ৰণক্লান্ত নহ। ৰণক্লান্ত নহত এটা শাৰী আছে, সেইটো হৈছে পঞ্চশীলকে ত্ৰাস বুলি হাঁহিলি। এতিয়া পঞ্চশীল মানে কি, পঞ্চশীল হৈছে এখন চুক্তি ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত হৈছিলে 29 এপ্ৰিল 1954 চনত। সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু চাইনিজ যিগৰাকী প্ৰিমিয়াৰ আছিলে জাৱেনলাইৰ মাজত স্বাক্ষৰিত হৈছিলে পাৰস্পৰিক শান্তি আৰু আন্তৰ্জাতিক কূটনীতিৰ এখন চৰ্চিত চুক্তি আছিলে পঞ্চশীল। গতিকে সেই সময়ত যেতিয়া চীনা আগ্ৰাসন হৈছিলে এই পঞ্চশীলখনক উলংঘা কৰা হৈছিলে আচলতে। গতিকে ভূপেন হাজৰিকাই চীনক সকিয়নি হিচাপে এই শাৰীটো ব্যৱহাৰ কৰিছিলে যে পঞ্চশীলকে ত্ৰাস বুলি হাঁহিলে। আৰু এটা তেখেতৰ গীত হৈছে ডক্টৰ ভূপেন হাজৰিকা, আচলতে দুটা গীত, এই দুটা গীতৰ পটভূমি আচলতে একেটা পৰিঘটনাই, সেইটো হৈছে 1975 চনৰ যিটো জৰুৰীকালীন অৱস্থা ইমাৰ্জেঞ্চি, সেই পটভূমিত লিখা দুটা গীত হৈছে মুক্তিকামী লক্ষ্যজনৰ মৌন প্ৰকাশ শুনিছানে নাই আৰু ধুমুহা নাহিবি পচোৱা নাহিবি। এই দুটা গীত 1975 চনৰ ইমাৰ্জেঞ্চিক লৈ পেলাই লিখা হৈছিলে। আন এটা তেখেতৰ গীত হৈছে যিটো আমি সকলোৱে শুনিছো, শ্বিলঙৰে মোনালিছা লিংগ তোমাৰ হাতৰ গীটাৰখনিত হিলিবিলি মিউজিক বজাই যোৱা। এতিয়া এই হিলিবিলি মিউজিক মানে কি, আচলতে হিলিবিলি মিউজিক হৈছে আমেৰিকাৰ আচলতে এপেলেচিয়ান পাহাৰৰ কাষত যিখিনি গ্ৰাম্য লোক থাকে, গাঁৱৰ যিখিনি মানুহ থাকে, তেখেতে এটা নিজস্ব সংগীতৰ ধাৰা সৃষ্টি কৰিছিলে আজিৰ পৰা প্ৰায় 100 বছৰমান আগতে। গীটাৰ লৈ পেলাই, টেম্বুৰিন লৈ পেলাই, ড্ৰাম লৈ পেলাই তেওঁলোকে যিটো সংগীত বজায় বা তেওঁলোকে যিটো সংগীত গায় সেই সংগীতটোক হিলবিলি মিউজিক বুলি কোৱা হয়। গতিকে ভূপেন হাজৰিকাই যেতিয়া আমেৰিকা ভ্ৰমণ কৰিছিলে তাতে তেখেতে এই ধৰণৰ গান গোৱা বা এই ধৰণৰ সংগীত কৰা মানুহখিনিক লগ পাইছিলে বা তেওঁলোকৰ কথা শুনিছিলে, সেই শব্দটো এই গানত ব্যৱহাৰ কৰিছিলে তেখেতে। গতিকে হিলবিলি মিউজিক মানে হৈছে এপেলেচিয়ান পাহাৰৰ কাষত যিখিনি মানুহ থাকে তেওঁলোকে গোৱা সংগীত। আৰু শেষৰটো গীত যিটোৰ কথা মই ক'বলৈ লৈছোঁ, মই 10টা গীত সামৰি লৈছিলোঁ মোৰ কথাখিনিত, শেষৰটো গীত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, আমি সকলোৱে শুনিছোঁ। তাতে এটা শাৰী আছে, পঞ্চ নদীৰ টেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে। এতিয়া ধৰ্মৰ সেতু গঢ়িলে বুলি ক'লে আমি কি বুজো, নৱম যিগৰাকী শিখ গুৰু আছিলে তেখেতৰ নাম আছিলে গুৰু টেগ বাহাদুৰ। তেখেত 17 শতিকাত অসমলৈ আহিছিলে, অসমলৈ তেখেত যেতিয়া আহে ঢাকাৰ পৰা ঢাকালৈ গৈছিলে, তাৰ পাছত তেখেতে আহি পেলাই অসমৰ ধুবুৰীত এটা গুৰুদ্বাৰা স্থাপন কৰিছিলে। সেই গুৰুদ্বাৰাটো স্থাপন হোৱাৰ পাছত অসমত শিখ সম্প্ৰদায়ৰ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিলে যথেষ্টখিনি আৰু অসমীয়া জনজীৱনৰ সৈতে তেওঁলোক সংপৃক্ত হৈ গৈছিলে আৰু এনেদৰেই শিখ ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত বা অসমীয়া সমাজ জীৱনৰ মাজত এটা সেতু গঢ়িছিলে, সমন্বয়ৰ এটা সেতু। গতিকে ডক্টৰ ভূপেন হাজৰিকাই পঞ্চ নদীৰ টেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে বুলি কওঁতে এইখিনি কথাকে বুজাইছে। গতিকে মই মোৰ বক্তব্যখিনিত ভূপেন হাজৰিকাৰ কিছু গান গানৰ তথ্য সাঙুৰি ল'বলৈ মই চেষ্টা এটা কৰিছিলোঁ। আচলতে বহুতখিনি কথা আছে, ভূপেন হাজৰিকাৰ গান বুলি ক'লে আচলতে এখন মহাসাগৰ, সকলো সাঙুৰি লোৱাটো সম্ভৱো নহয় ইমান কম সময়ত। গতিকে মই পুনৰবাৰ শ্ৰোতাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কথাখিনি যাতে আপোনালোকে শুনি ভাল পালে আৰু আশা কৰোঁ।

0: যাতে ক্ষুদাকণ্ঠ ডক্টর ভূপেন হাজৰিকাৰ শতবৰ্ষ আৰু উলহ মালহেৰে উদযাপন হওক।
1: ধন্যবাদ জনাইছো সায়ন্তন শইকীয়া। আৰু আপুনি যিখিনি কথা কৈছে, যদি কথিকা ৰূপে আমি প্ৰচাৰ কৰিব পাৰোঁ, আপুনি যদি লিখি প্ৰেৰণ কৰে আমালৈ, খুব ভাল পাম। ইমান ধুনীয়াকৈ কথাখিনি কৈছে, বহুতো জানিবলগীয়া কথা আছে। ইয়াৰ লগত হয়তো আৰু সংযোগ কৰিব পাৰিব আপুনি। গতিকে আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছো। অনাগত সময়ত লিখিত ৰূপত আপুনি যদি আমালৈ প্ৰেৰণ কৰে, সেয়া কথিকাৰ ৰূপত আমি প্ৰচাৰ কৰিব পাৰিলে ভাল পাম, আৰু ইয়াত থাকি যাব আমাৰ অভিলেখাগাৰত। ধন্যবাদ জনাইছো। শ্ৰোতাসকল, সেয়া আছিল সায়ন্তন শইকীয়া। এইবাৰ আমি সংযুক্ত হৈছোঁ, ইতিমধ্যে আমি বৰ্ণিল মেধিৰ সৈতে সংযুক্ত হৈছোঁ, আই আই এম আহমেদাবাদৰ ছাত্ৰ। হেল্ল' বৰ্ণিল মেধি, আমি প্ৰভাতী তৰংগ অনুষ্ঠানৰ মাজলৈ আপোনাক আদৰণি জনাইছোঁ।
2: হয়, ধন্যবাদ। হেল্ল', মোৰ মাতটো পাইছে নিশ্চয়?
1: হয় হয়, পাইছোঁ। আৰু শ্ৰোতাসকল, আপোনালোকক এইখিনিতে অনুৰোধ জনাওঁ যে 03612661876 এই নম্বৰটিত আমি প্ৰভাতী তৰংগ অনুষ্ঠানত কথা পাতি আছোঁ। সুৰত ধ্বনিৰ বাবে যাতে আপোনালোকে এইটো নম্বৰত ফোন নকৰে। সৌৰভ, বৰ্ণিল মেধিৰ স্ক্ৰীণত আমি চাবলৈ পালে ভাল পাম। এয়া বৰ্ণিল মেধিৰ ফটোখনো আহি গৈছে। বৰ্ণিল মেধি ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান আহমেদাবাদৰ মেনেজমেণ্ট পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ, যুৱক ভূপেন হাজৰিকা আৰু আজিৰ যুৱ সমাজত তেখেতৰ প্ৰাসংগিকতা, এই সম্পৰ্কে আমি এতিয়া বৰ্ণিল মেধিৰ পৰা শুনিম। মঞ্জুলা হাজৰিকা ইতিমধ্যে কৈছে যে ন্যাসৰ সৈতে জড়িত বৰ্ণিল মেধি একেবাৰে সৰু থকা কালৰ পৰা মঞ্জুলা বাইদেউ পাইছে বুলি ইতিমধ্যে কৈছে। গতিকে বৰ্ণিল মেধিৰ পৰা আমি এই বিষয়ত যুৱক ভূপেন হাজৰিকা আৰু আজিৰ যুৱ সমাজত তেওঁৰ প্ৰাসংগিকতা, এই বিষয়ে শুনিব বিচাৰিছোঁ।
2: হয়, ধন্যবাদ। প্ৰথমে আকাশবাণী গুৱাহাটীলৈ ধন্যবাদ যে ইমান সুন্দৰ এটি অনুষ্ঠান এটা আমালৈ উপহাৰ দিয়াৰ বাবে। আৰু ভূপেন হাজৰিকা বুলি ক'লেই, যিহেতু ইতিমধ্যে মঞ্জুলা জেঠাই কৈছেই যে কি ধৰণে সৰুৰে পৰা আমি ন্যাসৰ সৈতে জড়িত, সেয়া কেৱল ন্যাসৰ বাবেই নহয়, সেয়া ভূপেন হাজৰিকা যি সত্তা, সেই সত্তাটোৱে যি ধৰণে যোগে যোগে প্ৰত্যেকটো প্ৰজন্মক তেওঁ হয় আলোড়িত কৰি আহিছে, নহয় প্ৰত্যেকটো প্ৰজন্মই ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰ মাজত যেনেধৰণে নিজকে বিচাৰি পাইছে, শিশু বৰ্ণিল মেধিয়েও হয়তো তেনেধৰণে ভূপেন হাজৰিকাৰ মাজত এক আশ্ৰয় বিচাৰি পাইছিল। আৰু ঠিক তেনেধৰণে আজিৰ সময়ত যুৱক বৰ্ণিল মেধিজনেও এই 2026 চনত আজিৰ যি সময়, আজিৰ যি ঘটনা, তাৰ মাজতো হয়তো যেন ভূপেন হাজৰিকাৰ অস্তিত্ব বিচাৰি পাওঁ। এক অত্যন্ত গুৰুত্বপূৰ্ণ সত্তা, কাৰণ মই ভাবোঁ যে আধুনিক অসমত আমাৰ যি আমাৰ যুৱ সমাজৰ মাজত যি চিন্তা চৰ্চা, তাক এক গঠনাত্মক দৃষ্টিভংগীৰে এক ৰূপ দিয়াত ভূপেন হাজৰিকাৰ যি অৰিহণা, আৰু বিশেষকৈ যুৱক ভূপেন হাজৰিকাৰ যি অৰিহণা, কাৰণ তেওঁৰ যুৱ সমাজ আমি ধৰিছোঁ 1940-1950 এই দশক দুটিৰ সময়ত তেওঁৰ যি সৃষ্টি, তেওঁৰ যি কৰ্ম, আৰু কেৱল তেওঁ গীতৰ মাজেৰেই নহয়, গীতৰ আগলৈও গৈ তেওঁৰ জীৱনত তেওঁৰ যিখিনি পদক্ষেপ, সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। যে এজন পঢ়ি থকা শিক্ষাৰ্থীৰ বাবে আমি যেতিয়া দেখোঁ যে ভূপেন হাজৰিকাৰ দৰে এজন ব্যক্তিয়ে তাহানিৰ দিনতেই কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ কেৱল নিজৰ শিক্ষাৰ বাবেই নহয়, তালৈ গৈ যি এক বিশ্বমুখী দৃষ্টিভংগী লৈ পল ৰবচনৰ দৰে ব্যক্তিৰ সৈতে তেওঁ লগ হোৱাৰ পিছত তেওঁলোকৰ সৈতে নিজৰ আদৰ্শৰ এক সমিলমিল ঘটায়, তাৰপিছত যি ধৰণৰ এক কমেণ্ট্ৰি আমি যদি ইংৰাজীত কওঁ, সেয়া তেওঁ আমাৰ মাজলৈ লৈ আনিছিল, সেয়া এক আমাৰ মাজতেই বিৰল। যে শিক্ষাৰ, কেৱল শিক্ষাৰ মাজেৰেই নহয় যে বিশ্বৰ সৈতে, তেওঁক আমি সদায় এনেকে উৰণীয়া মৌ বুলি কওঁ, তেওঁক আমি সদায় যাযাবৰ বুলি কওঁ, কিন্তু এই বিশ্বনগৰী ভূপেন হাজৰিকাজনে সেই যুৱকালৰ পৰাই যে সেই ধৰণে বিশ্বৰ সৈতে এক সমিলমিল ঘটাই সেই আদৰ্শ, সেই তেওঁৰ কথাখিনি আমাৰ মাজলৈ লৈ আনিব পাৰিছিল, সেই তাহানিৰ দিনতেই তেওঁ বিস্তীৰ্ণ পাৰৰ দৰে গীত লিখিব পাৰিছিল। আৰু আনকি তাৰ আগতেই তেওঁৰ যদি আমি দ্বিতীয়টো গীতৰ কথা কওঁ, অগ্নিযুগৰ ফিৰিঙতি, যদি এখন সুস্থ সমাজৰ এক সচেতন যুৱ প্ৰজন্মৰ যদি সেই গীতটি এক আদৰ্শ গীত নহয়, বা সেই গীতটি যদি প্ৰতিফলন হয়, তেনেহ'লে মই হয়তো নাজানো যে আন কোনটো গীতে আমাৰ যুৱ প্ৰজন্মৰ, বিশেষকৈ আজিৰ সময়ৰ যুৱ প্ৰজন্মৰ যিটো এক ভাবধাৰা তাক প্ৰতিফলিত কৰে। সেয়া এক 1940 সময়তেই আমাৰ মাজত দি থৈ যোৱা তেখেতে দি থৈ যোৱা এটি গীত, সেই গীতটি আজি পৰ্যন্ত আমাৰ সৈতে প্ৰাসংগিক হৈ আছে। কেইবছৰমান সেই গীতটি নিজৰে শতবৰ্ষ গৰকিব, কিন্তু সেই গীতটিৰ প্ৰাসংগিকতা আমি নাভাবোঁ যে কাহিনীও কোনোকালে হয়তো শেষ হ'ব। সেই ভূপেন হাজৰিকাজনেই তাৰপিছত PhD কৰি পল ৰবচনৰ সৈতে তেওঁৰ পৰা সেই তেওঁৰ মনৰ কথাখিনি লৈ তাৰপিছত যেতিয়া ঘূৰি আহে, তাৰপিছত

0: যেতিয়া তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁ অধ্যাপক ৰূপে কাম কৰিবলৈ আৰম্ভ কৰে, তাৰপিছত যেতিয়া তেওঁৰ সৈতে মতান্তৰ ঘটে, হয়তো আজিৰ সময়ত হয়তো এক বিভিন্ন এক আন পৰিস্থিতিত বহুতে হয়তো ক্ষীণত কৰিবলৈ বাধ্য হ'ব চৰকাৰৰ আগত বা ক্ষীণত কৰিবলৈ বাধ্য হ'ব এনে শক্তিৰ আঁৰত আগত, যিয়ে হয়তো তেওঁক তেওঁৰ যি স্বাধীনতা, তেওঁৰ যি ব্যক্তি স্বাধীনতা তাক হয়তো কিছু ধৰণে হয়তো হৰণ কৰিবলৈ চেষ্টা কৰে। কিন্তু ভূপেন হাজৰিকা কেতিয়াও তেনেধৰণৰ শক্তিৰ আগত সেৱা মনা নাছিল। তেওঁ সদায় দেখুৱাই আহিছিল যে অন্তত সেই যুৱক ভূপেন হাজৰিকাজনে আমাক দেখুৱাইছিল যে কি ধৰণে সময় পৰিস্থিতি সাপেক্ষে য'ত আমি থিয় দিব লাগে, য'ত আমি আমাৰ নিজৰ হকে থিয় দিব লাগে, তেওঁ তেনেধৰণে থিয় দিছিল। আৰু তাৰপিছতেই সেই সময়সমূহ সেই ভূপেন হাজৰিকাজনেই হয়তো ভাৰতীয় গণনাট্য সংঘৰ মাধ্যমেৰে বা হেমাংগ বিশ্বাসৰ সৈতে বা আন শিল্পীসকলৰ সৈতে মিলি সেই আমাৰ মাজত যি এক আমি ইংৰাজীত ক'লে ক্লাছ কনচিয়াছনেছ, এক শ্ৰেণীৰ বিষয়ে আমাৰ মাজত থকা যি শ্ৰেণী বিভাজন হয়তো আমি আপাত দৃষ্টিত অনুভৱ নকৰোঁ, কিন্তু সেই তাহানিৰ পৰাই যি সেই চেতনা তেওঁ আমাৰ মাজত জগাই তুলিছিল। যেতিয়া তেওঁ লিখিছিল যে প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি, আমাৰ মাজত যেতিয়া তেওঁ যেতিয়া এক ডেকা সমাজৰ কথা লিখিবলৈ যাওঁতে এক ৱৰ্কিং ইউথৰ কথা লিখিবলৈ যাওঁতে তেওঁ যেতিয়া কৈছিল যে অটোৰিক্সা চলাওঁ আমি দুয়ো ভাই, তাৰপিছত যেতিয়া তেওঁ সেই গ্ৰেজুৱেটজনৰ কথা কৈছিল সেই সময়ত হয়তো সেই সময়ৰ যি যুৱ প্ৰজন্ম তাক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁ এই কথাখিনি লিখিছিল, কিন্তু আজিৰ সময়লৈ সেই কথাখিনি যোগে যোগে প্ৰাসংগিক। যেতিয়া আমাৰ মাজত এনে কথা আহে যে আমাৰ মাজত হয়তো নিবনুৱা সমস্যা বৃদ্ধি পাইছে, সেই সময়ত ভূপেন হাজৰিকাৰ যিখিনি কথা সেইখিনি আজিও আখৰে আখৰে আমাৰ মাজত প্ৰতিফলিত হৈ গৈ আছে। গতিকে এয়া এজন বিৰল শিল্পী কেৱল অসমৰ কাৰণেই নহয় সমগ্ৰ বিশ্বৰ বাবেই। খুব কম শিল্পী, খুব কম এনে ব্যক্তিত্ব আছে যাৰ কথা, যাৰ সৃষ্টিয়ে সকলো সময়তে সকলো প্ৰজন্মৰ বিভিন্ন বিভিন্ন স্তৰত এক প্ৰাসংগিকতা কঢ়িয়াই লৈ ফুৰে। ভূপেন হাজৰিকা তেওঁলোকৰ মাজত এজন, সেইকাৰণে তেওঁ আচলতে ভাৰতৰত্নতকৈ বহু গুণে বেছি। তেওঁ এজন প্ৰকৃতাৰ্থ বিশ্ব নাগৰিক যি সমগ্ৰ বিশ্বই হয়তো তেনে এজন ব্যক্তি শিল্পী হিচাপে পাবলৈ ধন্য, এয়া মই ভাবোঁ।
1: খুব ভাল লাগিল বৰ্ণিল মেধি, ইমান সুন্দৰ চিন্তা ভূপেন হাজৰিকাদেৱৰ সত্তাক নতুন প্ৰজন্মৰ দৃষ্টিৰে ইমান ধুনীয়াকৈ তেখেতৰ চিন্তাক বিশ্লেষণ কৰিছে। আৰু আমি জানো বৰ্ণিল খুব চোকা ছাত্ৰ, আৰু তেওঁ কৈছে যে ন্যাসৰ যেতিয়া তেওঁ জড়িত হৈছিল ভূপেন হাজৰিকাৰ মাজতেই যেন তেওঁ আশ্ৰয় বিচাৰি পাইছিল। গতিকে জীৱনটো এনেদৰেই সুন্দৰকৈ আগুৱাই লৈ গৈ থাকক বৰ্ণিল মেধি, এইখিনি সময় দিলে কেতিয়াবা আকাশবাণীলৈ লিখিবচোন এনেকুৱা কথাৰে সমৃদ্ধ যদি কথিকা আমালৈ প্ৰেৰণ কৰে, আমি সেয়া প্ৰচাৰ কৰিব পাৰিলে বৰ্ণিল মেধি খুব ভাল লাগিব। ইমান সুন্দৰ চিন্তাক আমি ৰাইজৰ মাজলৈ আন এক মাধ্যমেৰে লৈ যাবলৈ প্ৰয়াস কৰিম। সময়খিনি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। সেয়া আছিল বৰ্ণিল মেধি। শ্ৰোতাসকল, আৰু এগৰাকী আমাৰ অতিথিৰ সৈতে আমি সংযুক্ত হৈছোঁ, ত্ৰিদীপ ভাগৱতী। আমি বাৰ্তাকেইটি পঢ়িম, কিন্তু ত্ৰিদীপ ভাগৱতীৰ সৈতে আকৌ আমি সংযুক্ত হ'ব বিচাৰিছোঁ। ত্ৰিদীপ ভাগৱতীয়ে, আমি আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰভাতী তৰংগ আজি পপি চন্দ্ৰ সহযোগ কৰিছে মোক, বৰ সুন্দৰকৈ ধন্যবাদ জনাইছোঁ পপি। এতিয়া আমি জানিব বিচাৰিছোঁ, আমি ইতিমধ্যে বৰ্ণিল মেধিয়ে ক'লে, সায়ন্তন শইকীয়াই ক'লে, মঞ্জুলা বাইদেৱে কৈছে, মঞ্জুলা বাইদেউটো গৌৰৱ কৰিছে যে তিনিগৰাকী যুৱ প্ৰতিনিধি ন্যাসৰ সৈতে জড়িত আছিল আজি আমাৰ অতিথি, আৰু ৰাহুল চন্দ্ৰ দাসে অসম চৰকাৰৰ পদক্ষেপৰ কথা ক'লে। আপোনাৰ পৰা যুগে যুগে জ্যোতিষ্মান ভূপেন হাজৰিকা, আপোনাৰ মনৰ যিখিনি চিন্তা সেইখিনি আমি শ্ৰোতাৰ মাজলৈ পোনে পোনে আপোনাৰ পৰা লৈ যাব বিচাৰিছো।
2: ইন্দ্ৰদা, প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জনাইছো, আৰু খুব সুন্দৰকৈ মঞ্জুলা বাইদেৱে কৈছে, তাৰপাছত আমাৰ অগ্ৰ সায়ন্তন দা আৰু অনুজ বৰ্ণিলেও কৈছে। মই আপুনি যিটো বিষয়ৰ কথা মোক যেতিয়াই কৈছিল, মই সদায় ডক্টৰ ভূপেন হাজৰিকাৰ কথা যেতিয়া ভাবো যে এটা যুগে যুগে জ্যোতিষ্মান বাট, কিয় যুগে যুগে জ্যোতিষ্মান বাট, যিকোনো এটা জাতি, যিকোনো এটা জনসমষ্টিয়ে যেতিয়া তেওঁলোকে নিজৰ সাংস্কৃতিক জীৱনটোত বিভিন্নজন আইকন লাভ কৰে, প্ৰত্যেকটো জাতিয়ে লাভ কৰিছে, এনেকুৱা কথা নহয় যে কেৱল অসমীয়া জাতিৰ সাংস্কৃতিক আইকন আছে, সকলোৰে আছে, আৰু প্ৰত্যেকটো জাতিৰ প্ৰত্যেকগৰাকী আইকনৰ এটা প্ৰাসংগিকতা থাকে। কাৰোবাৰ প্ৰাসংগিকতা 50 বছৰ, কাৰোবাৰ 60 বছৰ, তেনেকে ইতিহাসে আমাক এই কথা কয়। কিন্তু আমাৰ সৌভাগ্য এইটোৱেই যে আমি ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এগৰাকী আইকন পাইছো, এগৰাকী অভিভাৱক পাইছো, যিয়ে প্ৰত্যেকটো প্ৰজন্মৰ বাবে, প্ৰত্যেকটো যুগৰ বাবে যিটো বাট, যাৰ বাটটো আজিও জ্যোতিষ্মান হৈ আছে। মানে 1960 চনত জন্ম লাভ কৰা অসমীয়া গৰাকীৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই কৈ

0: যোৱা লিখি যোৱা কথাবোৰৰ যিটো প্ৰাসংগিকতা, 2026ত জন্ম লাভ কৰা বা আজি ডাঙৰ দীঘল হৈ থকা ল'ৰা এজনৰ বাবেও একেই প্ৰাসংগিকতা। সেইবাবে মই কৈছো যে এই বাটটো যোগে যোগে জ্যোতিষমান বাট, এই বাটেৰে আগবাঢ়িলে সদায় সন্মুখত পোহৰ আছে আৰু পোহৰৰ দিশে এই বাটে লৈ গৈছে। গতিকে মই ভাবো সেইবাবে যোগে যোগে জ্যোতিষমান বাট বুলি ক'ব পাৰি। বিভিন্ন ধৰণৰ কথা, যিবোৰ কথা ইতিমধ্যে সায়ন্তন দাবা বৰ্ণিলে কৈছেই, সাম্প্ৰতিক সময়ছোৱাত আমি এখন অন্য ধৰণৰ পৃথিৱী দেখিছো, অন্য ধৰণৰ পৰিৱেশ এটা দেখিছো, যিটো পৰিৱেশ তেখেতে গীতসমূহ ৰচনা কৰোঁতে হয়তো নাছিল। যিকোনো এটা গীতৰ আঁৰৰ কথাবোৰ পঢ়িলে এই কথা বুজি পাব পাৰি যে সেই গীতটোৰ প্ৰাসংগিকতাটো তেওঁ হয়তো এনেকে ভবা নাছিল যে আজিও সেই পটভূমিটো থাকিব, কিন্তু এইদৰে সেই গীতবোৰ এতিয়াও প্ৰাসংগিক হৈ আছে। ধৰক মানুহে মানুহৰ বাবে দৰে গীতৰ কথা, যিটো কথা সকলোৱে আমি সদায় পাতি থাকো, সমান্তৰালভাৱে যিবোৰ মই যিটো কথাত আটাইতকৈ বেছি তেখেতৰ ওচৰত ভাবো যে আমি আটাই ঋণী হৈ থাকিব লাগে, অসমীয়া সাংগীতিক আৰু সাংস্কৃতিক জগতখনক এলিটিজমৰ পৰা মুক্ত কৰি, অৰ্থাৎ এচাম সমাজৰ আগবঢ়া শ্ৰেণীৰ মানুহৰ সম্পদ কৰি নেৰাখি সকলো মানুহৰ সম্পদ কৰাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত আমি যিবোৰ সৰু সৰু মানুহৰ কথা বিচাৰি পাইছো, কেতিয়াবা এগৰাকী মাছমৰীয়াৰ কথা বিচাৰি পাইছো, কেতিয়াবা এগৰাকী জনজাতীয় যুৱকৰ কথা বিচাৰি পাইছো, একেবাৰে আমাৰ সৈতে ৰিজাব পৰা মানুহ, এই যে সাধাৰণ মানুহৰ সুখ দুখৰ প্ৰতিচ্ছবি হৈ পৰিছিল, সেইবাবেও চাগে এই গোটেই বাটটো যোগে যোগে জ্যোতিষমান বাট। মই ক'ব খোজা কথাটো হ'ল, এই যিবোৰ সমস্যা বা যিবোৰ পটভূমিত তেওঁ গীতবোৰ ৰচনা কৰিছিল, সেই পটভূমিবোৰৰো কিন্তু বহুত বেছি একো পৰিৱৰ্তন হোৱা নাই। ধৰক কল্পনা কৰি ল'লে আমি বুজি পাম যে যুৱতী অনামিকা গোস্বামী প্ৰশান্ত দাসৰ যিটো বিবাহৰ বিষয়, সেই বিষয়টোতো আজিও এই সমাজখনতো একে আছে। সেই সময়ত তেওঁ যেতিয়া মিচিং ডেকাতিৰ ঐনিতম আৰু ভৈয়ামৰ মানুহখিনিৰ মাজৰ সম্প্ৰীতিৰ কথা ক'লে, তাৰ প্ৰাসংগিকতাটো আজিও আছে। আকৌ আমি যদি কল্পনা কৰো শ্বিলঙৰে মনালিছা লিংগুৰ কথাত, লিংগু গীতটোত তেওঁ যিদৰে সম্প্ৰীতি আৰু সমন্বয়ৰ কথা কৈছিল, সেয়া প্ৰাসংগিকতাটো দুদিনমান আগতে আমি আৰু বেছিকৈ অনুভৱ কৰিছো। গতিকে মই ভাবো আমাৰ সন্মুখত যিকোনো এটা জাতিৰ ভুল হয়, যিকোনো এটা জাতিয়ে মাজে মাজে শুধৰণিৰ প্ৰয়োজন হয়, আমাৰ সন্মুখত সেই ডক্টৰ গৰাকী, চিকিৎসক গৰাকী হিচাপে ডক্টৰ ভূপেন হাজৰিকা সদায় থিয় হৈ আছে আৰু তেওঁৰ গীতবোৰ মেডিচিন হিচাপে থিয় হৈ আছে। মানে আমি যিমানেই বেয়া কাম কৰিম, আমাৰ বেমাৰ হ'ব, জাতিটোৰ বেমাৰ হ'ব, মানুহবোৰৰ বেমাৰ হ'ব, এই বেমাৰৰ চিকিৎসক ডক্টৰ ভূপেন হাজৰিকা সদায়। সেইবাবে সেই বাটটো যোগে যোগে জ্যোতিষমান বাট বুলি মই বিশ্বাস কৰোঁ। আৰু মই এটা কথা দৃঢ়তাৰে বিশ্বাস কৰোঁ, সেই সময়ছোৱাতেই অসমীয়া মন এটাক জীয়াই ৰাখি বিশ্বমুখী চেতনা এটাৰ অংশীদাৰ কৰিবলৈ তেখেতে আমাক যিটো বাট দেখুৱাই থৈ গৈছিল, সেই বাটটোৰতো এতিয়া আৰু বেছি প্ৰাসংগিকতা বৃদ্ধি পাইছে। পৃথিৱীৰ চৌপাশে চালে এই কথা অনুভৱ কৰিব পাৰি, ডক্টৰ ভূপেন হাজৰিকাদেৱে সেই সময়তেই এটা বৃহৎ বিশ্ব চেতনাৰ অংশ হোৱাৰ লগতে, অংশ হোৱাৰ পাছতো এই ক্ষুদ্ৰ জাতিসত্তাটো, অসমীয়া নামৰ ক্ষুদ্ৰ জাতিসত্তাটোৰ স্বকীয়তা ৰক্ষা কৰাৰ বাবে আমাক যিদৰে সকীয়াই থৈ গৈছে, ধৰক আনৰে লগতে অসমীয়া অসমতে যদিহে নেথাকে বাৰু, যদিহে নেবাচে বাৰু ক'তনো বাচিব বুলি যে কৈ গ'ল, তাৰ অৰ্থ কি যে আমি বৃহত্তৰ জাতিসত্তা এটাৰ অংশ, আমি বৃহত্তৰ এটা মানৱ সভ্যতাৰ অংশ, কিন্তু আমাৰ নিজস্ব চিন্তা চেতনা থাকিব লাগিব। আজিৰ যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটো চালেতো সেই কথাৰ গুৰুত্ব আকৌ অনুভৱ কৰিব পাৰি যে আজি আমি সমগ্ৰ বিশ্বত দেখিছো যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা, ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা, সেই ভাষাবোৰলৈ এতিয়া সংকট আহিছে। গোলকীকৰণে সংকট আনিছে, সাম্প্ৰতিক বিশ্বৰ তথ্য প্ৰযুক্তিৰ বিকাশে সংকট আনিছে। গতিকে মই ভাবো আমাৰ ভাষাটোক ভাল পোৱাৰ বাবে, আমাৰ মাত কথাখিনিক ভাল পোৱাৰ বাবে, জাতিটোক ভাল পোৱাৰ বাবে, জাতীয় জীৱনটোক ভাল পোৱাৰ বাবে, সেই তেওঁ দেখুৱাই থৈ যোৱা ভাল পোৱাৰ যিটো বাট, একে উশাহতে থলুৱা হৈ বিশ্ব নাগৰিক হোৱাৰ যিটো বাট, সেই বাটটো যোগে যোগে জ্যোতিষমান বাট। গতিকে মই একেবাৰে অন্তৰৰ পৰা বিশ্বাস কৰোঁ যে আমি অসমীয়া মানুহখিনিয়ে, অসমীয়া প্ৰজন্মবোৰে, আমি ভৱিষ্যতে সন্মুখীন হ'ব লগা বিপদবোৰ এগৰাকী জ্যোতিষীৰ দৰে তেখেতে কল্পনা কৰি থৈ গৈছে। গতিকে মই এই কথাটো মোৰ একেবাৰে দৃঢ় বিশ্বাস আছে, আমাৰ পাছৰ প্ৰজন্মৰ অসমীয়াবোৰেও বা অসমৰ মানুহখিনিয়েও যি বিপদ পাব, প্ৰত্যেকটো বিপদৰ মেডিচিন ডক্টৰ ভূপেন হাজৰিকাৰ গীতত পাব, আৰু প্ৰত্যেকটো বিপদৰ সময়ত চিকিৎসক হিচাপে ডক্টৰ ভূপেন হাজৰিকা আমাৰ সন্মুখত থিয় হ'ব। গতিকে মই ভাবো যে এই যিটো শতবৰ্ষৰ সময়, এই সময়ছোৱাত ন্যাসে কেইবাটাও পদক্ষেপ হাতত লৈছে মঞ্জুলা বাইদেউৰ নেতৃত্বত, সেইবোৰ বৰ ভাল লগা পদক্ষেপ। কিন্তু মই আজি আপোনাৰ জৰিয়তে শেষত মই এটা আহ্বানেই জনাব খোজো, আপুনিও নিশ্চয় কলিকতালৈ গৈছে, নিউ মাৰ্কেটলৈ গৈছে, সেই অঞ্চলবোৰলৈ আপুনি যেতিয়া সোমাই যায় দেখিব যে তাত ৰবীন্দ্ৰনাথ বা কবি নজৰুলৰ ইমান বেছি ভাল পোৱা মানুহৰ মনে মনে বিয়পি আছে, আমাৰো কম নাই, আমাৰো সমানেই আছে। কিন্তু সেই অঞ্চলবোৰলৈ গ'লে তাত নিশা দুপৰলৈকে আমি ৰবীন্দ্ৰ সংগীত শুনো, নজৰুলৰ গীতসমূহ শুনো। কিন্তু মই অসমৰ আন চহৰৰ কথা বাদ দিলো, গুৱাহাটীৰ মাজমজিয়াতেই যদি আমি লক্ষ্য কৰোঁ, যিবোৰ আমাৰ বজাৰ সদৃশ এলেকা, আমাৰ শ্বপিং মল, আমাৰ ডাঙৰ ডাঙৰ এলেকা, এইবোৰত কিন্তু তেওঁলোকে যিদৰে ৰবীন্দ্ৰ সংগীত বজাই থৈছে, তেওঁলোকে যিদৰে ৰবীন্দ্ৰ সংগীতৰ সুৰ ধ্বনিত কৰিছে, আমি কৰিব পৰা নাই। মই কথা ক'ব খোজা নাই যে ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটি ফাঁচি বজাৰ বা পল্টন বজাৰত বজাব পাৰিলেই আমাৰ জাতি ৰক্ষা হৈ গ'ল, নহ'ব পাৰে। এই কথাও ক'ব খোজা নাই যে তেতিয়া তেওঁক প্ৰকৃত শ্ৰদ্ধা দিয়া হ'ব, সেইটো এটা সাময়িকভাৱে আমাৰ জাতীয় পৰিচয়টো জিলিকাই তুলিব পৰা কাম হয়তো হ'ব পাৰে। এইবাবে হ'ব পাৰে কাৰণ কাইলৈ যেতিয়া অসমলৈ পৰ্যটক এগৰাকী আহিব, অসম বা অসমীয়া বা অসমীয়া জাতিসত্তাটোৰ অম্লান ৰূপটো কি, আমাৰ অম্লান ৰূপটো যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতবোৰ, এই কথাটো আমি তেতিয়া তেওঁলোকক অনুভৱ কৰাব পাৰিম। গতিকে মই এই অনুষ্ঠানৰ জৰিয়তে একেবাৰে সৰু অনুৰোধ, একেবাৰে কৰিব পৰা কাম, মই এই কথাই অনুৰোধ কৰিম। আৰু ৰাইজেও এই ক্ষেত্ৰত মই ভাবো আমাৰো সহযোগিতাৰ প্ৰয়োজন আছে। আমি গুৱাহাটীৰ যিটো পৰিৱেশ, এই শতবৰ্ষৰ সময়ছোৱাতেই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত মাতবোৰ যাতে পৰৱৰ্তী প্ৰজন্মলৈ যায় তাৰ বাবেতো সুচিন্তিত পদক্ষেপ ন্যাসেও ল'ব লাগিব, চৰকাৰেও ল'ব, আৰু সেই কাম হ'বই বা সেই কাম হোৱাটো আমি বিচাৰো। কিন্তু সাময়িকভাৱে আমাৰ যিবোৰ মূল মূল জেগা, এই জেগাবোৰত মূল মূল মানুহ সমাগম হোৱা জেগা, এই জেগাবোৰে যাতে অসমীয়া মানুহৰ সাংস্কৃতিক ঐতিহ্যটো বহন কৰিব পাৰে, সাংস্কৃতিক জীৱনৰ বৈচিত্ৰটো বহন কৰিব পাৰে, তাৰ বাবে এনে পদক্ষেপো আমি হয়তো ল'ব পাৰোঁ। আৰু মই বিশ্বাস কৰোঁ যুগে যুগে জ্যোতিষ্মান হৈ থকা সেই বাটটোত আমাৰ প্ৰজন্মৰ মানুহবোৰো আগবাঢ়ি যাব, পাছৰ প্ৰজন্মৰবোৰো আগবাঢ়ি যাব, আৰু যেতিয়াই বিপদ হয় তেতিয়াই কিন্তু আমাৰ কাষত আমি গম নোপোৱাকৈ আহি ডক্টৰ ভূপেন হাজৰিকাদেৱ থিয় হ'ব।
1: খুব ভাল লাগিল ত্ৰিদীপ, ইমান ধুনীয়াকৈ কথাখিনি কৈছা, একেবাৰে অন্তৰৰ পৰা কথাখিনি আহিছে আৰু শ্ৰোতাসকল সকলো আপ্লুত হৈছে এই কথাখিনি শুনি। খুব ভাল লাগিল আৰু এই চিন্তা সুদূৰ প্ৰসাৰী হওক। ধন্যবাদ জনাইছোঁ ত্ৰিদীপ ভাগৱতী।
0: ধন্যবাদ।
1: সেয়া আছিল ত্ৰিদীপ ভাগৱতী। শ্ৰোতাসকল, আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল। মধুচন্দা শইকীয়া বৈশ্য, মামণি কলিতা, আপোনালোকে বৰ্ণিল, সায়ন্তন, ত্ৰিদীপৰ কথা শুনি খুব ভাল পাইছে, গীতালী ভট্টাচাৰ্য খুব ভাল পাইছে অনুষ্ঠানটি, নিভাৰণী হাজৰিকা, মানৱ শইকীয়া, বৰ্ণালী তালুকদাৰ, আপোনালোকৰ বাৰ্তাসমূহ পাইছোঁ খুব ভাল পাইছে আপোনালোকে, সবিতা দাসে অনুষ্ঠানটি খুব ভাল পাইছে, ৰিণিমা শৰ্মাই কৈছে সঁচাকৈ ভূপেন হাজৰিকাদেৱৰ গীতত অসমীয়া শব্দ ভাণ্ডাৰ আমি শিকিব পাওঁ, আৰু যিটো কথা সায়ন্তনৰ বাৰ্তাটোত যিখিনি কথা তথ্য পোৱা গৈছে বৰ্ণালী তালুকদাৰে খুব ভাল পাইছে। দিলীপ ডেকাই জন্মাষ্টমীৰ শুভকামনা জনাইছে, মইনা কলিতাই জন্মাষ্টমীৰ আয়োজনত ব্যস্ত হৈ আছে, মনমোহন নেওগে এই সুধাকণ্ঠৰ শতবৰ্ষৰ জয়ন্তী শতিকাৰ অন্যতম শ্ৰেষ্ঠ বৰ্ষ হিচাপে উদযাপন হওক বুলি কৈছে, পৱন তামুলীয়ে কৈছে ভাল শিল্পী হতুৱাই সুধাকণ্ঠ ৰচনা কৰা বিহুগীত বাণীবন্ধনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে, মমি বৰ্মন, সবিতা দাস আপোনালোকে অনুষ্ঠানলৈ আহিছে, ৰিণিমা শৰ্মাই কৈছে আমাৰ মৰমৰ জুবিন আমাৰ অন্তৰত সদায় থাকিব, ভূপেন হাজৰিকাদেৱৰ সৈতে জুবিনো একেদৰেই জীয়াই থাকিব, জন্ম জন্মান্তৰৰ বাবে অমৰ হৈ থাকিব সুধাকণ্ঠ আৰু জুবিন গাৰ্গ বুলি কৈছে। টুটুমণি বৰাই কৈছে যে আপুনি ভূপেন দাক লগ পাইছিল শংকৰদেৱ কলাক্ষেত্ৰত, নন্দ বেনাৰ্জীৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ স্বৰলিপি উন্মোচন অনুষ্ঠানত, আপুনি আপোনাৰ সৌভাগ্য সেয়া। জ্যোৎস্না ডেকা ৰেডিঅ'ত শুনি খুব ভাল পাইছে অনুষ্ঠানটি। বকুলী বাইদেউৰ বাৰ্তা পঢ়িলোঁ মই শেষত, এটি বাৰ্তাই পঢ়িছোঁ কল্পনা আমিন শৰ্মা, অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বাগ্মী পুৰুষ লক্ষ্মীধৰ চৌধুৰীদেৱে এটা বক্তব্যত কোৱা শুনিছিলোঁ, মই কৃষ্ণৰ জীৱন আদৰ্শত বিশ্বাসী, শ্ৰীকৃষ্ণ জীৱনৰ প্ৰতীক, প্ৰেমৰ প্ৰতীক, হাঁহিৰ প্ৰতীক, সঁচাকৈ শ্ৰীকৃষ্ণ জীৱনৰ প্ৰতীক, পুৰুষোত্তম পুৰুষ। ধন্যবাদ জনাইছোঁ কল্পনা আমিন শৰ্মা, জাকিৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, ধন্যবাদ মিতালী বৰবৰা, ধন্যবাদ সৌৰভ, ধন্যবাদ পপী চন্দ, নিয়ন্ত্ৰণ কক্ষত এতিয়া আছে কিশোৰ শৰ্মা, ৰশ্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, ঠেংজাং থৈ থৈ চানু, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা, আৰু শেষত মই এটি বাৰ্তা পঢ়ি দিছোঁ, অলপ সময় লৈছোঁ আজি, যে ট্ৰাষ্টৰ ফালৰ পৰা, ন্যাসৰ ফালৰ পৰা এটি বাৰ্তা প্ৰেৰণ কৰিছে, 25 জুলাই তাৰিখে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত অষ্ট্ৰেলিয়াৰ ছিডনীত ভূপেন হাজৰিকাৰ শতবৰ্ষৰ এটি অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। যোৱা 2025 চনত অৰুণাচল চৰকাৰৰ ভূপেন হাজৰিকা ন্যাসৰ যৌথ উদ্যোগতো অনুষ্ঠান কৰা হৈছে, গতিকে এই কথাখিনিও তেওঁ ক'বলৈ ৰৈ গৈছিল বুলি কৈছে, মই পঢ়ি দিলোঁ। সুৰতীৰ্থৰ ফালৰ পৰা জনাইছে যে তেওঁলোকে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ অনুষ্ঠান কটন কলেজৰ, কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত আয়োজন কৰিছে। গতিকে এই সকলো কথাৰ মাজত যুগে যুগে জ্যোতিষ্মান হৈ থাকক ভূপেন হাজৰিকা। ধন্যবাদ মিতালী বৰবৰা, অনুষ্ঠান সামৰিছোঁ, শ্ৰোতাসকল ভালে কুশলে থাকিব, ভূপেন দাৰ জীৱন আদৰ্শৰে ত্ৰিদিবে কোৱাৰ নিচিনা মেডিচিন ঔষধৰ নিচিনা যেতিয়াই জাতিৰ সমস্যা আহিব যেতিয়াই আমাৰ মনত কিবা অসুবিধাৰ সৃষ্টি হ'ব ভূপেন দাই বাদ দেখুৱাই থাকিব ধন্যবাদ জনাইছোঁ।

প্ৰভাতী তৰংগ শুনিলে অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: Iya, Akak Bani. বাতৰিৰ সৈতে মই পুলক গগৈ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনসাধাৰণক শুভেচ্ছা জনাইছে। ডঃ শৰ্মাই এই জন্মাষ্টমীয়ে প্ৰতিটো পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলি আশা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনাদৰ্শ, গীতাজ্ঞান আৰু কৰ্মৰ বাণীয়ে প্ৰতিগৰাকী লোকক সত্য, ন্যায়, ধৰ্ম আৰু মানৱীয়তাৰ পথত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনেৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবুলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ ভেটিত স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও হ'ব।
1: মহাপ্রভু দৌলগোবিন্দ মহাপ্রভুর এই জন্মাষ্টমী আমি আমার পরম্পরাগতভাবে আমি প্রতি বছরে পালন করো। আজি অষ্টমী তিথির রোহিণী নিকট একটা মিলিছে, এই আজি জন্মাষ্টমী কার্যভাগ আমি সম্পন্ন করবলে আগবাড়িছো। ইতিমধ্যে আমার প্রস্তুতি প্রায় সম্পূর্ণ হয়েছে। দিনের 3:30 বজার লগে মহাপ্রভুক আমি নাম প্রসঙ্গে মন্দিরের মণিকূটর বাহির উলিয়াই আনি আমার রভাঘর স্থাপন করে রাখা বেদীত এখেতক স্থাপন করে ভাবে আমার পূজা অর্পণ করা হব। জন্মাষ্টমীর পূজা আমার পরম্পরাগত করা হয় কারণে দীঘলীয়া সময় লাগে, এই কারণে আমার 18টা ঘটত পূজা হয়, হোম হয় আর পূজা পার্বণ হয়, নাগারা নাম হব, আরতি সকলে নাম পরিবেশন করব। আমি রাতে 10:30-11 বজাত আমার সম্পূর্ণ হব বলে আমার আশা রাখিছি।
0: সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰ আদিৰ লগতে ৰাজ্যখনৰ আন আন জিলাৰ সত্ৰ আৰু নামঘৰসমূহত জন্মাষ্টমী উপলক্ষে ভকত আৰু আয়তীসকলৰ নাম প্ৰসংগ, গীত নৃত্য অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণ জন্মৰ নাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱকসকলে উপবাসে থকাটো এটা পৰম্পৰা। নিশা শ্ৰীকৃষ্ণৰ জন্মৰ পাছতে এই উপবাস ভংগ কৰা হ'ব। সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত আজিৰ পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। ইয়াৰ উপৰিও পাটবায়ুখীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচী সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যাম সুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী মঠসহ বিশ্ব হিন্দু পৰিষদৰ পৰিচালিত গোবিন্দবাৰীতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী সীতাধিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন খেল নাৱে অংশগ্ৰহণ কৰিব। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব লগা কাজিৰঙা এলিভেটেড কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বিভিন্ন প্ৰক্ৰিয়া আৰু প্ৰস্তুতিমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰে। কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত তেওঁ লগতে

ক্ৰীড়াবোৰৰ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশসমূহো পৰ্যালোচনা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত সৃষ্টি হোৱা ভগা অংশ আৰু গাঁতসমূহ শীঘ্ৰে মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত শীঘ্ৰে প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীক আশ্বাস দিয়ে। এই পৰ্যালোচনা বৈঠকত প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলা পৰিবহণ বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা

0: ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বিষয়া, সমজিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATPA চিল ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাট ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 2:30 আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, মায়ামণি শৰ্মা, FM ট্ৰান্সমিটাৰত বিবেক শৰ্মা, ট্ৰান্সমিটাৰৰ দায়িত্বত অজয় আনন্দ, বিপুল কলিতা আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়নিকা। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব অংশু ঝাই। नमस्कार श्रोताओं, आप सुन रहे हैं परागमाला लाइव और मैं हूं आपकी अपनी अंशु झा। श्रोताओं, कहते हैं ईश्वर के अनेक रूप हैं, लेकिन एक रूप ऐसा है जिसमें भक्ति भी है, प्रेम भी है, शरारत भी है और जीवन को मुस्कुराकर जीने का संदेश भी है। वह है हमारे कान्हा। माथे पर मोर पंख, हाथों में मुरली और चेहरे पर वो प्यारी सी मुस्कान, कभी यशोदा मैया के लाडले, कभी गोकुल के नटखट नंदलाल, कभी राधा के श्याम और कभी अपने भक्तों के लिए मार्गदर्शक बने श्री कृष्ण। श्रोताओं, आज जन्माष्टमी के पावन अवसर पर आइए कुछ देर के लिए उन्हीं के रंगों में रंग जाते हैं, उनकी बाल लीलाओं को याद करते हैं, उनकी मुरली की धुन महसूस करते हैं और गीतों के साथ मनाते हैं कान्हा का जन्मोत्सव। तो आइए शुरुआत करते हैं एक ऐसे गीत से जिसमें कृष्ण की बाल छवि और उनका चंचल अंदाज दोनों दिखाई देता है। आइए सुनते हैं ये पहला गीत।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য, জ্যোতিচিত্ৰবন, সৃষ্টিৰ এক অনন্য যাত্ৰা।
1: অসমৰ সংস্কৃতি, সাহিত্য, সংগীত আৰু অভিনয় কলাৰ ইতিহাসত এক উজ্জ্বল নাম জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ সপোন, তেওঁৰ দৃষ্টিভংগী আৰু শিল্প সাধনাৰ এক জীৱন্ত স্মৃতি হৈছে জ্যোতিচিত্ৰবন। জ্যোতিচিত্ৰবন কেৱল এটি ষ্টুডিঅ' নহয়, অসমৰ চলচ্চিত্ৰ আন্দোলনৰ এক শক্তিশালী ভেটি, য'ত অসংখ্য সপোনে বাস্তৱৰ ৰূপ লাভ কৰিছে।
2: 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল অসমৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি জয়মতী। এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নতুন যুগৰ সূচনা কৰিছিল। সেই মহান শিল্পীগৰাকীৰ স্মৃতি অম্লান কৰি ৰাখিবলৈ আৰু অসমত চলচ্চিত্ৰ নিৰ্মাণৰ সুবিধাৰ্থে অসম চৰকাৰে গুৱাহাটীৰ কাহিলীপাৰাত স্থাপন কৰে জ্যোতিচিত্ৰবন।
1: এই জ্যোতিচিত্ৰবনৰে আৰম্ভণি, প্ৰতিষ্ঠা আৰু আঁৰৰ কিছু কাহিনী জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ দেৱে আমাক এনেদৰে জনায়।
3: অসমীয়া চলচ্চিত্ৰ জগতক এক সুন্দৰ ৰূপলৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়াসেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জ্যোতিচিত্ৰবনৰ দৰে এটা ফিল্ম ষ্টুডিঅ' আৰু তেখেত যেতিয়া বিধায়ক হৈ আছিলে, এইটো তেখেতে বিচাৰিছিলে। দুটা সাংস্কৃতিক জগতৰ খুব সুন্দৰ প্ৰতিষ্ঠান, আমাৰ ৰবীন্দ্ৰ ভৱন আৰু জ্যোতিচিত্ৰবন, এই দুটা তেখেতৰে এটা প্ৰস্তাৱ আছিলে আৰু সেই মৰ্মেই অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিবৰ কাৰণে জ্যোতিচিত্ৰবনৰ প্ৰতিষ্ঠা হয়। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি সপোন, সেই সপোনৰ যিটো ষ্টুডিঅ' আছিলে সেইটো আছিলে গহপুৰৰ। প্ৰথমতে তেওঁ প্ৰতিষ্ঠা কৰিছিলে, সেই ষ্টুডিঅ'ৰ নাম আছিলে চিত্ৰবন। পৰৱৰ্তী সময়ত সেই চিত্ৰবনৰ নামটোৰ আগত স্বনামধন্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে জ্যোতি শব্দটো লগাই পেলাই ইয়াত জ্যোতিচিত্ৰবন নামাকৰণে, নামাকৃত কৰিবৰ কাৰণে উপদেশ দিছিলে আৰু সেই মৰ্মে জ্যোতিচিত্ৰবন ৰখা হ'ল। আৰু মই ভাবোঁ যে অসমীয়া চলচ্চিত্ৰ জগতখনক জ্যোতিচিত্ৰবনৰ যি অৱদান, সেই অৱদান আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব।
2: এখন চলচ্চিত্ৰ কেৱল অভিনেতা অভিনেত্ৰীৰে সম্পূৰ্ণ নহয়, ইয়াৰ আঁৰত থাকে বহুজন মানুহৰ পৰিশ্ৰম। জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে অধ্যক্ষ বিদ্যাসাগৰৰ যাত্ৰাটোৰ বিষয়ে।
3: জ্যোতিচিত্ৰবন বুলি ক'লে আমাৰ মাজত এটা বেলেগ অনুভৱ আছিলে, শিহৰণ আছিলে। আমি যিহেতু গান গোৱা মানুহ, জ্যোতিচিত্ৰবনত এটা গান ভিডিঅ' বা ৰেকৰ্ডিং কৰিবলৈ বিচৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমি খুব মানে যে জ্যোতিচিত্ৰবনত যাম, তেনেকুৱা এটা আমাৰ কিউৰিয়াচিটি আছিলে। আৰু জ্যোতিচিত্ৰবন যিহেতু আমাৰ সকলোৰে প্ৰাণৰ এটা অনুষ্ঠান, গতিকে জ্যোতিচিত্ৰবনক আমি সকলোৱে ভাল পাওঁ। কিন্তু জ্যোতিচিত্ৰবনৰ লগত মই এনেকৈ যে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিম সেই কথাটো মই ভবা নাছিলোঁ কোনোদিনে। কিন্তু যেই নহওক, মোৰ সৌভাগ্য যে মই আজি ইমান এটা পবিত্ৰ অনুষ্ঠানত মই অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ সুচাৰুৰূপে

0: নিয়াৰিকে কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ।
1: চলচ্চিত্ৰৰ আত্মা হৈছে সংগীত। এটা দৃশ্যৰ অনুভূতি, আবেগ, উত্তেজনা বা নীৰৱতাৰ গভীৰতাক সঠিকভাৱে দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সংগীতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেই দিশৰ পৰাই জ্যোতিচিত্ৰপণত সংগীত ব্যৱস্থাপনাক বিশেষ গুৰুত্ব দিয়া হয়। জ্যোতিচিত্ৰপণত চলচ্চিত্ৰ, তথ্যচিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, সংগীত ভিডিঅ' আদি বিভিন্ন প্ৰকল্পৰ বাবে সংগীত পৰিকল্পনা আৰু শব্দ ব্যৱস্থাপনাৰ সুবিধা উপলব্ধ। ইয়াত সংগীত পৰিচালক, গায়ক গায়িকা, বাদ্যযন্ত্ৰী, শব্দ অভিযন্তা আৰু আন কাৰিকৰী কৰ্মীসকলে একেলগে কাম কৰি চলচ্চিত্ৰ বা অনুষ্ঠানৰ প্ৰয়োজন অনুসৰি সংগীত সৃষ্টি আৰু ৰেকৰ্ডিং সম্পন্ন কৰে। জ্যোতিচিত্ৰপণৰ সংগীত ব্যৱস্থাপনাই কেৱল চলচ্চিত্ৰ নিৰ্মাণতেই সীমাবদ্ধ নহয়। অসমৰ লোকসংগীত, আধুনিক সংগীত, সাংস্কৃতিক অনুষ্ঠান, তথ্যচিত্ৰ আৰু সৃষ্টিশীল অডিঅ' প্ৰকল্প সংৰক্ষণ আৰু বিকাশতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ জৰিয়তে অসমৰ বহু শিল্পী, সংগীত পৰিচালক আৰু শব্দ কাৰিকৰীসকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে। প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে ডিজিটেল অডিঅ' ৰেকৰ্ডিং, কম্পিউটাৰ ভিত্তিক সংগীত সম্পাদনা আৰু উন্নত শব্দ প্ৰযুক্তিৰ ব্যৱহাৰে জ্যোতিচিত্ৰপণৰ সংগীত ব্যৱস্থাপনাক অধিক আধুনিক আৰু সময় উপযোগী কৰি তুলিছে। ফলস্বৰূপে ইয়াত নিৰ্মিত সংগীত আৰু শব্দৰ মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা হৈছে।
0: মই বিজয় কুমাৰ নাথ। ইয়াত এতিয়া মই এডিশ্যনেল চিফ চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ। মই চাকৰি জইন কৰিছিলোঁ 2002 আগষ্ট, তো তেতিয়াৰ পৰা কাম কৰি আছিলোঁ। আৰু মই মনো ফৰ্মেটৰ পৰাই মই কাম কৰা, মানে ডাবিং, চাউণ্ড ডিজাইন আৰু মিক্সিং। তো এতিয়া এট প্ৰেজেণ্টলি আমি এতিয়া ইয়াতে জ্যোতিচিত্ৰবনত আমাৰ ফেচিলিটিছখিনি অকণমান কৈ দিছোঁ। আমাৰ আছে ডাবিঙৰ সুবিধাখিনি আছে, তাৰপাছত 5.1 মিক্সিং সুবিধাখিনি আৰু আপোনাৰ লগতে ষ্টিৰিঅ' মিক্সটো। ষ্টিৰিঅ' মিক্সটো আজিকালি খুব কম চলে, এতিয়াতো আপোনাৰ 5.1 মিক্সিংটোৱে মানে অসমত এতিয়া চলি আছে। আমাৰ ইয়াতে যদিও ডলবি ছিষ্টেমটো অহা নাই মানে অসমত, কিন্তু আমাৰ ছেটআপবোৰ এনেকৈ এতিয়া ৰেডি কৰা আছে যাতে গোটেইখিনি আপগ্ৰেড কৰিব পাৰোঁ। তো এতিয়া আমাৰ ইয়াতে সুবিধা বুলি ক'ব গ'লে ডাবিঙৰ ফুল ফেচিলিটিখিনি আছে আৰু মেক্সিমাম কমাৰ্চিয়েল যিমানকেইখন এতিয়ালৈকে মানে বহুতখিনি, এই লাষ্ট আপোনাৰ ৰত্নাকৰৰ পৰা বা আগৰখিনিতো আছে, মই নকওঁ বাৰু, লেটেষ্ট আপোনাৰ এইটো ছেটআপত, নতুন ছেটআপটোত শ্ৰী ৰঘুপতিৰ পৰা যিমানকেইখন গৈছে, মানে বিদুৰ ভাই, শ্ৰী ৰঘুপতি, এতিয়া লাষ্ট চুপা চুপিখন গ'ল, ককা দেউতা নাতিহেতি গ'ল, গোটেইবোৰ ডাবিং ইয়াতে ময়ে কৰা এইবোৰ। তো সেইখিনি হ'ল ডাবিঙৰ কথাখিনি। কিবা এটা অসুবিধাবশতঃ আমি চাউণ্ড ডিজাইনৰ চেপ্টাৰটো এতিয়া ক্লোজ কৰিছোঁ, আমি আগলৈকে আমি আকৌ আৰম্ভ কৰিম, সেইটো কৰি আছিলোঁ এটা সময়লৈকে, আজি দুবছৰ আগলৈকে, এতিয়া সেইটো বন্ধ কৰিছোঁ অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে। আৰু 5.1 ছেটআপটো এইটো দেখিছে আপোনালোকে, এইটো মানে নেশ্যনেল ষ্টেণ্ডাৰ্ড, মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আৰু। তো কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমাৰ এই আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ পূজাৰ পৰা ইয়াতে ফুল ফ্লেজেডলি কাম আৰম্ভ হ'ব। আধুনিক প্ৰযুক্তি বুলি ক'ব গ'লে এতিয়া গোটেইখিনিতো এতিয়া আজিকালি চব ডিজিটেলাইজে হৈ গৈছে ন, চ' সেই গোটেইখিনি ফেচিলিটি আছে। আমি এতিয়া ডাবিঙত নিয়েণ্ডো ছফ্টৱেৰ ইউজ কৰি আছোঁ, উইথ এনালগ মিক্সাৰ আৰু জেনেলেক স্পিকাৰ, মানে যিখিনি এতিয়া মানে যিখিনি চলি আছে এট প্ৰেজেণ্ট আমাৰ সেইখিনি ইকুইপমেণ্টছ আছে। আৰু আমাৰ যিহেতুকে গভৰ্ণমেণ্ট এটা ষ্টুডিঅ' হয় ন, চ' আমাৰ ইকুইপমেণ্টছখিনিৰ লগত কম্পেয়াৰ কৰোঁ মানে বেলেগ অসমৰখিনিৰ বাকী তুলনাত এইখিনি আমি এতিয়া ওপৰতে আছোঁ, তাৰমানে মানে ইকুইপমেণ্টৰ ফালৰ পৰাই হওক বা মেন পাৱাৰৰ ফালৰ পৰাই হওক। এতিয়া চিনেমা যিকেইখন আমি কৰি আছোঁ, কমাৰ্চিয়েলে হওক বা এয়াই হওক, এতিয়া মই আজি এখন এতিয়া পঠিয়াই দিছোঁ, এখন ৰাভা চিনেমা, এইখন পঠিয়াব কম্পিটিশ্যনত। তো আৰু বাকী এতিয়া আপুনি এই ছেটআপটো দেখিছেই, গোটেই কৃষ্টি প্ৰজেক্টৰ, কৃষ্টি চাৰাউণ্ড স্পীকাৰ, এইবোৰ এভিডৰ ইয়াতে মানে ছাৰ্ফেচ কণ্ট্ৰল, মেক মেচিন, আপোনাৰ প্ৰটুল ছফ্টৱেৰ, একদম আপগ্ৰেড ভাৰ্চন গোটেইখিনি আছে। তাৰমানে একদম কমকৈ ক'ব গ'লে, বেলেগ ক'ব নালাগে, তাতেই গম পাব আপোনালোকে, এতিয়া আমাৰ যিখিনি ছফিষ্টিকেটেড ইকুইপমেণ্টছ, মানে যিখিনি মানে ধৰি লওক কি দুটা আমাৰ যিখিনি পইচা ইনভেষ্টমেণ্ট, আমি গভৰ্ণমেণ্টে কৰাটো, চ' ডেফিনেটলি কোনো ডাউট নাই তাতে বহুত কষ্টলি হয়। আচলতে আমাৰ এতিয়া ধৰি লওক আমি এতিয়া ডাবিঙেই কৰি আছোঁ, ডাবিঙত আমি পাৱাৰ আমাৰ দুটা ছিষ্টেমত কৰি আছোঁ, পাৱাৰ আৱাৰ 700 আৰু

ফিফটি মানে 3 ইয়াৰ্ছৰ শ্বিফ্ট আছে, তাতে 1500 মানে 500 পৰে। এতিয়া ঘটনাটো হ'ল, যিহেতুকে গভৰ্মেণ্ট ষ্টুডিঅ', সেইটো হিচাপত আমি আচলতে 1000, য'ত মই 700 কৈ আছোঁ তাতে 1200 মিনিমাম হ'ব লাগে। চ' অৰিহণা বুলি কওঁতে মানে মই এটা এক্সাম্পল দিছোঁ, তো অৰিহণা বুলি ক'ব লগা হ'লে এই যে আমি 500 টকা বা 600 টকা পাৰ আৱাৰ কমত কৰি আছোঁ, একমাত্ৰ কৰি আছোঁ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কৰি আছোঁ, আৰু সেইটো মোৰ কথা নহয়। আমাৰ জ্যোতি চিত্ৰবন যেতিয়া জন্ম হৈছিল সেইটোৱে পাৰ্পজতে, যাতে অসমৰ প্ৰডিউচাৰ্ছ, ডাইৰেক্টৰ বা ফিল্ম মেকাৰ যোনেই হওক মানে তেওঁলোকক এইখিনি আৰ্থিকভাৱে মানে যাতে জ্যোতি চিত্ৰবনে মানে অসম চৰকাৰৰ ফালৰ পৰা যাতে সকাহ দিব পাৰে।

0: অশোকটিৰ এক অপূৰ্ব সমন্বয় হৈছে জ্যোতিচিত্ৰবন। বিশাল সেউজীয়া পৰিৱেশ, বিভিন্ন ধৰণৰ চিত্ৰগ্ৰহণ উপযোগী স্থান আৰু সুন্দৰ পৰিকল্পনাই ইয়াক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। চহৰৰ কোলাহলৰ মাজতো ইয়াৰ শান্ত পৰিৱেশে সৃষ্টিশীল চিন্তা আৰু শিল্পচৰ্চাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলে। জ্যোতিচিত্ৰবন কেৱল ছবি নিৰ্মাণৰে স্থান নহয়, বহু সময়ত বিভিন্ন পৰিচালনা, অভিনয়, সম্পাদনা, কেমেৰা, শব্দগ্ৰহণ আদি বিষয়ত কৰ্মশালা আৰু প্ৰশিক্ষণৰো আয়োজন কৰে। নৱপ্ৰজন্মৰ বহু শিল্পীয়ে ইয়াৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে।
1: নতুন প্ৰজন্মক আমি সদায় এপ্ৰিচিয়েট কৰি আহিছোঁ আৰু খুব ব্ৰিলিয়েণ্ট, খুব টেলেণ্টেড আৰু ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়ে জনা, ষ্টাডি কৰা ভাল ভাল ল'ৰা ছোৱালী আছে। আমি সদায় সেইটোক সদায় এপ্ৰিচিয়েট কৰিছোঁ, সদায় গুৰুত্ব দিওঁ। কিন্তু এটা চৰকাৰী ব্যৱস্থা আছে, ইয়াত আমাৰ যিসকল ইয়াত কৰ্মচাৰী আছে তেওঁলোকৰ, মানে মই জীৱিকাৰ কথাটো কৈ আছোঁ, মই এইটো প্ৰসংগ বেলেগত আনিম, যে ইয়াত আমাৰ টেকনিচিয়ান যথেষ্ট আমাৰ প্ৰয়োজন হয়। এতিয়া আমাৰ মানুহ কিছু পৰিমাণে কমিছেও, সেই পোষ্টখিনি আমি ল'বৰ কাৰণে আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি নিশ্চিতভাৱে ইয়াত সুযোগ দিয়াটো আমাৰ নিতান্ত প্ৰয়োজনীয়। দ্বিতীয় কথা হ'ল কি, ৱৰ্কশ্বপবিলাক যিবিলাক হয় সেইবিলাক জানিবৰ কাৰণে আমাৰ যিটো ৱেবছাইট আছে জ্যোতিচিত্ৰবন, সেইটোত আমি বিভিন্ন ইনফৰ্মেশ্যনবিলাক থাকে, তাতে আমাৰ গম পায়। আৰু দ্বিতীয়তে আমাৰ ইয়াতেই জ্যোতিচিত্ৰবনৰ ইয়াতে মজিয়াতে জন্মগ্ৰহণ কৰা যিখন আমাৰ ভূপেন হাজৰিকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট যিখন আছে, সেই ইনষ্টিটিউটখন ইয়াতে জন্ম হৈছিলে আৰু ইয়াৰ পৰাই বহুত ল'ৰা ছোৱালী জন্ম হৈছে। আজি বম্বেত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ প্ৰীতম পৰা আদি কৰি দেৱজিৎ চাংমাই ইয়াতে পঢ়ি যোৱা, গতিকে ভাল ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা আমাৰ প্ৰডাক্ট হৈছে। মই ভাবোঁ যে এটা সময়ত সেই ল'ৰা ছোৱালী, যিখিনি ভাল ল'ৰা ছোৱালী আছে, তেওঁলোকে জ্যোতিচিত্ৰবনত কৰ্মৰত হ'ব পাৰিব আৰু বিভিন্ন বিষয়ত যিবিলাক ৱৰ্কশ্বপ হয় তেওঁলোকে আহি অংশগ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও যদি কোনোবাই স্পেচিয়েলি কেমেৰা, এক্টিং, লাইট, ডাইৰেকশ্যন ইত্যাদি সম্পৰ্কে পঢ়িব বিচাৰে, তেতিয়াহ'লে যিখন চৰকাৰৰ কেনাজৰিকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট আছে চাংচাৰী, তাত গৈ তেখেতসকলে পঢ়িব পাৰিব। আগতে চিনেমাৰ যিবিলাক চাউণ্ড ডিজাইন আছিলে সেইবিলাক এটা নৰ্মেল ষ্টেৰিঅ' ছিষ্টেমত হৈছিলে, এতিয়া গোটেই ব্যৱস্থাটোক তাক 5.1 বা 5.7 ডলভি যাক কোৱা হয়, এই গোটেই ছিষ্টেমটো এটা মডাৰ্ণ টেকন'লজি য'ত মানুহে চাই ভাল পায়। আজি চাপ'জ মোৰ ৰাইট ছাইডে কোনোবাই ফায়াৰিং কৰিছে, গুলিটো মোৰ ৰাইট কাণৰ পৰাই চাউণ্ডটো আহিব লাগিব। মোৰ বেক ছাইডে কোনোবাই এটেক কৰিছে, মই শুনি থাকোঁতে মই গম পাম যে মোৰ বেক ছাইডে এটেক কৰিছে। সেই যিটো টেকন'লজি, সেই টেকন'লজিটো জ্যোতিচিত্ৰবনত বৰ্তমান আছে। আৰু যিখিনি আমাৰ কালাৰ কাৰেকশ্যনৰ যিখিনি ব্যৱস্থা থাকে, এখন চিনেমা যদি আমি ভাবিছোঁ যে ৰাতিপুৱাৰ এটা ব্ৰিজৰ শ্বট আমি ল'লোঁ, ব্ৰিজৰ শ্বটটো আমি তাক ৰাতিপুৱাও কৰি দিব পাৰোঁ, সেই ব্ৰিজৰ শ্বটটো ছেম শ্বটটো আমি ইভিনিঙো কৰি দিব পাৰোঁ। যিখিনি টেকন'লজি, সেই গোটেই টেকন'লজিখিনি ইয়াত আছে। কিন্তু মই আহ্বান জনাম যে সকলো প্ৰযোজক, পৰিচালক সকলো আহক, কাৰণ জ্যোতিচিত্ৰবন অনুষ্ঠানটো, মই ইয়াত বহি আছোঁ, এইটো মোৰ অনুষ্ঠান নহয়, সকলোৰে, আমাৰ প্ৰাণৰ অনুষ্ঠান। গতিকে প্ৰযোজকসকল আহিলে ইয়াত নিশ্চিতভাৱে কাম কৰাৰ আমি সুবিধা ব্যৱস্থা যিহেতু আছে পাব আৰু অনুষ্ঠানটো চলি থাকিব। আমাৰ এনুৱেলি এটা ডেভেলপমেণ্টৰ কাৰণে গভৰ্মেণ্টৰ ফালৰ পৰা আমাক এটা ফাণ্ডিং কৰা হয়। আৰু ডাঙৰ কথাটো হৈছে যে ইয়াত যিবিলাক এতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৱেই হওক, আমাৰ এটা অডিটৰিয়াম যিটো ৰেভিনিউ জেনেৰেট হয় সেইটোৱেই হওক, বা আমাৰ এখন ডাঙৰ ফ্ল'ৰ যিখনত আমাৰ শ্বুটিঙৰ ছেটবিলাক বনোৱা হয়, এইখিনি আচলতে অলমষ্ট 69 কনষ্ট্ৰাকশ্যন কৰা, গতিকে সেইখিনি বস্তুখিনি মেইনটেনেঞ্চ কৰিব লাগে। প্লাছ তাৰ উপৰিও আমি নতুন নতুন কিছুমান প্ৰজেক্ট ল'বলগীয়া হয়, সেইখিনি ডেভেলপমেণ্টৰ কাৰণ, ডেভেলপমেণ্টৰ যিখিনি পইচা আহে, সুদক্ষ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জ্যোতিচিত্ৰবনৰ যাতে আৰু উজ্জীৱিত হৈ থাকে, তাত যাতে নিজস্ব এটা ৰেভিনিউ ভাল জেনেৰেট হয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছিলোঁ যে মোক, আমাক জ্যোতিচিত্ৰবনত এটা ভাল, সুন্দৰ, অত্যাধুনিক এটা অডিটৰিয়াম লাগে। গতিকে আমাৰ এটি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, প্ৰায় 1000 আসনযুক্ত এটা অডিটৰিয়াম, প্ৰায় 54 কোটি টকাৰ ব্যয় সাপেক্ষে আমাৰ এইটো চলি আছে। গতিকে সেইটো ইমান এটা হিউজ এমাউণ্ট পাৰ্টিকুলাৰ এটা প্ৰজেক্টৰ কাৰণে আজিলৈকে দিয়া তেনেকুৱা ৰেকৰ্ড নাই, এইটোৱে প্ৰথম দিছে। গতিকে আমি তেনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ যাতে আমাৰ ৰেভিনিউটো আমি নিজে জেনেৰেট কৰিব পাৰোঁ আৰু ৰেভিনিউৰ দ্বাৰা আমি যাতে আকৌ বেলেগ এটা প্ৰজেক্টৰ কাম কৰিব পাৰোঁ।

0: জ্যোতিচিত্ৰবনৰ প্ৰতিটো সফল সৃষ্টিৰ আঁৰত থাকে এক বিশাল দল। কেমেৰাৰ সন্মুখত দেখা পোৱা শিল্পীসকলৰ লগতে কেমেৰাৰ আঁৰত নীৰৱে কাম কৰি থকা বহু কাৰিকৰী কৰ্মীৰ অক্লান্ত পৰিশ্ৰম, দক্ষতা আৰু সৃষ্টিশীলতাই এখন চলচ্চিত্ৰ পূৰ্ণতা প্ৰদান কৰে। এতিয়া আমি জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কাৰিকৰী কৰ্মীৰ সৈতে। তেওঁলোকৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম এই প্ৰতিষ্ঠানৰ সৈতে তেওঁলোকৰ যাত্ৰা কেনে, কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা আৰু জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ কেনেধৰণৰ অৱদান আগবঢ়াইছে।
1: নমস্কাৰ, মই বিতুমণি গোস্বামী ক'লোঁ জ্যোতিচিত্ৰবনৰ। আপোনালোকে নিশ্চয় অৱগত যে জ্যোতিচিত্ৰবন উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চৰকাৰী চলচ্চিত্ৰ অনুষ্ঠান আৰু ভাৰতবৰ্ষৰ প্ৰথম এইটো চলচ্চিত্ৰ অনুষ্ঠান চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত। 68 প্ৰতিষ্ঠা হৈছিল। আৰু ইয়াত আপোনালোকে জানে যে এখন চিনেমা কৰিবলৈ হ'লে জ্যোতিচিত্ৰবনৰ পৰাই আপোনালোকে সকলো বস্তু পাব পাৰে। ইয়াত যেনেকৈ কেমেৰা হওক, লাইট হওক, বাকী আপোনাৰ এডিটিং ছেটআপ, ছাউণ্ডৰ কাম ইয়াত কৰিব পাৰে। আপুনি শ্বুটিং ফ্লোৰ কিছুমান আছে, শ্বুটিং স্পট আছে আমাৰ, তাৰপিছত এডিটিং কৰিব পাৰে, ডলবি ছাউণ্ডৰ কাম কৰিব পাৰে, গোটেইখিনি আপুনি কালাৰ গ্ৰেডিঙৰ কামো ইয়াত কৰিব পাৰে। এখন চিনেমাৰ কাৰণে যি যি কৰিব লাগে সম্পূৰ্ণ ছেটআপ আছে। গতিকে আপোনালোকে আহিব পাৰে। আৰু ইয়াতে আমাৰ যিহেতু চৰকাৰী আৰু এই অনুষ্ঠানটো জন্ম হৈছিলে অসমীয়া চলচ্চিত্ৰ জগতক বা অসমীয়া প্ৰডিউচাৰ ডাইৰেক্টৰসকলক সুবিধা হোৱাকৈ বা কম খৰচত যাতে এখন অসমীয়া চিনেমা কৰিব পাৰি, অসমীয়া চলচ্চিত্ৰক উদগনি যোগোৱাৰ কাৰণেই এই জ্যোতিচিত্ৰখন প্ৰতিষ্ঠা হৈছিলে। গতিকে সকলোৱে আহক, এই সুবিধাখিনি গ্ৰহণ কৰক। আৰু নতুন নতুন ল'ৰা ছোৱালীবিলাকো আহে। আমাৰ ইয়াত এটা আৰ্কাইভ আছে, আপোনালোকে দেখিছে আৰ্কাইভত আমাৰ আৰম্ভণিৰ পৰা যিমান আমাৰ ইকুইপমেণ্টছ আছে সেইখিনি আমি সংৰক্ষিত কৰি ৰাখিছোঁ। সেইখিনিৰ পৰা আমাৰ বিভিন্ন কলেজ হওক, ইউনিভাৰ্চিটিৰ পৰা আহে, মাছ কমিউনিকেশ্যনৰ ল'ৰা ছোৱালীবিলাক আহে, তেওঁলোকে ষ্টাডি কৰে এইবিলাকৰ ওপৰত। গতিকে আৰম্ভণিৰ পৰাই কেনেকৈ চেঞ্জ হৈছে, এনালগ ছিষ্টেমৰ পৰা প্ৰথমতে ছাউণ্ডৰ 2 ট্ৰেক আহিল, 4 ট্ৰেক আহিল, 8 ট্ৰেক আহিল, 24 ট্ৰেক আহিল, তাৰপিছত ডিজিটেলাইজ হৈ গ'ল, গোটেইখিনি ইকুইপমেণ্টছ আমাৰ ইয়াত আছে। কেমেৰাবিলাকো তেনেকৈ চেঞ্জ হৈ গ'ল, প্ৰায় 10 বছৰৰ পৰা আপোনাৰ ৰিলৰ কামবিলাক উঠি গৈছে, এতিয়া সম্পূৰ্ণ ডিজিটেলাইজ হৈছে। গতিকে আমাৰ ইয়াত গোটেইখিনি বস্তু আছে আৰু যদি আহে প্ৰেক্টিকেলি চাব পাৰে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিটো মেড ইন জাৰ্মানৰ পৰা যিটো মেচিন আনিছিলে, তেনেকুৱা এটা হুবহু মেচিন আমাৰ ইয়াতো আছে, যিটো আমি এডিটিং কৰিব পাৰোঁ। আমাৰ সেইটো তেজপুৰত আছে, তাত সংৰক্ষণ আছে, আৰু আমাৰ ইয়াতো সেই ধৰণৰ মেচিন আছে। আৰু এতিয়া বৰ্তমান যিখিনি আমাৰ ইকুইপমেণ্ট আছে, এতিয়া কেমেৰাটোৱে আপোনালোকে গম পাইছে যে প্ৰায় 3 কোটি টকা দামৰ কেমেৰা, সেইটো ভাৰতবৰ্ষত 6টামানহে আছে তেনেকুৱা ধৰণৰ কেমেৰা। আৰু আমাৰ ছাউণ্ডৰো তেনেকৈ, আমি ইয়াৰ পৰা বহুখিনি চিনেমা কৰিবলৈ নেশ্যনেল এৱাৰ্ড পাইছে, ইণ্টাৰনেশ্যনেল লেভেলকো যাবলৈ সক্ষম হৈছে আমাৰ ইয়াৰ পৰা। গতিকে এইখিনি আৰু বহু কথা আছে, এতিয়া আমি ইয়াৰ দ্বাৰাই সকলোকে অনুৰোধ কৰোঁ আহক।
0: জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতৰ বিকাশত এক অবিস্মৰণীয় অৱদান আগবঢ়াই আহিছে। ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীল দৰ্শনক ভিত্তি কৰি গঢ়ি উঠা এই প্ৰতিষ্ঠানটোৱে কেৱল এখন চলচ্চিত্ৰ ষ্টুডিঅ' হিচাপেই নহয়, অসমৰ শিল্প, সংস্কৃতি, সাহিত্য, ভাষা আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ এক শক্তিশালী মাধ্যম হিচাপেও নিজৰ পৰিচয় গঢ়ি তুলিছে। চলচ্চিত্ৰ, তথ্যচিত্ৰ, চমু ছবি, টেলিভিশ্যন অনুষ্ঠান, সংগীত, অডিঅ' আৰু অন্যান্য অডিঅ' ভিজুৱেল সৃষ্টি ইয়াৰ জৰিয়তে এক নতুন গতি লাভ কৰিছে। একে সময়তে নতুন চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, চিত্ৰগ্ৰহণকাৰী আৰু কাৰিকৰী কৰ্মীসকলক সৃষ্টিশীল পৰিৱেশ আৰু প্ৰয়োজনীয় সুবিধা প্ৰদান কৰি জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ এক নতুন প্ৰজন্মৰ বাট কঢ়িয়াই আনিছে। এতিয়া আমি জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে জড়িত এগৰাকী ব্যক্তিৰ পৰা জ্যোতিচিত্ৰবনৰ সৈতে তেওঁৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিষয়ে।
2: নমস্কাৰ, মোৰ নাম ৰাজীৱ দত্ত। মই পৰিচালক হিচাপে বৰ্তমান কাম কৰি আছোঁ আৰু দূৰদৰ্শনৰ ইন হাউচৰ প্ৰগ্ৰেমবোৰৰ সৈতেও জড়িত হৈ আছোঁ। জ্যোতি চিত্ৰবনৰ কথা ক'বলৈ গ'লে মই জ্যোতি চিত্ৰবনৰ লগত জড়িত শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰাৰ দিনৰ পৰাই, আৰু মই যেতিয়া শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰিছিলোঁ তেতিয়া মই সহকাৰী পৰিচালক হিচাপে অস্তৰাগ বুলি এখন আমি চিনেমা কৰিছিলোঁ, আৰু সেই চিনেমাখনৰ জৰিয়তে জ্যোতি চিত্ৰবনৰ সকলো সা সৰঞ্জাম আমি ব্যৱহাৰ কৰিছিলোঁ আৰু 16 কেমেৰাটো আমি লৈছিলোঁ, আৰু তেতিয়াৰ পৰা আজিলৈকে মই জ্যোতি চিত্ৰবনৰ লগত জড়িত হৈ আছোঁ। আৰু কিছুদিনৰ আগতে আমি কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকল ছাত্ৰ ছাত্ৰীসকলে লগ হৈ 60-70 জনমান ছাত্ৰ ছাত্ৰীয়ে লগ হৈ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ পৰা গীতটো আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ জ্যোতি চিত্ৰবনৰ প্ৰথম হলটোত। আৰু বহুত বছৰৰ পৰা জ্যোতি চিত্ৰবনৰ লগত মই জড়িত হৈ আছোঁ, আৰু জ্যোতি চিত্ৰবনৰ লগত জড়িত হোৱাৰ প্ৰথম মোৰ পৰিচালনাৰ ছবি আছিলে দা ফেচ। আমি সেই দা ফেচখন আমি জ্যোতি চিত্ৰবনতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ বহুতো দৃশ্য, আৰু তাৰপাছতে মই সহকাৰী পৰিচালক হিচাপে মৰীচিকা আৰু আহি আছে বুলি এখন ছবিটো মই ছবিৰ সমূহ দৃশ্যগ্ৰহণ আমি জ্যোতি চিত্ৰবনৰ লগত জ্যোতি চিত্ৰবনতে কৰিছিলোঁ, কাৰণ চিনেমাখনৰ আধা সংখ্যক চিনসমূহ চিনেমাৰ লগত জড়িত হোৱাৰ কাৰণে আমি জ্যোতি চিত্ৰবনৰ চৌহদতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ। আৰু মোৰ এটা কথা ভাল লাগে, মোৰ অলপ ভৰুৱা নিচিনা বৰ্তমান সময়ত জ্যোতি চিত্ৰবনৰ চেয়াৰমেন চাহাব বিদ্যাসাগৰ দা আৰু বাকীসমূহ যিখিনি কৰ্মচাৰী আছে তাতে সকলো লগতে মোৰ অলপ বন্ধুত্বমূলক ব্যৱহাৰ, গতিকে কাম কৰিলে ঘৰৰ নিচিনা লাগে আৰু বেলেগৰ কথা নাজানো, মোৰ বিশেষকৈ লাগে। আৰু বিশেষকৈ ধৰক আমি তাৰ ষ্টুডিঅ'সমূহৰ বস্তুসমূহ যদি ব্যৱহাৰ কৰোঁ, যেনে আমি মই ৰিচেণ্ট আৰু এখন টেকনিকেল ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ, ডাইৰেক্টৰ ডক্টৰ জয় বৰা, সূৰ্যবিহীন ৰাতিপুৱা বৰ্তমান সময়ত আমাৰ এই ছবিখন মিক্সিঙত আছে। আমি জ্যোতি চিত্ৰবনৰ কেমেৰাটো লৈছিলোঁ আৰু চব বস্তুখিনি জ্যোতি চিত্ৰবনৰ পৰাই লৈছিলোঁ, কিন্তু ধৰক আমি যেতিয়া বুকিং কৰোঁ, ধৰক আমি প্ৰথম 20 দিনৰ কাৰণে কেমেৰাটো বুক কৰাৰ পাছত আমাৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে, একচুৱেলি মোৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে, আৰু 5 দিন বেছিকৈ ব্যৱহাৰ হ'লেও হয়তো আকৌ ফৰ্ম তাতে ফৰ্ম পূৰাবগৈ লাগে, তেতিয়াহে আকৌ দিয়ে এক্সচেঞ্জ কৰে। তো সেই অনুপাতে আমাৰ প্ৰতি তেওঁলোকৰ এটা দায়িত্বও আছে, ধৰক আমি তেনেকৈ যেনেকৈ তেওঁলোকৰ সম্পদসমূহ আমি ব্যৱহাৰ কৰোঁ সেই তেনেকৈ আমি সুচাৰুৰূপে আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ, গতিকে সেই ক্ষেত্ৰত ষ্টুডিঅ'ৰ আমাৰ ভাল মানে সেই কাইলৈ আকৌ কৈ দিব কাইলৈ কেমেৰাটো আকৌ বুক কৰিব দিয়ে, আমি আকৌ তেনেকৈ বুক কৰোঁ ধৰক। আৰু জ্যোতি চিত্ৰবনৰ এডিটিং কক্ষটো ডাবিং কৰিছোঁ, এডিটিং আৰু শ্বুটিঙৰ সকলো সা সৰঞ্জামে উপযোগী, গতিকে সুদূৰ ভৱিষ্যতত যাতে অসমীয়া উদ্যোগটোক জ্যোতি চিত্ৰবনে আৰু বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জ্যোতি চিত্ৰবনৰ সকলো সা সৰঞ্জামে বৰ্তমান সময়ত অসমীয়া

ছবি জগতৰ কাৰণে উপযোগী, বিশেষভাৱে জ্যোতি চিত্ৰকৰৰ যিটো 5.1 চাউণ্ডৰ যিটো ব্যৱস্থা চেয়াৰমেন চাহাবে এতিয়া বৰ্তমান সময়ত কৰিছে, এইটো সঁচাকে অসমীয়া ছবি জগতৰ কাৰণে বেছি উপযোগী। গতিকে বাহিৰত গৈ নকৰিলেও 5.1 মিক্সিংটো ইয়াতে কৰিব পাৰিব, আৰু বিশেষকৈ কালাৰৰ কাৰণেও মেচিনটো বহুত আপডেট। গতিকে সকলো মানুহে জ্যোতি চিত্ৰকৰণতে, আপুনি যদি আজি সময়ত এখন ছবি জ্যোতি চিত্ৰকৰণত সোমায়, গতিকে কমপ্লিট ছবিখন ৰাইজৰ বাবে তাতে কৰি উলিয়াই লৈ যাব পৰা এটা ব্যৱস্থা আছে। গতিকে বৰ্তমান সময়ত বাহিৰৰ পৰাও জ্যোতি চিত্ৰকৰণৰ কেমেৰা, জ্যোতি চিত্ৰকৰণৰ ফ্লোৰ, জ্যোতি চিত্ৰকৰণৰ এডিটিং, জ্যোতি চিত্ৰকৰণৰ কালাৰ, জ্যোতি চিত্ৰকৰণৰ মিক্সিং, ডাবিং সকলো ব্যৱহাৰ কৰি আহিছে। গতিকে সুদূৰ অনাগত দিনত অসমীয়া ছবিৰ বাবে এইটো এটা আৰু ভাল অনুষ্ঠান হৈ উঠিব। গতিকে সময়ৰ লগত খাপ খুৱাই জ্যোতি চিত্ৰকৰণে অসমীয়া ছবিৰ কাৰণে আৰু বহুত অৰিহণা যোগাব। চিত্ৰগ্ৰহণৰ সময়ত জ্যোতি চিত্ৰকৰণত কটোৱা বহুতো স্মৃতি মনত আছে। যেনেকে জ্যোতি চিত্ৰকৰণত বোলে বাঘ ওলায়, তেতিয়া আমি জ্যোতি চিত্ৰকৰণত পিঠু বুলি এখন নাটক আমি চিত্ৰগ্ৰহণ কৰি জ্যোতি চিত্ৰকৰণৰ ফ্লৰতে চিত্ৰগ্ৰহণ কৰি তাতে এডিটিং কৰিছিলোঁ, আৰু 20 দিনমান তাতে এডিটিং কৰিছিলোঁ। এডিটিং কৰি যেতিয়া শেষত আমি বাঘ চাবৰ কাৰণে ৰখিও থাকোঁ, আৰু তেনেকুৱা স্মৃতি বহুত আছে। বাৰিষাৰে বৰষুণে বুলি এটা দিকচুৰ গীত আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ জ্যোতি চিত্ৰকৰণৰ ফ্লৰত। গানটো একচুৱেলি বৰষুণৰ ওপৰত আছিল, গোটেই ৰাতিটো আমি বৰষুণেৰে উদয় শংকৰে কোৰিয়গ্ৰাফ কৰিছিল। গতিকে সেই তেনেকুৱা স্মৃতি বহুত আছে। বিশেষকৈ মোৰ সদায় মনত থাকিব সেই বাঘ চাবলৈ যোৱাটো, বাঘ চাবলৈ ৰোৱাটো। আৰু সময়ত ধৰক এতিয়া কঁঠালৰ ছিজন, এতিয়া জ্যোতি চিত্ৰকৰণত যেতিয়া আপুনি কাম কৰে তেতিয়া কঁঠাল খাবলৈ পাব, তেনেকুৱা বহুত মধুৰ স্মৃতি আছে। গতিকে জ্যোতি চিত্ৰকৰণটো সঁচাকৈ ক'বলৈ গ'লে অসমীয়া ছবি জগতৰ এটা মেৰুদণ্ড স্বৰূপ।

0: এখন চলচ্চিত্ৰ কেৱল বিনোদন নহয়, ই এখন সমাজৰ ইতিহাস, সংস্কৃতি, অনুভৱ আৰু সপোনৰ প্ৰতিফলন। সেই সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত জ্যোতিচিত্ৰবনৰ অৱদান অনস্বীকাৰ্য। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীলতাৰ জ্যোতিৰ বুকুত লৈ আজিও এই চিত্ৰবনে আগুৱাই লৈ গৈছে অসমৰ চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰা। সময় সলনি হৈছে, প্ৰযুক্তিও সলনি হৈছে, কিন্তু শিল্পৰ ভাষা আৰু সৃষ্টিৰ স্পৃহা আজিও একেই। সেই স্পৃহাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যোতিচিত্ৰপণৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ভৱিষ্যতৰ নতুন প্ৰজন্মৰ হাতত সৃষ্টিৰ ধাৰা তুলি দি অসমৰ চলচ্চিত্ৰ, সংস্কৃতি আৰু সৃষ্টিশীলতাক জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ শক্তিশালী মাধ্যম হিচাপে জ্যোতিচিত্ৰপণ অধিক সমৃদ্ধ হওক, এয়াই আমাৰ আন্তৰিক কামনা।
1: জ্যোতিচিত্ৰবন সৃষ্টিৰ এক অনন্য যাত্ৰা। প্ৰামাণ্য আলেখ্য শুনি শুনিলে যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: আমাৰ যুৱবাণীৰ পৰা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত আৰু 12:05 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

Iya, Akagbani. বাতৰি সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত এই অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেল সেৱা ব্যাহত। শিলচৰ পৌৰ নিগমৰ 3 অক্টোবৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ। আৰু যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATPCL ফুটবল প্ৰতিযোগিতা। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনসাধাৰণক শুভেচ্ছা জনাইছে। ডঃ শৰ্মাই এই জন্মাষ্টমীয়ে প্ৰতিটো পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনাদৰ্শ, গীতা জ্ঞান আৰু কৰ্মৰ বাণীয়ে প্ৰতিগৰাকী লোকক সত্য, ন্যায়, ধৰ্ম আৰু মানৱীয়তাৰ পথত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনেৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰ আদিৰ লগতে ৰাজ্যখনৰ আন জিলাৰ সত্ৰ আৰু নামঘৰসমূহত জন্মাষ্টমী উপলক্ষে ভকত আৰু আইতীসকলৰ নাম প্ৰসংগ, নৃত্য, গীত আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণ জন্মৰ নাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱতীসকলে উপবাসে থকাটো এটা পৰম্পৰা। সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁইথানত আজি পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচী সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যামসুন্দৰ আখৰা, ৰাধামাধৱ আখৰা, গোপাল আখৰা, গৌৰী আদিতো জন্মাষ্টমী আয়োজন কৰা হৈছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ ওলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ওলাবৰী সীতাতিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেলত প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন নাৱে অংশগ্ৰহণ কৰিব। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত এই অঞ্চলত ৰেলপথত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেল সেৱা ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত এই ৰেলপথেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল উত্তৰ পূব সীমান্ত ৰেলৱে বাতিল কৰিছে। ৰেল বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ হাইলাকান্দিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে, জামিৰা ৰেল ষ্টেচনৰ পৰা প্ৰায় 75 কিলোমিটাৰ নিলগৰ ৰেলপথত মাটি খহি পৰাৰ ফলত ৰেল চলাচল ব্যাহত হৈছে। এই ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত মিজোৰামৰ পৰা চাইৰাং অভিমুখে যাত্ৰা কৰা চাইৰাং গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন হাইলাকান্দি ৰেল ষ্টেচনত আবদ্ধ হৈ আছে। অসম আৰু মিজোৰামৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ এই ৰেলপথত ৰেল সেৱা ব্যাহত হোৱাৰ ফলত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে ৰেলপথ মুকলি কৰাৰ অভিযান অব্যাহত ৰখা উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত যাত্ৰা বাতিল কৰা ৰেলগাড়ীৰ যাত্ৰীসকলক ভাড়াৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কাইলৈ শিক্ষক দিৱসৰ দৰিয়া পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদন মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই কালি এখন জাননীৰ জৰিয়তে ঘোষণা কৰা কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ তালিকা অনুসৰি যোৰহাট জিলাৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ PMC ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ PMC ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ PMC জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কাৰ ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা

0: ভূঞাপুৰি এম ভি এছৰ সহকাৰী শিক্ষক দ্বিতিমণি দত্ত, দৰঙৰ গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ টিকালপৰা চাহবাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্যায়ন দেৱ আৰু কাৰ্বি আংলঙৰ বকুলিয়াঘাট চৰকাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক কামসিং হানছে কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিলচৰ পৌৰ নিগমৰ তিনিয়ক ৰূপত হ'বলগীয়া নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। সেইদিনা পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। পৌৰ নিগমৰ বিৰাজদা ৱাৰ্ডৰ বাবে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আগ্ৰহী প্ৰাৰ্থীসকলে চৰকাৰী বন্ধৰ বাদে দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম দিন 11 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। 14 ছেপ্টেম্বৰত শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰ বিয়লি 3 বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি মানৱতাবাদ আৰু সংস্কৃতিৰ সমন্বয় বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জন্ম শতবৰ্ষ উপলক্ষে জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত হ'বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অধ্যাপক, প্ৰশাসনিক মুৰববী আৰু ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে মহিৰুগৰাকীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ বিচাৰি দেৱাশীষ শৰ্মাই কৰা আবেদন কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে গ্ৰাহ্য কৰিছে। অৱসৰৰ পাছত ভৱিষ্যত পৰিকল্পনা আৰু ৰাজনীতিত যোগদান কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ এইদৰে কয়।
1: বেয়া কামবোৰ বেছিকৈ দেখা পোৱা যায়, কিন্তু যদি আমি উন্নয়নৰ কথা কওঁ তেতিয়াহ'লে বা যদি আমি উন্নতিৰ কথা কওঁ বা সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কওঁ, এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আমি ডেভেলপমেণ্ট বুলি যোনটো কওঁ তাৰ বাবে এখন চৰকাৰ, সেইটো আমাৰ সমগ্ৰ বিশ্বত এটা ব্যৱস্থা, যোনটো ব্যৱস্থাৰ জৰিয়তে সমাজৰ উন্নয়ন কৰা হয়।
0: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বজাত উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তিৰাণী ডেকাই। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক এ টি পি এছ ইল ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু এন আৰ এল ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 8:30 বজাত আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 10টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ভাগ লোৱা আন দলসমূহ হৈছে দুলীয়াজানৰ অইল ইণ্ডিয়া একাদশ, অসম পুলিচ ব্লুজ, নৰ্থ ইষ্ট ইউনাইটেড, এ এ চি বি, যোৰহাট টাউন ক্লাব, ব্ৰহ্মপুত্ৰ ডলফিন, মণিপুৰৰ আছু পি ফুটবল ক্লাব আৰু ফুটবল ফৰ চেঞ্জ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেল সেৱা ব্যাহত। শিলচৰ পৌৰ নিগমৰ 3 অক্টোবৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ। আৰু যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক এ টি পি এছ ইল ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
2: মিডিয়াম অফাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101

6.6 মেগাহার্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত আজি শুনাবলৈ লৈছো কুছ কুছ হোতা হে ছবিখনৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ দ্বৈত কণ্ঠত এই গীতটি।

একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক আজি শুনোৱা হৈছে কুচ কুচ হোতা হে ছবিখনৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে সেয়া আছিল অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ দ্বৈত কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা গীতটিত কণ্ঠদান কৰিছে কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকে।

কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ দুয়োটা কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকল, একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজি এই অনুষ্ঠানত শুনোৱা হ'ল কুচ কুচ হোতা হে ছবিখনৰ কেইটিমান গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বোলনী।

আইডিৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছোঁ জন্মাষ্টমী বিশেষ এক বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটী নুনমাটিৰ শ্বহীদ নগৰৰ উদ্যমিতা নামতী দলে। অনুষ্ঠানৰ প্ৰথমতেই শুনোৱা হওক কৃষ্ণৰ জন্মৰ নাম।

0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক কৃষ্ণৰ নাম।
1: জয় প্ৰভু কৃষ্ণ গোসাঁই চৰণত ধৰি হৰি বোলা।
2: হৰি

0: ইমানপৰে শ্ৰোতাসকলে গুৱাহাটী নুনমাটি শ্বহীদ নগৰৰ উদ্যমিতা নামতি দলে পৰিৱেশন কৰা জন্মাষ্টমীৰ বিশেষ বিচিত্ৰা অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা সদস্যাসকল আছিল ক্ৰমে দীপালী দাস, ধনেশ্বৰী ডেকা, উৰ্বশী মেধি, ৰীতা হালৈ, মামণি মেধি আৰু উষাৰাণী বৰ্মন। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: আইদেউৰ বুলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে

শ্রোতাসকলে আধুনিক গীত শুনি আছে ইন্দ্রাণী গগৈ পানী ফুকনৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা নগেন বৰাৰ।

আধুনিকীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজি এই অনুষ্ঠানত শ্ৰোতাসকলক শুনোৱা হ'ল ইন্দ্ৰাণী গগৈ পানী ফুকনৰ কণ্ঠত দুটি গীত। গীতৰ কথা আছিল ক্ৰমে প্ৰয়াগ শইকীয়া আৰু নগেন বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 পুনৰবাৰ কৈছোঁ 03612662636 এই ফোন নম্বৰত ফোন কৰি জনাব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো ৰত্নেশ্বৰ বৰা আৰু সংগীসকলে গোৱা ওজাপালি।

0: দেখাই মুখৰ দিগি পৰা
1: এই লক্ষিণ্ডৰ দেহাটো মূৰৰ পৰা ভৰিলে দৰা দৰিকে ফাট মেলছি দেৰদেৰকে পানী ওলাই আছে
0: এফুলে বিমুটো ঘৈ কান্দ
1: হৰি হৰি
0: হয়
1: এই স্বৰ্গত।

0: মই স্বৰ্গত ইমান সুখ ভোগ
1: মই মৰা মানুহৰ মাংস খাব লগা হ'ল।
0: মই আজি
1: মানুহ মল্লিয়ে সমস্কাৰ তিনি প্ৰকাৰে কৰে।
0: কি ৰকমে কৰে?
1: এই কিছুমানে পুৰি পেলাব, কিছুমানে পুতি থব,
0: আৰু কিছুমানে
1: নদীৰ কলৰ ভেল বান্ধি ভসাই দে।
0: মই ভাবিছো এইবিলাক
1: সেই জীয়াম বুলি লৈ আহিলো,
0: আহি আজি অৱস্থাটো
1: এতিয়া এই হৰি বসি যোৱা স্বামীক মোক কোনে জীয়াই দিব?
0: এইরকমে কান্দিলে কিছুমান
1: ভাবিলা কিজানি অস্ত্ৰী সন্ধাৰে মই প্ৰভু জীয়াই আনিব পাৰো।
0: এই বুলি তেওঁ চাদৰ লোচটো
1: ভূয়ৰ ভূয়ত পাই লৈ

0: দূৰৰ পৰা ভৰি লৈ যিমানখিনি অংগ প্ৰত্যংগ আছে
1: গোটেই অস্থিবিলাক সুন্দৰকৈ ধুই চাৰখনি এটা টোপোলা বান্ধিলা।
0: টোপোলাটো বান্ধি পুনৰ
1: পুনৰ সেই টোপোলাটোৰ হাত দি

0: 나와가 뭐 저런 게 있본 뭐지 저런
1: 뭐야로 것이
2: 이만 보래 রত্নেশ্বর বৰা আৰু সংগীসকলে গোৱা ওজাপালি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কমল কটকীৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

কমল কটকীৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।

එයා ආකාශවාණී. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে ইউএস জিরো ফাইভ নামৰ কৃত্রিম উপগ্রহটো কঢ়িয়াই নিয়া জিএসএলভি এফ সেভেন্টিনৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন জ্ঞাপন কৰিছে। নতুন দিল্লীত আজিৰ পৰা ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282লৈ বৃদ্ধি হৈছে। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে।

0: চাইনা মাস্টার্স ব্যাডমিন্টন প্রতিযোগিতা ভারতীয় জুটি সাত্বিক সাইরাজ রনকি রেড্ডি আর চিরাগ সেট্টিয়ে আজি বিয়লি কোয়ার্টার ফাইনেলর এখন খেলত ডেনমার্কর জুটির বিরুদ্ধে অবতীর্ণ। নমস্কার, এটার বাতর সুতরাং এয়া মই উৎপল কুমার দাস। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে ইউএস জিরো ফাইভ নামৰ কৃত্রিম উপগ্রহটো কঢ়িয়াই নিয়া জি এছ এল ভি এফ সেভেন্টিনৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে এই সফল উৎক্ষেপণৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰু ক্ৰমবৰ্ধমান সামৰ্থ্যৰ প্ৰতিফলন ঘটা বুলি মত প্ৰকাশ কৰে। ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা সহযোগিতাই দেশখনৰ মহাকাশ আঁচনিসমূহলৈ নতুন শক্তিৰ যোগান ধৰা বুলিও উল্লেখ কৰি এই সফলতাক তেওঁ মহাকাশ গৱেষণা সংস্থাটোৰ বৃহৎ সাফল্য তথা দেশবাসীৰ বাবে গৌৰৱৰ কাৰণ বুলি অভিহিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ইউ এছ জিৰ' ফাইভ নামৰ কৃত্ৰিম উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ শলাগ লৈছে। এই সফল উৎক্ষেপণৰ ফলত গ্ৰহটোৰ গতিবিধি নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য অধিক শক্তিশালী হৈ উঠাৰ লগতে দেশখনৰ মহাকাশ সম্পৰ্কীয় আঁচনিসমূহৰ সামৰ্থ্য বৃদ্ধি পাব বুলি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। একেদৰে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি পুৱতি নিশা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্ৰদক্ষিণ কৰা ইউ এছ জিৰ' ফাইভ নামৰ ভাৰতৰ প্ৰথমটো প্ৰতিবিম্ব গ্ৰহণকাৰী কৃত্ৰিম উপগ্ৰহ জি এছ এল ভিৰ ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপণ কৰা হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জানিবলৈ দিছে যে পৃথিৱীক পৰ্যবেক্ষণ কৰিবলগীয়া এই অত্যাধুনিক উপগ্ৰহটোক উৎক্ষেপণৰ ওঠৰ মিনিটৰ পাছত সফলতাৰে কক্ষপথত স্থাপন কৰা হয়। 27 ঘণ্টাৰ সময় গণনাৰ অন্তত জি এছ এল ভি এফ সেভেন্টিন ৰকেটৰ সহায়ত 2,367 কিলোগ্ৰাম ভাৰসহ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণস্থলীৰ পৰা পুৱতি নিশা 2:55 ইয়াক উৎক্ষেপণ কৰা হয়। এই উপগ্ৰহটোৱে বাস্তৱ সময়ৰ চিত্ৰ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰি ইছৰোৱে জানিবলৈ দিয়া মতে এই ব্যৱস্থাই কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আদি ক্ষেত্ৰত দেশক সহায় কৰিব। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে এই উৎক্ষেপণে ভাৰতৰ পৃথিৱী নিৰীক্ষণৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই ক্ষেত্ৰত উন্নত সেৱা প্ৰদান কৰিব। এই সফলতাক লৈ তেওঁ আনন্দ প্ৰকাশ কৰে।
1: I am very happy to announce that GSLV F-17 vehicle has successfully and precisely injected the Advanced Earth Observation Satellite 05, the geo-imaging satellite, in the intended and required orbit. And today, we have injected the heaviest satellite, 2,367 kg satellite, using this launch vehicle. Once the Earth Observation Satellite 05 is operationalized, it will become the India's first dedicated imaging satellite from the geo orbit, providing
0: নতুন দিল্লীত আজিৰে পৰা ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ আজিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, বেলাৰুছ, কাজাকস্তান, দক্ষিণ আফ্ৰিকা, ইৰাণ আৰু উজবেকিস্তানৰ ন্যায়িক প্ৰতিনিধি দলৰ মুৰব্বীসকলৰ সৈতে সুকীয়াকৈ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এনে বৈঠকত সংশ্লিষ্ট দেশসমূহৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত ন্যায়িক বিষয়সমূহক লৈ প্ৰত্যক্ষ মত বিনিময় তথা আলোচনা হোৱাৰ লগতে এই দ্বিপাক্ষিক বৈঠকসমূহে অংশগ্ৰহণকাৰী দেশসমূহৰ ন্যায়পালিকাৰ মাজত সম্পৰ্ক তথা সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনে অংশগ্ৰহণকাৰী ন্যায়পালিকাসমূহক ন্যায় প্ৰদান, আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধান, প্ৰযুক্তি তথা দীৰ্ঘস্থায়ী উন্নয়ন আদিৰ লেখীয়া সাম্প্ৰতিক বিষয়সমূহক লৈ আলোচনা কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে ন্যায়িক খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলৰ মাজত ভিন ভিন বিষয়ক লৈ পাৰস্পৰিক মত বিনিময়ৰ পথ প্ৰশস্ত কৰিব। নেপাল আৰু তিব্বতৰ আকস্মিক প্ৰলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,282 বৃদ্ধি পাইছে। নেপালৰ আৰক্ষী সূত্ৰই জনোৱা মতে বানৰ ফলত চিটৱান অঞ্চলৰ 359গৰাকী, ৰাছুৱাত 140, গোৰ্খাত 72, ধাদিঙত 60 আৰু টানাহুত 38গৰাকী লোকৰ মৃত্যু হৈছে। কাঠমাণ্ডুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত 2গৰাকী লোকৰ মৃত্যু হয়। দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি কালি সন্ধিয়া পৰ্যন্ত 5,053গৰাকী লোক সন্ধানহীন হৈ থকাৰ তথ্য লাভ কৰা হৈছে। নেপাল চৰকাৰে

0: ভোটাৰসকলক চিনাক্ত কৰাৰ বাবে ডি এন এৰ পৰীক্ষা আৰম্ভ কৰিছে। ভোটেকোশী নদীৰ আকস্মিক বানৰ ফলত নেপালৰ ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ হৈ থকা দুগৰাকী লোকক 10 দিনৰ পাছত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। নেপালৰ সেনাবাহিনীৰ জনসম্পৰ্কৰক্ষী সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি সুৰংগটোৰ ভিতৰত শব্দ শুনাৰ পাছত উদ্ধাৰকাৰীসকলে অভিযান চলাই এই সফলতা লাভ কৰে। জৰুৰীকালীন দলসমূহে এতিয়ালৈকে 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। বিগত মাহৰ 26 তাৰিখে নেপাল তিব্বত সীমান্তৰ সমীপত হিমবাহ খহি পৰাৰ পাছত হোৱা আকস্মিক বানৰ ফলত নেপালৰ উত্তৰাঞ্চল আৰু মধ্য নেপালৰ ভালেমান অঞ্চল ধবংসস্তূপত পৰিণত হয়। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দাৰ্শনিক ঐতিহ্যক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীকৃষ্ণৰ আদৰ্শক আঁকোৱালি লৈ বিকশিত ভাৰত আৰু সামগ্ৰিক বিকাশৰ বাবে অবিৰতভাৱে কাম কৰি যোৱাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু বাৰ্তাই সত্য, ধৰ্ম, কৰ্তব্য আৰু সৎ আচৰণৰ পথ ল'বলৈ সকলোকে অনুপ্ৰাণিত কৰে। তেওঁ জনসাধাৰণক ভগৱান শ্ৰীকৃষ্ণৰ চিৰন্তন শিকনিসমূহক নিজৰ জীৱনত আঁকোৱালি লোৱাৰ সংকল্প লৈ সমাজত ঐক্য, শান্তি আৰু সম্প্ৰীতি শক্তিশালী কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক বাৰ্তাত নিঃস্বাৰ্থ কৰ্মৰ গভীৰ প্ৰেৰণা নিহিত হৈ আছে, যি মানৱতাক অহৰহ পথ প্ৰদৰ্শন কৰি আছে। শ্ৰীমোদীয়ে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি আৰু পূজাৰ প্ৰতি উৎসৰ্গিত এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰাৰ কামনা কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণই সকলোকে আশীৰ্বাদ প্ৰদান কৰি থাকিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জন্মাষ্টমী উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীকৃষ্ণৰ লীলাৰ ব্যাখ্যা থকা শ্ৰীমদ ভাগৱত গীতাই কৰ্তব্য, বিবেচনা আৰু সকলোৰে কল্যাণৰ প্ৰতি প্ৰেৰণা যোগায় বুলি মত প্ৰকাশ কৰে। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ আশীষেৰে দেশৰ জনসাধাৰণৰ বাবে সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনে বুলি উল্লেখ কৰি প্ৰতিটো পৰিয়ালৰ জীৱন আনন্দ আৰু নতুন শক্তিৰে ভৰি পৰক বুলি আশা প্ৰকাশ কৰে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে গোকুল আৰু বৃন্দাবনৰ মন্দিৰসমূহৰ লগতে বাসগৃহসমূহো সজাই পৰাই তোলা হৈছে। চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টী আজি বিয়লি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ডেনমাৰ্কৰ যুটি কিম আষ্ট্ৰপ আৰু এণ্ডাৰ্ছ স্কাৰুপ ৰামছো ছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:10 আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে যোৱা নিশাৰ এখন খেলত ফ্ৰান্সৰ টুমা জুনিয়ৰ পপোভ আৰু খ্ৰীষ্টো পপোভক 21-17, 22-24, 21-9 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে পুৰুষৰ ছিংগলছত কিদাম্বি শ্ৰীকান্ত আজি ছেঞ্জনত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত হংকঙৰ লি চিউক ইউৰ হাতত 16-21, 16-21 গেমত পৰাস্ত হয়। ইয়াৰ পূৰ্বে মহিলাৰ ছিংগলছত কালি তন্ভি শৰ্মাই জাপানৰ টোমোকা মিয়াজাকিৰ বিৰুদ্ধে 21-17, 18-21, 21-16 গেমত পৰাস্ত হোৱাৰ পাছত ভাৰতৰ মহিলাৰ ছিংগলছৰ অভিযানৰ ইমানতে সামৰণি পৰে। ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত বিশ্বৰ পঞ্চদশ বাছনিৰ খেলুৱৈ কাৰেন খাচানোভে চতুৰ্থ বাছনিৰ ফেলিক্স অগাৰ এলিয়াছেমিক 6-7, 6-3, 6-2, 6-2 পইণ্টৰ ব্যৱধানত পৰাভূত কৰি বৃহৎ অঘটন সৃষ্টি কৰিছে। খাচানোভৰ এই জয়লাভ বিশ্বৰ শীৰ্ষস্থানৰ 10 গৰাকী খেলুৱৈৰ বিৰুদ্ধে তেওঁৰ প্ৰথমটো বিজয় হিচাপে পৰিগণিত হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামানক এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে US-05 নামৰ কৃত্ৰিম উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। নতুন দিল্লীত আজিৰে পৰা ব্ৰিটছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282লৈ বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম অভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছোঁ কংকনা দাসৰ কণ্ঠত 2টি লোকগীত। বাদ্যযন্ত্ৰত সংগত কৰিছে দোতৰাত বিমল চন্দ্ৰ দাস, ডগৰত অৱনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাচনত নিকুঞ্জ মেধিয়ে।

0: কঙ্কনা দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। বাদ্যযন্ত্ৰত সংগত কৰিলে দোতৰাত বিমল চন্দ্ৰ দাস, ডগৰত অৱনী বৈশ্য, বাঁহীত নিকুঞ্জ পাঠক আৰু পাৰ্কাচনত নিকুঞ্জ মেধিয়ে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপাহাৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the Midday News. The headlines. Country gets first sub-geosynchronized Earth observation satellite. Prime Minister Narendra Modi says successful launch reflects growing capabilities of India's space sector. BRICS Chief Justices Forum begins in New Delhi to deliberate upon contemporary issues concerning justice.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদী স্থাপন কৰি পূজা অৰ্চনা কৰা হয়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। নিশা কৃষ্ণ জন্মৰ নাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোঁসাই

0: সন্দৰ্ভত আজি পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। ইয়াৰ উপৰিও পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰ গণককুচী সত্ৰটো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যামসুন্দৰ আখৰা, ৰাধামাধৱ আখৰা, গোপাল আখৰা, গৌৰীনাথ মন্দিৰ আদিতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 শতাধিক নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উলাবৰী শীতহাতিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন নাৱে অংশগ্ৰহণ কৰিছে। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰেলপথত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেল সেৱা ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত এই ৰেলপথেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল উত্তৰ পূব সীমান্তৰ ৰেলৱে বাতিল কৰিছে। ৰেল বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ হাইলাকান্দিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে, জামিৰা ৰেল ষ্টেচনৰ পৰা প্ৰায় 75 কিলোমিটাৰ নিলগৰ ৰেলপথত মাটি খহি পৰাৰ ফলত ৰেল চলাচল ব্যাহত হৈছে। এই ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত চাইৰাং গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন হাইলাকান্দি ৰেল ষ্টেচনত আবদ্ধ হৈ আছে। অসম আৰু মিজোৰামৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ এই ৰেলপথত ৰেল সেৱা ব্যাহত হোৱাৰ বাবে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আনহাতে ৰেলপথ মুকলি কৰাৰ অভিযান অব্যাহত ৰখা উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত যাত্ৰা বাতিল কৰা ৰেলগাড়ীৰ যাত্ৰীসকলক ভাড়াৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰিছে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অহা বছৰৰ 19 আৰু 20 ফেব্ৰুৱাৰীত চলো চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত কালি জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা কৃষি পদ্ধতিকে ধৰি বিভিন্ন পৰম্পৰাক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সাঁচি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে প্ৰায় 71খন এনে তথ্যচিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তীয়ে এই ক্ষেত্ৰত ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহায় লোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰী বিমল বৰে চলচ্চিত্ৰ মহোৎসৱখন সফলভাৱে অনুষ্ঠিত কৰাৰ দিশত সাংস্কৃতিক বিভাগৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। বৈঠকত চলচ্চিত্ৰৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ ঐতিহ্যক উদযাপন কৰি এই মহোৎসৱক প্ৰাণৱন্ত আৰু অৰ্থপূৰ্ণ মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰিব সাক্ষাৎ গ্ৰহণ কৰিব জিন্তিৰাণী ডেকাই। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ইয়াৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত হ'বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অধ্যাপক, প্ৰশাসনিক মুৰববী আৰু ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে মহিৰুগৰাকীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে। ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সেইদিনাৰ জন্মদিনৰ কাৰ্যসূচীত 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক গীতটি পৰিৱেশন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে তুমি আহিবা বুলি শীৰ্ষক সব্য সপুৰাটিৰ পৰা সংগীতা বৰঠাকুৰৰ কণ্ঠত দুটি গীত।

ইমান পৰে শ্ৰোতাসকলে সংগীতা বৰঠাকুৰৰ কণ্ঠত তুমি আহিবা বুলি শীৰ্ষক শ্ৰব্য সফুৰাটিৰ পৰা দুটি গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ আজি 17 দিন 2026 খ্ৰীষ্টাব্দৰ 4 ছেপ্টেম্বৰ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজি বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM-ৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে নিৰঞ্জন বড়ো, মঞ্জু বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছে গোবিন ছেত্ৰী আৰু ৰাজীৱ গগৈ। ডিউটি ৰুমত তৈলুক্য বৰা। পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰশান্ত কক্ষত আপোনালোকৰ কাষত এয়া মই ৰশ্মিৰেখা ভূঞা।

মহাত্মা গান্ধীয়ে কৈছিল, ঈশ্বৰ মানে হ'ল সত্য, সত্য মানে হ'ল শান্তি, নিঃসন্দেহে ঈশ্বৰ সত্যৰ সমৰ্থক, সত্যৰ সদায়েই জয় হয়।

ছক্ৰেটিছে কৈছিল, ধন হেৰালে একোৱে নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়।

এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্থ আকাশ। আজিৰ অৰ্থ আকাশ অনুষ্ঠানত দিহানাম আগবঢ়াইছো। অনুষ্ঠানৰ প্ৰথমেই শুনক কুইন হাজৰিকাৰ কণ্ঠত এটি দিহানাম।

কৃষ্ণ, হে

have

ইমান পৰে শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত কেইটিমান দিহানাম শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

কণ্ঠত জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজি অধিৱেশনৰ অনুষ্ঠান পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পিছতেই শুনিবলৈ পাব গীতালী। আজিৰ গীতালী অনুষ্ঠানত শ্ৰোতাসকলক হিন্দী বলছবিৰ কেইটিমান গীত শুনোৱা হ'ব। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:05 দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 শুনিবলৈ পাব ভদাই চোতালৰ মেল। আজিৰ দিনটো অনুষ্ঠানটি শুনিবলৈ পাব 7:50। 8:00 মুখ্য বাতৰি। 8:02 আমাৰ উপন্যাস পাঠ অনুষ্ঠানত শান্তনু কুলনন্দন উপন্যাসখনি শুনিবলৈ পাব, ৰচনা পূৰবী বৰমুদৈ। 8:20 প্ৰচাৰ কৰা হ'ব ভূপেন হাজৰিকাৰ কণ্ঠত কেইটিমান গীত। 8:45 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 প্ৰচাৰ কৰা হ'ব খেল জগত, আগবঢ়াব প্ৰাণজিৎ বৰুৱাই। 9:30 বৰ্ণালী। 10:00 শুনিবলৈ পাব এখনি আলেখ্য অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰচনা ভূপেন গোস্বামীৰ। শ্ৰোতাসকল, 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ ঘোষণা। এতিয়া আগবঢ়াইছোঁ গীতালী। আজিৰ গীতালী অনুষ্ঠানত শ্ৰোতাসকলক হিন্দী বলছবিৰ কেইটিমান গীত শুনাবলৈ লৈছোঁ। অনুষ্ঠানৰ প্ৰথমেই শুনক জুদাই বলছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু অনুৰাধা পাৰোৱালৰ কণ্ঠত।

0: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
1: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
0: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
2: গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সুখবিদৰ সিঙৰ কণ্ঠত এটি গীত।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে 6:42 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 ক্ৰমে দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজত চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰা বাতিল; ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন; দৰঙত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জন্মাষ্টমীৰ কাৰ্যসূচীত অংশগ্ৰহণ; ৰাজ্যৰ 15 শিক্ষকক কাইলৈ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰদান; পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ বিশেষ পৰ্যালোচনা বৈঠক; আৰু নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282 বৃদ্ধি। বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজৰ ৰেলপথছোৱাৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল বাতিল কৰা হৈছে। এই ভূমিস্খলনৰ ফলত আইজলৰ ছাইৰাং ৰেল ষ্টেচনৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰেলসমূহ বাতিল কৰাৰ লগতে গন্তব্যস্থান সলনি কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা মতে, কালি সন্ধিয়া প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন হৈ জামিৰা আৰু বৈৰৱীৰ মাজৰ ৰেলপথৰ কাটাখাল বৈৰৱী খণ্ড ক্ষতিগ্ৰস্ত হয়। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ষতিগ্ৰস্ত ৰেলপথছোৱাৰ মেৰামতিৰ কাম চলাই থকাৰ লগতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ভূমিস্খলনৰ ফলত প্ৰায় 70 ৰেলপথ ক্ষতিগ্ৰস্ত হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। অঞ্চলটোত প্ৰত্যক্ষ পথ যোগাযোগৰ সুবিধা নথকাত পুনৰুদ্ধাৰ কাৰ্য অধিক প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰেলপথ মেৰামতিৰ কাম অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী ছাইৰাং এক্সপ্ৰেছ, শিলচৰ বৈৰৱী এক্সপ্ৰেছ, ছাইৰাং কলকাতা এক্সপ্ৰেছ ৰেলৰ সেৱা আজি বাতিল কৰাৰ বিপৰীতে বৈৰৱী শিলচৰ এক্সপ্ৰেছ আৰু শিলচৰ ছাইৰাং এক্সপ্ৰেছ ৰেলৰ সেৱা আজি আৰু কাইলৈৰ বাবে বাতিল কৰা হৈছে। ইপিনে, ৰেল সেৱা বাতিলৰ ফলত আবদ্ধ হৈ পৰা যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱে ব্যৱস্থা লৈছে বুলি জনসংযোগ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে জামিৰা, বৈৰৱী আৰু ছাইৰাং ষ্টেচনত যাত্ৰীসকলক খোৱাপানী আৰু লঘু আহাৰৰ যোগান ধৰা হৈছে। তদুপৰি যাত্ৰীসকলক সঠিক তথ্যৰ যোগান, টিকটকে ধৰি অন্যান্য সুবিধা লাভৰ ক্ষেত্ৰত সহায়ৰ বাবে গুৱাহাটী, লামডিং, নাহৰলগুণ, বদৰপুৰ আৰু ছাইৰাঙত হেল্প ডেস্ক স্থাপন কৰা হৈছে বুলি শ্ৰীশৰ্মাই প্ৰকাশ কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে আৰু উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰ হৈ উঠিছে। ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দৰঙৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰ্ণয় সত্ৰত জন্মাষ্টমীৰ কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক পৰম্পৰাৰ কথা সোঁৱৰি কয় যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু জিলাখনৰ বৈষ্ণৱ আন্দোলনে ভাৰতৰ ইতিহাস আৰু ঐতিহ্যক বিশেষভাৱে সমৃদ্ধ কৰিছে। অনুষ্ঠানত তেওঁ অসমৰ সত্ৰ আৰু নামঘৰসমূহক সংস্কৃতিৰ বিদ্যালয় আৰু আধ্যাত্মিক সচেতনতাৰ কেন্দ্ৰবিন্দু, কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ বাহক তথা সামাজিক একতাৰ স্তম্ভ হিচাপে অভিহিত কৰে। উত্তৰ গুৱাহাটীৰ

0: ৰাজ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সত্ৰনগৰী বৰপেটাতো আজি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত সবিশেষ কৈছে আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰা হয়। কৃষ্ণাষ্টমী তিথিত এই উৎসৱ বৰপেটা সত্ৰই পালন কৰে। জন্মাষ্টমীৰ দিনা ৰাতি নাম প্ৰসংগৰ পাছতে গায়ন বায়নৰ দ্বাৰা গুৰু আসনৰ সন্মুখত সৰু ধেমালি বজাই গোপাল এটাৰ জন্মযাত্ৰা নাটকখন উপস্থাপন কৰা হয়। ইয়াৰ পূৰ্বে মণিকূট গৃহৰ পৰা দৌল গোবিন্দ আৰু কলীয়া গোসাঁইৰ মূৰ্তি নামঘৰৰ দক্ষিণৰ বগা কাপোৰে ঘেৰি লোৱা নিৰ্দিষ্ট স্থানলৈ উলিয়াই অনা হয়। তাৰ পাছত শ্ৰীকৃষ্ণৰ জন্ম সম্পৰ্কীয় কৰ্মসমূহ সমাপন কৰা হয়। সেই কৰ্মখিনি সমাপন হোৱাত পুনৰ গোসাঁই মণিকূটত স্থাপন কৰা হয়। নিশা উপবাসে থকা জীয়ৰী বোৱাৰীসকলে কীৰ্তন ঘৰৰ
0: মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। ঐতিহ্যমণ্ডিত ভোগপুৰ সত্ৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি উপলক্ষে 6খন উদাসীন সত্ৰৰ 27গৰাকী বৈষ্ণৱ আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই সন্দৰ্ভত সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে এইদৰে কয়।
2: উদাসীন বৈষ্ণৱসকলক আমি কৃতজ্ঞতা জনোৱা আৰু এই পবিত্ৰ ভাদ মাহৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখন আমি আধ্যাত্মিক মুকলি মঞ্চ উদ্বোধন কৰিছোঁ আৰু এই মুকলি মঞ্চই কথা নকয়, ইয়াৰ পৰিৱেশে কথা ক'ব। আমি 101 বৈষ্ণৱক অন্নবস্ত্ৰ অৰিহণাৰে এবছৰত ভাবিছোঁ আৰু তেনেকুৱা আমাৰ বিদগ্ধ দাৰ্শনিক বৈষ্ণৱ সাধুসন্তকো আমি কৰিম। আৰু
0: পশ্চিমবংগৰ কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা হয়। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা অনুসৰি পুৱা গুৰু বন্দনাৰে জন্মাষ্টমী শুভাৰম্ভ কৰা হয়। দিনৰ ভাগত সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতে ভাগৱত পাঠ কৰাৰ লগতে নাম প্ৰসংগ অনুষ্ঠিত হয়। বিয়লি আইসকলৰ নাম আৰু কৃষ্ণৰ বন্দনাৰে জন্মাষ্টমীৰ সামৰণি পৰে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ উলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উলাবৰী হিত সাধনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 নাও খেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন নাৱে অংশগ্ৰহণ কৰে। শিলচৰৰ শ্যামসুন্দৰ আখৰা, ৰাধা মাধৱ আখৰা, গোপাল আখৰা, গৌৰী আদিতো জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন কৰা হ'ব। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত প্ৰতিবছৰে 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে কাইলৈ অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে শিক্ষক দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাছনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিভিন্ন আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময়মতে লাভ কৰে তাৰ বাবে আঁচনিসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক বিভাগীয় কাম কাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীবৰাই যোগ্য বিষয়া কৰ্মচাৰীৰ সময়মতে পদোন্নতি নিশ্চিত কৰা, খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰা আৰু বিভাগটোৰ সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত গ্ৰামাঞ্চলৰ সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰি জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান

0: অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: ডক্টৰ ভূপেন হাজৰিকাৰ স্বদেশপ্ৰেম আছিল অতি নিভাজ। তেওঁৰ দেশাত্মবোধ, দেশপ্ৰেম, এগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয় নিগৰি ওলোৱা স্বদেশপ্ৰেম, নিজৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি ভালপোৱা সেয়া প্ৰতিধ্বনিত হৈছিল ভালেসংখ্যক কালজয়ী গীতৰ মাজেৰে। নিজৰ মাতৃভূমিৰ প্ৰতি তেওঁৰ যি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেমৰ মনোভাৱ সেয়া সুন্দৰকৈ ফুটি উঠিছে এই গীতৰ মাজেৰে।
2: অসম আমাৰ ৰূপহী গুণৰো নাই কে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে।
1: 1962 চনৰ চীনৰ আক্ৰমণৰ সময়ত বোমডিললৈ গৈ তেওঁ শত্ৰুৰ নৃশংসতা প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় সেনাৰ মৃতদেহৰ প্ৰতি শত্ৰুসেনাই ন্যূনতম সন্মানো প্ৰদৰ্শন নকৰাত দুখ আৰু ক্ষোভত ফাটি পৰিছিল তেওঁৰ শিল্পী মন। ক্ষোভত তেওঁ আৰু লিখিছিল, গা সিঁয়ৰি উঠিল কিবা এটা প্ৰতিশোধৰ উত্তেজনাত, যি উত্তেজনাই চীনাহত লুকাই থকা টাৱাঙৰ সেই পাহাৰকেইটাৰ পিনে আমাক যেন মৰিবলৈ মাৰিবলৈ লৈ যাবগৈ। এগৰাকী শিল্পীৰ বুকুত লুকাই থকা দেশপ্ৰেমী সৈনিকজনৰ অৱস্থিতিটো এই মন্তব্যই প্ৰমাণ কৰিছিল মৃত সৈনিকৰ প্ৰতি গভীৰ দুখবোধ। টেঙাভেলী সামৰিক শিবিৰত সতোৰে চলোৱা বৰ্বৰ আক্ৰমণৰ কথা মনত পেলাই পাছত তেওঁ লিখিছিল সেই মৃত্যু অপৰাজয় শীৰ্ষক কালজয়ী গীতটি।

0: ৰাজ্যৰ প্ৰায় 99% লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ভাৰতীয় এক পৰিচয় প্ৰাধিকৰণ অৰ্থাৎ ইউ আই ডি এ আইৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক এছ কে ছাক্সেনাই প্ৰকাশ কৰিছে। বৰপেটা চহৰৰ সৰ্বানন্দ পথত আজি এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত অংশ লৈ সঞ্চালকগৰাকীয়ে এইদৰে কয়, আধাৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধানত সহায়ক হোৱাকৈ স্থাপন কৰা এই কেন্দ্ৰটো বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে মুকলি কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই।
1: নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282 বৃদ্ধি হৈছে। নেপালৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটুৱান অঞ্চলত 359গৰাকী, ৰাছুৱাত 140, গোৰ্খাত 72, ধাডিঙত 60 আৰু টানাহুত 38গৰাকী লোকৰ মৃত্যু হৈছে। এতিয়াও 5053গৰাকী লোক সন্ধানহীন হৈ আছে। নেপাল চৰকাৰে নিহতসকলক চিনাক্ত কৰাৰ বাবে ডি এন এ পৰীক্ষা আৰম্ভ কৰিছে। ভূটেকোচি নদীৰ আকস্মিক বানৰ ফলত নেপালৰ ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ হৈ থকা দুগৰাকী লোকক 10 দিনৰ পাছত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। নেপালৰ সেনাবাহিনীৰ জনসম্পৰ্কৰক্ষী সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি সুৰংগটোৰ ভিতৰত শব্দ শুনাৰ পাছত উদ্ধাৰকাৰীসকলে অভিযান চলাই এই সফলতা লাভ কৰে। জৰুৰীকালীন দলসমূহে এতিয়ালৈকে 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক কাম কাজ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। একাধিক কাৰ্যসূচীৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আজি শিলচৰত উপস্থিত হয়। বিজেপিৰ জিলা কাৰ্যালয়ত দলীয় কৰ্মী আৰু সমৰ্থকৰ অভিবাদন গ্ৰহণ কৰি তেওঁ মৰ্চাৰ পদাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰে। সভাত সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে মন্ত্ৰী কৌশিক ৰায় আৰু দলীয় সাংসদ তথা বিধায়কসকল উপস্থিত থাকে। কাইলৈ শিলচৰত হ'বলগীয়া বিজেপিৰ বিশাল কৰ্মী সন্মিলনত দলৰ ৰাজ্যিক সভাপতিগৰাকী অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি হাতছিঙিমাৰীৰ দলীয় কাৰ্যালয়ত এখন কৰ্মী সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ 35খন গাঁও পঞ্চায়তৰ সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত মানকাছৰ সমষ্টিৰ বিধায়ক মহিবুৰ ৰহমানে দলীয় কৰ্মীসকলৰ সৈতে বিভিন্ন উন্নয়নমূলক বিষয়ত আলোচনা কৰে। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ভাৰতে হংকঙক 137 ৰানত পৰাস্ত কৰে। ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ

0: and Anders Karu Rasmussen in a thrilling three-game quarterfinal at Shenzhen. And that is the end of this news bulletin.
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উপলক্ষে জন্মাষ্টমী উৎসৱ আজি সমগ্ৰ দেশতে ধৰ্মীয় বিশ্বাস আৰু উলহ মালহেৰে পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীয়ে EOS-05 নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। নেপাল আৰু তিব্বতত হঠাতে অহা প্ৰলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1282 হৈছে আৰু ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ঐতিহ্যক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক বাৰ্তাত নিস্বাৰ্থ কৰ্মৰ গভীৰ প্ৰেৰণা নিহিত হৈ আছে, যি মানৱতাক অহৰহ পথ প্ৰদৰ্শন কৰি আহিছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে গকুল আৰু বৃন্দাবনতো মন্দিৰ আৰু বাসগৃহসমূহ সজাই পৰাই তোলা হৈছে। অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হৈছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচি সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300+ নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী আৰু অভিযন্তাসকলক EOS-05 নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ প্ৰথমটো ইমেজিং কৃত্ৰিম উপগ্ৰহ OS-05 GEO চিংকনাইজ কক্ষপথৰ পৰা সফল উৎক্ষেপণ দেশৰ মহাকাশ যাত্ৰাৰ এটা উল্লেখনীয় সফলতা। শ্ৰীৰাধাকৃষ্ণনে লগতে কয় যে ই ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও EOS-05 নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তা শ্ৰীমোদীয়ে এই সফল উৎক্ষেপণৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰু ক্ৰমবৰ্ধমান সামৰ্থ্যৰ প্ৰতিফলন ঘটা বুলি মত প্ৰকাশ কৰে। ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা সহযোগিতাই দেশখনৰ মহাকাশ আঁচনিসমূহলৈ নতুন শক্তিৰ যোগান ধৰা বুলি উল্লেখ কৰি এই সফলতাক তেওঁ মহাকাশ গৱেষণা সংস্থাটোৰ বৃহৎ সাফল্য তথা দেশবাসীৰ বাবে গৌৰৱৰ কাৰণ বুলি অভিহিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও EOS-05 নামৰ কৃত্ৰিম উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ শলাগ লৈছে। এই সফল উৎক্ষেপণৰ ফলত গ্ৰহটোৰ গতিবিধি নিৰীক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য অধিক শক্তিশালী হৈ উঠাৰ লগতে দেশখনৰ মহাকাশ সম্পৰ্কীয় আঁচনিসমূহৰ সামৰ্থ্য বৃদ্ধি পাব বুলি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। একেদৰে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ তামিলনাডুৰ চেন্নাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া ভাল্ভছ 2026ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইণ্ডিত ইণ্ডিয়া ভাল্ভছ ৰেজিষ্ট্ৰী মুকলি কৰিব। তেওঁ ইয়াৰ উপৰি দিনমালাৰ বাতৰি কাকতৰ 75 বছৰ উপলক্ষে এটা ডাক টিকট উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ আজিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আরব আমিরি রাষ্ট্র, বেলারুশ, কাজাখাস্তান, দক্ষিণ আফ্রিকা, ইরান আর উজবেকিস্তানের ন্যায়িক প্রতিনিধি দলের মুরব্বী সকলের সঙ্গে সুকিয়াক দ্বিপাক্ষিক বৈঠকত অংশগ্রহণ করে। এনে বৈঠকত সংশ্লিষ্ট দেশসমূহের সঙ্গে পারস্পরিক স্বার্থজড়িত ন্যায়িক বিষয়সমূহ প্রত্যক্ষ মত বিনিময় তথা আলোচনা হওয়ার এই দ্বিপাক্ষিক বৈঠকসমূহে অংশগ্রহণকারী দেশসমূহের ন্যায়পালিকার মাজত সম্পর্ক তথা সহযোগিতা অধিক শক্তিশালী করে তুলব বলে আশা করা হয়েছে। উল্লেখযোগ্য যে তিনিদিনিয়াক আয়োজিত এই সম্মিলনে অংশগ্রহণকারী ন্যায়পালিকাসমূহক ন্যায় প্রদান, আন্তঃরাষ্ট্রীয় সমস্যার সমাধান, প্রযুক্তি তথা দীর্ঘস্থায়ী উন্নয়ন আদির লেখিয়া সাম্প্রতিক বিষয়সমূহক আলোচনা করার সুবিধা প্রদান করার ন্যায়িক খণ্ডর নেতৃস্থানীয় ব্যক্তিসকলের মাজত ভিন ভিন বিষয়ক পারস্পরিক মত বিনিময় পথ প্রশস্ত করব। নেপাল আর তিব্বতত হঠাতে অহা প্রলয়ংকারী বানর ফলত মৃত্যু হওয়া লোকের সংখ্যা 1282 হয়েছে। নেপালের আরক্ষী সূত্রে জানা অনুসরি সিটুয়ান অঞ্চলত 359, রাসুয়াত 140, গুর্খাত 72, ধাদিংত 60 আর টানাহুত 38 লোকের মৃত্যু হয়েছে। কাঠমান্ডুর চিকিৎসালয় চিকিৎসাধীন অবস্থাত 2 লোকের মৃত্যু হয়। দুর্যোগ প্রশমন আর ব্যবস্থাপনা কর্তৃপক্ষ সূত্র অনুসরি কালি সন্ধ্যা পর্যন্ত 5053 লোক নিরুদ্দেশ হয়ে থাকার তথ্য লাভ করা গৈছে। নেপাল সরকারে

0: নিহতসকলক চিনাক্ত কৰাৰ বাবে ডি এন এ পৰীক্ষা আৰম্ভ কৰিছে। ভূটেকুচি নদীৰ আকস্মিক বানৰ ফলত নেপালৰ ত্ৰিশুলি থ্ৰীয়ে জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ হৈ থকা দুগৰাকী লোকক 10 দিনৰ পাছত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। নেপালৰ সেনাবাহিনীৰ জনসম্পৰ্কৰক্ষী সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি সুৰংগটোৰ ভিতৰত শব্দ শুনাৰ পাছত উদ্ধাৰকাৰীসকলে অভিযান চলাই এই সফলতা লাভ কৰে। জৰুৰীকালীন দলসমূহে এতিয়ালৈকে 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। বিগত মাহৰ 26 তাৰিখে নেপাল তিব্বত সীমান্তৰ সমীপত হিমবাহ খহি পৰাৰ পাছত হোৱা আকস্মিক বানৰ ফলত নেপালৰ উত্তৰাঞ্চল আৰু মধ্য নেপালৰ ভালেমান অঞ্চল ধ্বংসস্তূপত পৰিণত হয়। উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা অভিযানৰ অংশ হিচাপে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰক সংস্থা অৰ্থাৎ নাৰ্কটিক কণ্ট্ৰল ব্যুৰৰ আগৰতলা শাখাই মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত 17,84,00,000 টকাৰ 22 কিলোগ্ৰাম মেটামফেটামাইন টেবলেট জব্দ কৰে। এই ঘটনাত ম্যানমাৰৰ এজন নাগৰিককে ধৰি 4 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাৰ মিজোৰাম কাৰ্যালয়ে স্থানীয় আৰক্ষী আৰু অনুসন্ধান সংস্থাৰ সহযোগত জোখাউথাৰ চাম্ফাই খণ্ডৰ ভাৰত ম্যানমাৰ সীমান্তৰ সমীপত 2 ছেপ্টেম্বৰৰ মাজনিশা অভিযান চলাই ম্যানমাৰৰ এজন নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰু লগতে প্ৰায় 11,41,00,000 মূল্যৰ মেটামফেটামাইন টেবলেট জব্দ কৰে। ত্ৰিপুৰাত কালি বিশ্ৰামগঞ্জৰ সমীপৰ এন চি পি আগৰতলা শাখাই এখন ডাম্পাৰৰ পৰা লুকুৱাই থোৱা অৱস্থাত 8 কিলোগ্ৰাম মেটামফেটামাইন টেবলেট জব্দ কৰে। এই ঘটনাত ত্ৰিপুৰাৰ 3 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নিচাযুক্ত ঔষধৰ নেটৱৰ্ক, আৰ্থিক সংযোগ আৰু উদ্দেশ্য প্ৰণোদিত গ্ৰাহকৰ সন্ধানত সংস্থাই অধিক তদন্ত চলাই আহিছে। নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰক সংস্থাই নাগৰিকসকলক সকলো সময়তে উপলব্ধ টোল ফ্ৰী হেল্পলাইন নম্বৰ 1933 জৰিয়তে ড্ৰাগছ সম্পৰ্কীয় যিকোনো তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনায়। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা টি টুৱেণ্টি এছিয়া কাপ 2026ৰ গ্ৰুপ বিৰ এখন খেলত আজি সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে যোৱা নিশা ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে হংকঙৰ বিৰুদ্ধে 107 ৰাণৰ বৃহৎ জয়েৰে এছিয়া কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উপলক্ষে জন্মাষ্টমী উৎসৱ আজি সমগ্ৰ দেশতে ধৰ্মীয় বিশ্বাস আৰু উলহ মালহেৰে পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীয়ে EOS-05 নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। নতুন দিল্লীত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। নেপাল আৰু তিব্বতত হঠাতে অহা প্ৰলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1282 হৈছে আৰু ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা টি টুৱেণ্টি এছিয়া কাপ 2026ৰ গ্ৰুপ বিৰ এখন খেলত আজি সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়া বিভাগ 266.66 মিটাৰ, কেলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আগবঢ়াইছোঁ ভদাই চোতালৰ মেল।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনিবলৈ লৈছোঁ ভদাইৰ চোতালৰ মেল।

0: মাষ্টৰ কাইতে দেখোন আহা আহা সোমাই আহা
1: হেৰ শুন পা হে মাষ্টৰ আহিছে বাহে অকমানহে আগুৱাই আন গৈ
0: অ তাকে মই গম পাইছো আহা মাষ্টৰ কাইতে সোমাই আহা
2: এ আগুৱাই নিব নালাগে দিয়া মই হে তোমাৰ নতুন আলহি নহয় নহয় এ ভদাই
1: হে আহা
2: অ
0: মাষ্টৰ কাইতে বহিলুৱা
2: এ ৰ ৰ ৰ বহি লম বাৰু এ ভদায়ে তুমি কি কামত লাগিছা হে এইখন দেখোন তুমি দাৰে চাচি আছা
1: এয়াহে কেতিয়াবা চাচিলো এতিয়া মই আমাৰ সম্পাহীৰ লগতহে কথাৰ মহলাহে মাৰিছো
2: অ এই পথাৰ মহলা মাৰিছা বাৰু হে আহিলাভিত কি হে সাজি থকা
1: তুমিতো হে হালোৱা আছাই বুলিয়ে ভাবিবা হে ভদাই যেতিয়া হালোৱা কিন্তু এইডাল হে হালোৱা আছাই নহয় এইডাল হল তোমাৰ হে আমাৰ হে তাহানিতে খেলা হে টাংগুটিৰ হে সঁজুলি
2: অ হয় নেকি এই টাংগুটিৰ হে সঁজুলিখিনি বনাই আছা কিন্তু কথা এটা নহয় এই বয়সত তোমাক কিহে পালেহে এই টাংগুটিত ধৰিলা নেকি খেলিবলৈ
1: নহয় আজি পুৱাতে সোমপাহীয়ে মনত পেলাই দিলে বোলে আমাৰ পোনাক দুইটি আহিব নহয় গতিকে হে নাতি তিনিটি আহিব সিহঁতক আমাৰ হে অসমীয়া পৰম্পৰাগতহে

0: খেলবিলাকৰ লগতহে চিনাকি কৰি দিয়াৰ এটাহে প্ৰয়াস কৰি মই সঁজুলি ভাগ বনাইছো।
1: এ হয় নেকি অ খুনপাহি?
2: মাষ্টৰ কাইটি, এইবাৰ তেখেতে এইটো কামত লাগিল। অৱশ্যে এইটো কাম বৰ ভাল কাম জানা। অসমৰ লুপ্ত পায় যিখিনি নোহোৱা হবলৈ ধৰিছে সেই খেল ধেমালিসমূহ আমাৰ নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াটো খুবেই দৰকাৰী।
1: ৰচোন ৰ, কথাখিনি বাৰু কলি, কিন্তু আজিৰ প্ৰজন্মই সেই তোৰ নাতিহঁতে এই টাংগুটি খেলিব নে সেই বজাৰত কিনা সেই ক্ৰিকেট বেট লৈ খেলিব?
2: সঁচা কথা ক'বলৈ গ'লে মাষ্টৰ কাইটি, তেওঁলোকে দুয়োটাই খেলিব লাগিব।
0: তাতকৈ বেছিকৈ সিহঁতে ভিডিঅ' গেমহে খেলিব।
1: অৱশ্যে হয়, আজিকালি ল'ৰা ছোৱালীবিলাকে খেলা ধূলা প্ৰায় বাদ দিছে। কিছু সংখ্যকে আমাৰ এই খেল যি পৰম্পৰা এ ধৰি ৰাখিছে, কিন্তু বেছিভাগে দেখা যায় আজিকালি সেই ঘৰতে বহি মোবাইলত হওক, এই কম্পিউটাৰত হওক, লেপটপত হওক, এই বিভিন্ন ভিডিঅ' গেম খেলত ব্যস্ত থাকে। কিন্তু আমাৰ এই অসমৰ যিখিনি থলুৱা খেল, এই যে ভদায়ে তুমি যে বনাই আছা এই আহিলাবিধ টাংগুটি, হা, এই ধৰণৰ সেইখিনি সময়ৰ যিখিনি আমাৰ থলুৱা খেল, সেইখিনিৰ এটা সুকীয়া অস্তিত্ব আছে, কিন্তু বৈশিষ্ট্য আছে।
0: আমাৰহে পৰম্পৰাগত যিমান খেল আছে সেই প্ৰতিবিধ খেলতে তোমাৰ সেই শৰীৰ চৰ্চা হয়। কিন্তু এতিয়া তোমাৰ সেই ভিডিঅ' গেম বা এনেধৰণৰ খেলত সেই মানসিক কিছু চৰ্চা হয়, কিন্তু সেই শাৰীৰিক চৰ্চা তোমাৰ একো নহয়। ফলত ল'ৰা ছোৱালীবিলাকে শকত আৱদ হৈ যায়।
1: এতিয়া চোৱাচোন, সাজ পাৰ বুলিয়ে কোৱা, খোৱা লোৱা, ধৰণ কৰণ, উৎসৱ পাৰ্বণ, খেলা ধূলা, হয়নে, বিভিন্ন ধৰণৰ সংস্কৃতি, এইবিলাকে হৈছে আমাৰ অসমীয়া জাতিৰ বৈশিষ্ট্য। আৰু এইবিলাক যেতিয়া নোহোৱা হৈ যাব, তেতিয়াহ'লে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব নোহোৱা হ'ব, নে কি কয় ভদাই?
0: কিয় নহয়, আমাৰ যিবিলাক পৰম্পৰাগত খেল এতিয়া লুপ্ত হ'বলৈ লৈছে, অৱশ্যে গাঁও অঞ্চলত কিছু কিছু খেল তোমাৰ আছে। গতিকে এই খেলবোৰক পুনৰুজ্জীৱিত কৰাৰ কাৰণে তোমাৰ মোৰ নিচিনা আঠবয়সীয়া মানুহবিলাকে আগভাগ ল'ব লাগিব। তাৰে আৰম্ভণি মই টাংগুটি দি কৰিম বুলি ভাবিছো।
1: হয় দিয়া, সেই অসমীয়া সমাজৰ অন্যান্য বৈশিষ্ট্যসমূহৰ লগতে অতীজতে সেই প্ৰচলিত হৈ থকা আমাৰ থলুৱা খেলসমূহ, মানে সেই খেলা ধূলাসমূহৰ বৈশিষ্ট্য আছিল, কিন্তু এই খেলা ধূলাসমূহৰ জৰিয়তে আমাৰ অসমৰ এই অসমীয়া জাতিৰ সংস্কৃতি হওক, অস্তিত্ব বৰ্তাই ৰাখিছিল। কিন্তু বৰ্তমান সময়ত সেইবিলাক হেৰাই যাবলৈ ধৰিছে। যদি আমাৰ অগ্ৰজসকলে এইখিনি ধৰি নাৰাখো বা এইখিনিৰ লগত যদি আমি পৰিচয় কৰি নিদিওঁ এই উঠি অহা প্ৰজন্মক, তেতিয়াহ'লে আমাৰ এইবিলাক খেল, থলুৱা খেলসমূহ একেবাৰে ধৰা নোহোৱা হৈ যাব।
0: তুমি যিহেতু পুৰণি আমাৰ সেই পৰম্পৰাগত খেলৰ কথা ক'লা, মই প্ৰথমতে সেই টাংগুটি খেলৰ কথা যেতিয়া ওলালে, মই টাংগুটিৰ মাইডাল যিহেতু বনাই আছো, টাংগুটি নহয় কেনেকুৱা খেল আছিল অকণমান মই ক'ব বিচাৰোঁ।
1: আৰু এইখিনিতে কৈ থওঁ, এই খেলবিধ বিশেষকৈ উজনি অসমত বেছিকৈ প্ৰচলিত আছিল।
2: অঁতো আমাৰ ঘৰৰ ফালে এই খেলবিধ ইমানেই প্ৰচলিত আছিল, সৰুতে আমি কম টাংগুটি খেলিলো নে মাষ্টৰ কাইটি?
1: টাংগুটিৰ কথা কওঁতে কোৱাচোন বাৰু, এই টাংগুটিৰ যি তোমাৰ আহিলাৰ পৰা একেবাৰে ইয়াৰ খেলাৰ যিখিনি নিয়মলৈ অলপ তুমি কৈ দিয়াচোন।
0: টাংগুটিক আচলতে সেই ভটাগুটি বা দুয়োবিধ বুলিয়ে নামাকৰণ কৰা হয়। আমাৰ একেবাৰে অতি প্ৰাচীন খেল সেই টাংগুটি খেলবিধ। অসমৰ সেই কিছুমান ঠাইত তোমাক সেই ইয়াক টাংগুটি বুলি কয়, সেই আৰু কিছুমান ঠাইত সেই ভটাগুটি বুলিও কোৱা। এইবিধ খেল সেই চেমনীয়াসকলৰ লগত সেই গৰু চৰাবলৈ গ'লে সেই পথাৰতে সমনীয়াহঁতৰ লগত খেলা
1: হয়।
0: এই খেলত তোমাৰ সেই 6 ইঞ্চিমান এডাল সেই বাঁহ বা কাঠৰ সেই মাৰি এডাল থাকে, আৰু সেই প্ৰতিজন খেলুৱৈ হাতত এডাল বাঁহ কাঠ বা কাঠৰ দীঘল লাঠি থাকে, সেই মই বনোৱা সেই সঁজুলিবিধৰ সাধাৰণতে তোমাৰ সেই বহল খোলা জেগাত এই খেলবিধ খেলা হয়। আৰু খেলৰ সময়ত মাটিত তোমাৰ প্ৰায় 4 ইঞ্চিমানৰ এটা সেই গাঁত কৰি লোৱা হয়, আৰু সেই স্থান বিশেষে কিছুমানে সেই গব বা সেই গব বুলিও তোমাৰ সেই গাঁতটোক নামাকৰণ কৰা হয়। তাৰ বলত বিভক্ত হৈ এইবিধ খেল খেলা হয়। প্ৰত্যেক দলতে তোমাৰ 6জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা কেতিয়াবা কিন্তু তোমাৰ সেই বঢ়া টুটাও হ'ব পাৰে। প্ৰত্যেক খেলুৱৈৰ হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ সেই খেলবিধত অন্তৰ্ভুক্ত হ'ব।
1: এই তুমি যে সাজি আছা সেই সঁজুলি,
0: এই সঁজুলিবিধে এই টাংগুটিৰ তোমাৰ সেই বাঠিডাল, ইয়াৰ লগতে সৰু অকণমান সেই তোমাৰ 4-5 ইঞ্চিমানৰ বাঁহৰ বা কাঠৰ টুকুৰা লাগে। সেই টুকুৰাটো আৰু এই সঁজুলিটোৰ হতুৱাই সদায় টাংগুটি খেলা হয়। ইটো দলত তোমাৰ সেই 6জন 6জনকৈ সেই প্ৰতিযোগী থাকে।
1: এই যে টাংগুটি, এই তুমি সজা সেই সঁজুলিটিৰ লগত এটা সৰু তোমাৰ লাঠি টুকুৰা বা সেই বাঁহ বা কাঠৰ টুকুৰা থাকে, অৰ্থাৎ আজি খেলি থকা সেই যে ক্ৰিকেটৰ এটা যেন আমাৰ এই যি বৈশিষ্ট্য, সেইখিনি যেন আমাৰ টাংগুটিত এই তাহানি দিনতে সেইখিনি প্ৰতিফলিত হয়।
0: লগতে বেডমিণ্টনৰ লগতো তুমি হেৰি যাব পাৰা।
1: আৰু এটা কথা ঠিক যে সেইখিনি সময়ত এই যে গৰখীয়াসকলে যেতিয়া গৰু চৰাবলৈ গোপ চৰা পথাৰলৈ যায়, তেতিয়া সেই তাত আজৰি সময়ত এই ল'ৰাসকলে এই টাংগুটি খেলি সময় তেওঁলোকে অতিবাহিত কৰে। আৰু তেতিয়াৰে পৰা এই টাংগুটি, মানে বিশেষকৈ সেই গৰখীয়াসকলৰ ক্ষেত্ৰতহে এই টাংগুটি বেছিকৈ

0: খেলা দেখা যায়।
1: এ হয় হয়, অবশ্যে এইবিধ খেলাতহে তোমাৰ এক্সিডেণ্টৰহে যথেষ্ট ভয় থাকে হে মাষ্টৰ। সেই সৰু সেই লাঠিৰ টুকুৰাটো যেতিয়া সেই মাৰ মাৰি দিয়া হে গৈ পেলাই সেই কাৰোবাৰ মূৰত পৰক, তোমাৰ সেই মুখত পৰক, অঘটন ঘটাৰো এটা সেই আশংকা নথকা নহয় হে মাষ্টৰ।
0: ঠিকে কৈছা তুমি।
1: অসমীয়া জনজীৱনৰ একেবাৰে অতি জনপ্ৰিয় খেল হ'ল তোমাৰ টাংগ। বিশেষকৈ সেই গাঁৱৰ চেমনীয়াসকলে যেতিয়া সেই গৰু চৰাবলৈ যায় তেতিয়াহে মুকলি পথাৰত সেই টাংগুটি খেলা হয়। টাংগুটিৰ কাৰণে সেই মই বনোৱা এই সঁজুলিবিধ, এই সঁজুলিবিধ লাগে সৰু এটুকুৰ তোমাৰ সেই বাঁহ বা কাঠৰ টুকুৰা লাগে। তুমি সেই মজিয়াতে সেই গাঁত এটা কৰি গাঁতটোত তোমাৰ সেই সৰু মাৰিডাল থৈ এই ডাঙৰ মাৰিডালেৰে সেইডাল ওপৰলৈ মাৰি তেনেকে আকৌ দুকুব মৰা হয়। এই খেলবিধ কিন্তু আমাৰ সেই সৰু ল'ৰা ছোৱালীক খেলিবলৈ সেই আমাৰ মা দেউতাহঁতে মানা কৰিছিল, কাৰণ সেই চকু মুখে লাগি যাব পাৰে নহয়। সেইকাৰণে সেই চেমনীয়া আৰু সেই ডেকাহঁতৰ কাৰণে সেই টাংগুটিটো সেই উপযুক্ত খেল আছিল।
0: তুমি যে কলা মাৰিডালেৰে এই টুকুৰাটো মাৰি পঠিয়াই, হা, এই মাৰি পঠিয়াওঁতে গুটিটো য'ত পৰে তাৰ পৰা টাংডালেৰে এই গাঁতটোলৈকে কিমান টাং হ'ল, অৰ্থাৎ কিমান লাঠিটোৰে কিমান জোখ হ'ল, সেইখিনি জোখ বুজিছানে। যিগৰাকী খেলুৱৈ সৰহ সংখ্যক টাং পাব বা টাং হ'ব, অৰ্থাৎ জোখটো বেছি হ'ব,
1: দূৰলৈ যোনেহে মাৰি পঠিয়াব
0: পাৰিব, এই জোখটো নিৰ্ধাৰিত হ'ব, যাৰ বেছি দূৰত পেলাইছে তেওঁৱে জয়ী হৈছিল। তাৰপিছত আন এবিধ খেল বৰ জনপ্ৰিয় আছিল সেইখিনি সময়ত, সেই ঘিলাখ। এই খেলবিধ তোমাৰ অসমৰ অতি প্ৰাচীন খেল বুলি কোৱা, আমাৰ সমাজৰ পৰা লোপ পাই আহিছে অৱশ্যে এই ঘিলা খেল। এই খেল গাঁৱত সৰু সৰু সেই পাত গাভৰু ছোৱালীবিলাকৰ মাজত এতিয়াও সেই চেগা চুৰুকাকৈ প্ৰচলন হৈ আছে কিন্তু।
1: আছে আছে, আমাৰ সেই উজনিৰ ফালেও সেই আমাৰ মানে সেই সোনপাহিহঁতৰ ঘৰৰ ফালৰ কথা কৈছো, সেইফালেও কিন্তু এতিয়াও সেইবোৰ খেল খেলে হে মাষ্টৰ।
0: অৱশ্যে কি জানিছানে, খেলাৰ বাবে প্ৰয়োজনীয় ঘিলা এই ব্যৱহাৰ নকৰে যদিও ফুলাকুটি লৈ হলেও এই ঘিলাবিধ জীয়াই ৰাখিছে। কাৰণ আগতে এই ঘিলা গুটি যিটো হাবিত তোমাৰ এই যে লতা এবিধ থাকে নহয়, ঘিলা লতা বুলি কয় নেকি, এই ঘিলা লতাৰ পৰা সেই ঘিলাটো আনিছিল আৰু সেই ঘিলা যিটো গুটি তাৰ দ্বাৰা এই খেলবিধ খেলিছিল। ঘিলা খেলিবৰ বাবে চোতালত আস্তানি ঘৰ বা কোঠালি নিশ্চয় টানি লয়, নিশ্চয় সোনপাহিয়ে সৰুতে খেলিছিলি।
2: ঠিকেই কৈছা মাষ্টৰ কাইটি, আমি খেলিছিলো। এই ঘিলা খেলিবৰ বাবে চোতালত আস্তানি ঘৰ বা কোঠালি বাছি ল'বলগীয়া হয়। ঘৰৰ চৌহদৰ অন্য ঠাইত মাটিত আগ মৰাটো আমাৰ জনসমাজত শুভ নহয় বুলি প্ৰচলিত আছে। গতিকে ছোৱালীবিলাকে বিশেষকে আমিবোৰে এই ঘিলা খেলিবলৈ আগ মাৰিলে বৰ গালি খাইছিলো জানা।
0: তথাপি জানো খেলিবলৈ এৰিছিল?
2: নাই নাই, খেলিবলৈ এৰা নাছিলো। অৱশ্যে খেলাৰ অন্তত সেয়া আঁচবোৰ মুহাৰি চিন নোহোৱা কৰি যোৱাৰ চৰ্ততহে খেলা খেলিবলৈ আমাক দিছিলে।
0: নহলে সেই দেউতা হওক ককাৰ হওক উকিল
2: পালেহেঁতেন। তাৰোপৰি মাষ্টৰ কাইটি আৰু এবিধ খেল আছে নহয়, এই তোমাৰ কচুগুটি। এই কচুগুটি খেলবিধ আগতে অসমত গৰখীয়াহঁতৰ মাজত বেছি জনপ্ৰিয় আছিল। এই আমি দেখো নহয় আমাৰ গৰখীয়া ককায়েহঁতে আগতে কিমান খেলিছিলে। আগতে গৰখীয়া ককায়েহঁতে গৰু চৰাওঁতে এই খেলবিধ খেলিছিল।
1: এইখন হাতত বিচাৰিলে এইখন হাতত পায়, গীতটো সংযোজন হৈ আছিল।
0: আছে আছে।
2: এই খেলৰ বাবে সৰু সৰু দুটা কচুৰ প্ৰয়োজন হয়। হাবি বনত গজা বনৰীয়া কচু গছ উভালি তাৰ আলুটো কচুগুটি খেলৰ গুটি হিচাপে লোৱা হয়,
0: আৰু সেইকাৰণে এই খেলবিধৰ নাম
2: কচুগুটি। এই খেল দুটা দলৰ মাজত হয়। এই খেলত নিৰ্দিষ্ট এঠাইত এটা সৰু গাঁত কৰি লোৱা হয়। তাৰোপৰি তোমাৰ খেলৰ আগতে দুয়োটা দলৰ খেলুৱৈসকলক কচুগুটি দুটা দেখুৱাই লয়। এই খেলৰ বিশেষত্ব এটা যে এই খেলত এজন নিৰপেক্ষ বিচাৰক থাকে, তেওঁ খুলিটোৰ কাষতে ৰৈ থাকে আৰু খেল আৰম্ভ কৰাৰ আগতে খেলুৱৈসকলক এই গাঁতৰ কাষতে বিপৰীতমুখীকৈ শাৰী পাতি থিয় কৰাই লোৱা হয়। এইখিনি সময়ত বিচাৰকে প্ৰথমে এটা কচুগুটি বিপৰীত দিশে বননিত দলিয়াই দিয়ে। তাৰ পাছত খেলুৱৈসকলক কচুগুটিটো দলিওৱাৰ দিশৰ নিৰ্দেশ দি বিচাৰিবলৈ পঠিয়াই দিয়ে। এই দুয়োফালৰ খেলুৱৈসকলে বননিৰ কচুগুটিটো বিচৰাত ব্যস্ত থাকোঁতেই অন্য দিশে আনটো গুটি দলিয়াই দিয়ে। প্ৰথম গুটিটো যি দলৰ সদস্যই আনি খুলিত ভৰাব সেই দলৰ এখেল, অৰ্থাৎ এক গেম হয় বুলি কোৱা হয়।
0: আৰু এই ধৰণৰ খেল এই সেইখিনি সময়ত বিশেষভাৱে সেই গৰখীয়াসকলে বেছিকৈ খেলিছে।
2: পিছে মাষ্টৰ কাইটি, এনে এবিধ খেল আজি আমাৰ মাজৰ পৰা লোপ পাই থাকিল, কাৰণ মানুহৰ গাই গৰু নোহোৱা হ'ল, গৰখীয়াও নোহোৱা হ'ল, লগে লগে গৰখীয়াৰ সৈতে সম্বন্ধিত এই খেলসমূহো লোপ পালে,
0: লোপ পাবলৈ ধৰিছে।
1: হেৰি নহয় মাষ্টৰ, মই সেই পুৰণি কিছুমান খেলৰ কথা ক'মহে, তুমি শুনিবাচোন, সোনপাহি তয়ো শুনিবি, তহঁতে সেই শুনিছ নে নাই সেই কথাটো কিন্তু মোক ক'ব লাগিব। তোমাৰ সেই কণী যুঁজ, কৰি খেল, মহ যুঁজ, ঘোঁৰা দৌৰ, তৰোৱালৰ খেল, খেল মৰা খেল, কাৰ খেল, বুলবুলি চৰাই যুঁজ, মাল যুঁজ, বাঘ ভালুকৰ যুঁজ, ঘৰিয়ালৰ যুঁজ, হাতীৰ যুঁজ, হাও খেল,

0: ধপৰা খেল, বন্দা খেল, গন্ধ হাও, থোপ খেল কিন্তু অতি পুৰণি মাষ্টৰ। লগতে তোমাৰ সেই টাংগুটি বা সেই ভটাগুটি, ঘিলা খেল, লুকা ভাকু, কুকুৰা যুঁজ, ভটাগুটি, মুঠি ভটা, মংগলপথা, হাত বল, বৈঠা বল, তিন ঠেঙীয়া দৌৰ, টেকেলি ভঙাটো আমাৰ সেই বহাগৰ বিহুত লাগিবই। আমাৰ বিশেষকৈ আইদেউসকলেতো একেবাৰে টেকেলি ভঙা খেল, গোটেই দিনটো খেলি তোমাৰ সেই যথেষ্ট সেই উৎসাহ উদ্দীপনা নেদেখুৱাই নে,
1: আনন্দ উপভোগ কৰে এই খেলৰ জৰিয়তে ন। এই যে খেলবিলাকৰ নাম তুমি কৈ আছা, তাৰ বেছিভাগে কিন্তু আহোমসকলৰ দিনৰ পৰা এই খেল প্ৰচলিত হৈ আহিছে।
0: হয় হয়, একেবাৰে 1200 শতিকাৰ পৰা এই খেলবোৰ চলি আছে। আজিও আমাৰ সেই বিভিন্ন সেই গাঁও অঞ্চলত এই খেলবোৰ সমানেহে জনপ্ৰিয় হয় মাষ্টৰ।
1: কাৰণ আমি জানো যে সেই ৰংঘৰৰ বাকৰিত এই স্বৰ্গদেৱে নিজে নিজৰ পাৰিষদৰ লগত, মন্ত্ৰী পাৰিষদৰ লগত একেলগে বহি তাত ৰং ধেমালি চাইছিল। তাতে হাতী যুঁজ হৈছিল, বুলবুলি চৰাই যুঁজ হৈছিল, মহ যুঁজ হৈছিল, হয়নে নহয়? আৰু সেই ৰংঘৰ বাকৰিত বহি সকলোৱে খেল উপভোগ কৰিছিল।
0: আৰু সেই কেইটামান খেল মই সেই কৈ দিছো, তোমাৰ সেই গছপতি, থাতি কপ্তি, ফুল ফুলদি, হাফলা, খোল, ঠুকুচা, লেটেকু, চিলনি চিলনি, হাচিন বিচনি, লেচ কেচ, হাতৰ চিলনি, থিয় হাতৰ, কচুগুটি, ষোল্লগুটি, বাইশগুটি, এইবিধো কিন্তু বৰ ধেমেলীয়া খেল আছিল দে। কচুগুটি, ষোল্লগুটি, বাইশগুটি।
1: এতিয়া কথাটো হৈছে ভদাই, এইবিলাক হৈছে আমাৰ অসমৰ সেই স্বকীয় খেল। ঠিক সেইদৰে আমাৰ যিবিলাক স্বকীয় খেল আছে, আন সম্প্ৰদায়ৰ কিছুমান স্বকীয় খেল আছে, কিন্তু আমি কি কৰিছোঁ, আনৰ খেলবোৰ যেনেধৰণে আমি গ্ৰহণ কৰিছোঁ, তাৰ বিপৰীতে কিন্তু আমি নিজৰ খেলবিলাক একেবাৰে লাহে লাহে পাহৰি গৈছোঁ। নিজৰ যি সংস্কৃতিৰ লগত জড়িত, নিজৰ লগত জড়িত সেইবিলাক খেল আমি পাহৰিবলৈ ধৰিছোঁ।
0: তাৰ একেবাৰে সেই সমুজ্জ্বল উদাহৰণ তোমাৰ সেই ক্ৰিকেট খেল নহয় জানো? ক্ৰিকেট খেল বুলি কৰিলে সেই গাঁৱৰে হওক, চহৰৰে হওক, ডেকা গাভৰুসকলক একেবাৰে বলিয়া হৈ নাযায়নে? পশ্চিমীয়া দেশৰহে খেল।
1: আৰু আমাৰ খেলো যদি তেনেকে জনপ্ৰিয় কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ খেলসমূহো আন দেশৰ জনপ্ৰিয় খেল হৈ পৰিব বা বিশ্বৰ জনপ্ৰিয় খেল হৈ পৰিব। আমি জানো যে ভাৰতৰ আমাৰ অতি জনপ্ৰিয় খেল হৈছে তোমাৰ এই হকী, তাৰ লগতে তোমাৰ কাবাডী। আৰু হকী কিন্তু এই ভাৰততেই বেছিকৈ প্ৰচলিত হৈছিল বা তাৰ ইতিহাস আছে।
0: পৃথিৱীৰ ভিতৰতে হকী খেলত তোমাৰ ভাৰতৰ এটা যথেষ্ট সুনাম আছিল নহয়। ধ্যান চান্দৰ কথা মনত নেপেলোৱা,
1: আৰু ঠিক সেইদৰে কাবাডী খেল আমাৰ পৰম্পৰাগত খেল, ঠিক সেইদৰে খো আমাৰ নিজৰ স্বকীয় খেল। এইবিলাক খেল আমি যদি পৰিচয় কৰি দিওঁ নৱপ্ৰজন্মক আৰু বিশ্ব দৰবাৰলৈ এই খেলবিলাক কেনেকৈ খেলে তাক যদি আমি লৈ যাওঁ, তেতিয়াহ'লে বিশ্বত এইবিলাক খেল জনপ্ৰিয় হৈ উঠিব।
2: তাৰোপৰি মাষ্টৰ কাইটি, আমি সৰু থাকোঁতে আৰু কিছুমান খেল খেলিছিলো নহয়, এই যেনে তোমাৰ কলহ ভঙা, তাৰোপৰি তোমাৰ এই চামুচত মাৰ্বল লৈ দৌৰা। মই কিন্তু সেই খেলবিধ খেলি কিন্তু বহুত পুৰস্কাৰ পালো দেই।
1: আন এবিধ আমাৰ অসমত খেলা খেল হৈছে, তুমি অলপ আগতে কৈছিলা, এই কৰি খেল। কৰি খেল সকলোৰে বাবে পৰিচিত খেল আছে।
0: কৰি খেল তোমাৰ অসমৰ এটা পৰম্পৰাগত গ্ৰামীণ খেল বুলিও ক'ব পাৰি হে মাষ্টৰ। অসমৰ লোকসকলে তোমাৰ সেই পৰম্পৰাগতভাৱে বহাগ বিহুৰ সময়ত এই খেল কিন্তু সদায় খেলিছিল। কৰি খেল হৈছে একক বা দলীয় দুজন বাৰৰ পৰা তোমাৰ সেই দহজনলৈকে খেলিব পৰা এক প্ৰকাৰৰ খেল। এই খেলত তোমাৰ সেই পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। এই ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও হে জনপ্ৰিয় হে মাষ্টৰ, ধৰ্ম সংক্ৰান্তৰ লগতো হে জড়িত হে মাষ্টৰ। কৰি খেলে তোমাৰ সেই প্ৰজননৰ প্ৰতীক হিচাপেও সেই অসমীয়া সমাজত হৈ গৃহীত হৈ আছে। আদিম সমাজত কৰিৰ ওপৰত ধৰ্মীয় গুণ আৰোপ কৰা হৈছিল হে মাষ্টৰ। টাই আহোমসকলৰ ভিতৰ চৰাত আকৌ কৰি আছিল সেই অন্যতম তোমাৰ সেই জনপ্ৰিয় খেল।
1: এইখিনিতে কৈ থওঁ, এই উজনি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত তোমাৰ সেই চাৰিকৰীয়া নামৰ এখন নৈ আছে, চাৰিকৰীয়া। এই আগৰ দিনত সেই নৈখন ঘাটুৱে বা আমাৰ নাৱৰীয়াই যেতিয়া টুলুঙাৰ নাৱৰে মানুহক ইপাৰৰ পৰা সিপাৰ কৰি দিছিল, নৈ পাৰ কৰি দিয়াৰ বাবদ এই মূল্য হিচাপে চাৰিটা কৰি দিব লগা হৈছিল। সেই নৈখনৰ নাম হৈছে তোমাৰ সেইকাৰণে সেই চাৰিকৰীয়া হ'ল। সেই একেই কৰিক তুমি কোৱাৰ নিচিনাকৈ খেলৰ আহিলা হিচাপে সেইখিনি সময়ত ব্যৱহাৰ কৰিছিল।
0: তাৰমানে তোমাৰ কৰিক তোমাৰ মুদ্ৰাৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰিছিল।
1: কৰি খেল ডাঙৰ সৰু সকলোৱে খেলিছিল, বুজিছানে? আমাৰ সমাজত কৰি খেলৰ বাবে মাথো এই চাৰিটা কৰিহে প্ৰয়োজন হয়। এই খেলৰ পদ্ধতি আমাৰ সমাজত মাথো এটাহে দেখা যায়। এই খেল ছোৱালীবিলাকৰ অধিক প্ৰিয় আছিল, বুজিছানে? কৰিৰ অভাৱত আহোম বগৰীৰ গুটিটো ব্যৱহাৰ কৰা হৈছিল।
0: কৰি খেল যিহেতু তোৰ মহিলাৰ লগত জড়িত, গতিকে আমাৰ সোনপাহি আমাকে চাহ নুখুৱাবি নে?
2: এ ঠিকেই কৈছে আপুনি, এই খেলৰ কথা পাতোঁতে

0: মোৰ ভাগৰে লাগি গৈছেগৈ। এই চাহ একাপ খাবলৈ মোৰো মন গৈ আছিল, মই এই কওঁ কওঁ বুলি ভাবিছিলোৱেই, আপুনি ক'লে ভালেই হ'ল। তেতিয়াহ'লে আপোনালোক বহক, মই সুন্দৰকৈ চাহ তিনিকাপ আৰু জা জলপান তৈয়াৰ কৰি আনো। আৰু মাষ্টৰ কাইটি, এইখিনি সময়ত গীত এটি শুনিম কিন্তু দেই, খেলৰ কথা পাতোতে পাতোতে ভাগৰে লাগি গ'লগৈ।
1: ঠিকেই কৈছ দে, তই চাহ তিনিকাপ বনাই অনা মানে আমি সুন্দৰ গীত এটি শুনি লওঁ।

0: এইখিনিতে মই আন এবিধ খেলৰ কথা কওঁ।
1: কোৱাচোন,
0: বিহু আহিলে, বহাগ বিহু হওক, মাঘ বিহুৰ সময়ত আমাৰ কিছুমান পৰম্পৰাগত খেল খেলে, আৰু তাৰ ভিতৰত এটা অন্যতম খেল হৈছে তোমাৰ এডাল বাঁহ, তোমাৰ পোনকৈ মাটিত পুতি দিয়ে, লুকা বাঁহে হওক বা জাতি বাঁহ, তেনেধৰণৰ বাঁহ এটি পোনকৈ পুতি আৰু সেই বাঁহডালত তেল সানি দিয়ে। তেল সনাৰ পিছত সেই বাঁহডালত কোনে উঠিব পাৰে তেনেধৰণৰ এটা প্ৰতিযোগিতা পাতে।
2: পাৰিলেহে বাঁহডালৰ মূৰত তোমাৰ সেই হাঁহ এজনী বান্ধি থব, সেই বগীহা, সেয়ে যোনে সেই বগাই গৈ পেলাই সেই বগীহা যদি আনিব পাৰিব, তেওঁ
0: দেখা যায় কলগছেই হওক বাঁহ হওক এনেধৰণে এই তেল খানাৰ পিছত এই থৈ দিয়াৰ লগতে পুৰস্কাৰটো ওপৰত থোৱাৰ ব্যৱস্থা কৰে। যোনে যাব, যোনে উঠি বগাই পেলাই

0: সেই পুৰস্কাৰটো আনিব পাৰিব, তেওঁৱে শ্ৰেষ্ঠ হিচাপে মনোনীত হ'ব। এনেধৰণৰ যিবিলাক আনন্দৰ লগত জড়িত আমাৰ যিবিলাক খেল, সেইবিলাকৰ জৰিয়তে আমাৰ অসমৰ যি ভাতৃত্ববোধক বন্ধুত্বপূৰ্ণ যি এনাজৰীডাল বেছি টনকিয়াল হয় এই খেলৰ সংস্কৃতিৰ জৰিয়তে। সেইকাৰণে বিহু সংক্ৰান্তিয়ে হওক বা আমাৰ উৎসৱ পাৰ্বণ আহিলে তাৰ লগত কিন্তু এই খেলৰ কথাটো জড়িত হৈ থাকে। এতিয়া যে তুমি কৈছিলা যে কিছুমান খেল লুপ্ত হৈ গৈছে, তাৰ ভিতৰত আন এবিধ খেল হৈছে তোমাৰ এই খুলি গুটি। এই খেলবিধ খেলিবৰ বাবে মাটিত দুশাৰী খুলি খান্দি লোৱা হয়, প্ৰতিটো শাৰীতে পাঁচটাকৈ গাঁত থাকে। এই খুলিবোৰ হাতৰ মুঠিটো সোমাই পৰিব পৰা এটা জোখৰ হয়। এই খেল মুখামুখিকৈ বহি দুজনে খেলে। খুলিবোৰত পাঁচটাকৈ গুটি সজাই লোৱা হয়, তাৰ বাবে নিৰ্দিষ্ট কোনো গছৰ গুটি নাথাকে, সৰু শিলগুটিয়ে হওক মাৰ্বল আদিও এই ব্যৱহাৰ কৰে, বুজিছনে। প্ৰথমতে এজনে এটি খুলিৰ গুটিবোৰ লৈ বাকী খুলিবোৰত বিলাই যাব লাগে, য'ত শেষ হয় পাছৰ খুলিৰ গুটিবোৰ বিলাব লাগে। এনেকৈ বিলাই যাওঁতে যাওঁতে এটা সময়ত এটা খুলি সেই খালী হৈ পৰে, তেতিয়াই বিলাওঁতাজনে খালী হৈ থকা খুলিটোৰ পাছৰ খুলিটোৰ গুটিখিনি তেওঁৰ ভাগলৈ লৈ যায়। এনেধৰণে এই খেলবিধ খেলে। তাৰ ভিতৰত আন এবিধ খেল হৈছে, তুমি কৈছিলে অতি জনপ্ৰিয় আমাৰ বৰ পুৰণি খেল, সেয়া হৈছে তোমাৰ সেই ধূপ খেল বা হেতালি খেল। বিশেষকৈ ছোৱালীবিলাকৰ মাজত ই অতি জনপ্ৰিয়, হয়নে নহয় বাৰু? শুন পাই কচোন বাৰু, সৰু সৰু ছোৱালী, সৰু সৰু ছোৱালীৰ পৰা আৰম্ভ কৰি এই 20-22 বছৰীয়া সেই গাভৰু ছোৱালীলৈকে এই হেতালি খেলিছিল। ইয়াত প্ৰকৃত পদ্ধতিটো হ'ল তোমাৰ ধূপ, অৰ্থাৎ শেষত এই ধূপ বুলি কৈ গুটিকেইটা এখন হাতেৰে একেলগে বুটলি আনিব পাৰিলেই এই খেল। হেতালি খেলাৰ বাবে এই মজলীয়া আকৃতিৰ পাঁচটা সেই শিলগুটিৰ প্ৰয়োজন হয়। তেনে আকৃতিৰ কাঠৰ টুকুৰা বা গছৰ গুটিতকৈ এই শিলগুটিহে এই খেলৰ বাবে উত্তম বুলি ভবা হৈছে। কেইবাজনী ছোৱালীয়ে এই ঘূৰণীয়াকৈ বহি হেতালি খেলে, এফালৰ পৰা একাদিক্ৰমে এজনী এজনীকৈ হেতালি খেলি যায়। খেলি থাকোঁতে কেইবাটাও পদ্ধতিত শিলগুটিকেইটা মাটিত পেলাই পুনৰ হাতত তুলি ল'ব লাগে, এটা এটাকৈ বা দুটা দুটাকৈ বা তিনিটাকৈ বা অকলশৰে এটাকৈ আৰু শেষত চাৰিটা গুটি একেলগে। এনেকৈ খেলি গৈ থাকিলে হাতৰ পৰা গুটি পৰি গ'লে পাছৰ গৰাকীয়ে এই সুবিধা পায়, গুটিটো মাটিৰ পৰা তোলোতে এটা গুটি ওপৰলৈ দলিয়াই দিয়ে। সেইখিনি সময়ত সেই মাটিৰ পৰা গুটিবোৰ তুলি ওপৰলৈ মাৰি পঠিওৱা এই গুটিটোৰ লগতে ধৰিব লাগে। এয়াই হ'ল সেই হেতালি খেলাৰ সেই নিয়ম, অৰ্থাৎ ধূপ খেলাৰ।
1: হয় হয়। আৰু লগতে আৰু এবিধ জনপ্ৰিয় খেল আমাৰ বহু দিনতহে আমাৰ দিনতো আছে, আৰু আজিলৈকে জনপ্ৰিয় হৈ আছে সেই মাষ্টৰ, সেইবিধ খেল হৈছে তোমাৰ সেই লুকালুকি। আজিকালি সেই চুপা চুপি বুলি কয়। তোমাৰ লুকালুকি খেলত কেইবাটাও ল'ৰা ছোৱালী একেলগে খেলে, এজনে তোমাৰ সেই চকু মুদি হৈ বাকীবোৰক লুকাবলৈ দি সোধে বোলো হ'ল নে ন, বাকীবোৰে কয় সেই মানি কি মৌ, চকু মুদাজনে বাকীবিলাকক বিচাৰিব লাগে, আৰু আটাইকে বিচাৰি পালে হে পুনৰ সেই লুকালুকি খেলবোৰ হে আৰম্ভ। এইবিধ খেলে তেতিয়াও জনপ্ৰিয় আছিল, আজিকালি ল'ৰা ছোৱালীও হে চুপা চুপি বুলি হে এই খেলবিধ খেলা কিন্তু দেখা যায়।
0: অৰ্থাৎ সেই কুক ভা বুলিয়ে কোৱা, লুকা ভাকু বুলিয়ে কোৱা এই খেলবিধ আজিও সেই ল'ৰা ছোৱালীৰ মাজত বেছি সমাদৰ লাভ কৰে, হয়নে নহয়? ইয়াৰ লগতে আন এবিধ তোমাৰ সেই আমাৰ ঐতিহাসিক খেল হৈছে হুইগুডু বা চিউকুট খেল। এই দলীয়ভাৱে খেলা এই খেলবিধ এটা সময়ত সেই ল'ৰা ছোৱালীবিলাকৰ অতি প্ৰিয় খেল আছিল। দুটা দল ভাগ হৈ দুজন দলপতি পাতে, বাকীসকল খেলুৱৈ ভাগ কৰিবৰ সময়ত এক পদ্ধতি অৱলম্বন কৰে, জোৰ জোৰকৈ কিছু আঁতৰলৈ গৈ দলপতি দুজনে গম নোপোৱাকৈ দুয়োজনৰ একোটাকৈ ছদ্মনাম দি লয়। হাতী, ঘোঁৰা, বাঘ, ভালুক, আম, বগৰী এনেধৰণৰ নাম কিছুমান তেওঁলোকে দি লয়। তাৰপাছত দুয়ো হাত ধৰা ধৰিকৈ গৈ দলপতি দুজনৰ সন্মুখত হাজিৰ হৈ প্ৰশ্ন কৰে, বাঘ লাগে নে ভালুক লাগে? যিকোনো এজন দলপতিয়ে যেতিয়া বাঘ বা ভালুক লাগে বুলি ক'ব, কোৱাৰ লগে লগে দুয়োজনে দুফালে তেওঁলোকে স্থান ল'ব। খেল খেলিবৰ বাবে এখন ক্ষেত্ৰৰ আনুমানিক এটা পৰিধি নিৰ্ধাৰণ কৰা হয়, তাৰে এটা দিশত এটা খুঁটি পোতা হয়, তাৰ ঠিক বিপৰীত দিশে এটা সীমাৰ চিহ্নৰ বাহিৰত এটা দলৰ খেলুৱৈসকল থাকে। এই দলটোৰ পৰা এজনে গৈ খুঁটিটোত ধৰি থিয় দিবগৈ লাগে, তেওঁক ৰাণী আখ্যা দিয়া হয়। ৰাণী আৰু তেওঁৰ সতীৰ্থসকলৰ দূৰত্ব প্ৰায় তোমাৰ 20-22 গজমান হয়। ইটো দলে সেই ক্ষেত্ৰখনৰ চাৰিওদিশে সিঁচৰিত হৈ পৰে, দুজন মানে ৰাণীক ঘেৰি থাকে, ঠিক একেবাৰে তোমাৰ সেই ক্ৰিকেট খেলত বেটছমেনজনক সেই ঘেৰাও কৰি ধৰাৰ দৰে, বুজিছানে? খেল আৰম্ভ হোৱাৰ লগে লগে ৰাণীৰ দলৰ খেলুৱৈসকলে এজন এজনকৈ পাল পাতি প্ৰতিপক্ষ খেলুৱৈক খেদি যায়। খেদোতে এক দীঘলীয়া উশাহ লৈ চিউকুট বুলি আনে শুনাকৈ শব্দ কৰিব লাগিব। এনেকৈ দৌৰি খেদি গৈ প্ৰতিপক্ষৰ খেলুৱৈৰ গাত হাত দিব পাৰিলে এই প্ৰতিপক্ষ খেলুৱৈজন মৰিব।

0: ও খেদি যাওয়াজনের যদি আগতে সেই উশা ছিগে তেতিয়াহলে লগর বিলাকৰ কাষলৈ ঘুরি আহিব নোৱাৰে আৰু প্ৰতিপক্ষয়ে যদি তেওঁক ধকা মাৰে তেন্তে তেওঁ এই ক্ষেত্ৰৰ পৰা বাহিৰ হ'ব লাগিব।
1: পিছে মাষ্টৰ কাইতি, আমি এই খেল ধেমালি কথা পাতি আছো, আমি প্ৰাপ্তবয়স্ক লোকৰ খেলৰ কথা পাতিছো, যুৱক যুৱতীসকলৰ খেলৰ কথা মাতি পাতিছো, কিন্তু আমি শিশুসকলৰ মাজতো বহু খেল ধেমালি দেখা যায় নহয়, সেই বিষয়েও অকণমান পাতিব লাগে। এই শিশুসকলৰ মাজত তুমি কোৱাৰ দৰে এই হাওগুডু খেলবিধ বাৰু জনপ্ৰিয়, তাৰোপৰি তোমাৰ এই কুকুৰা যুঁজ আৰু এই ৰজা ৰাণী খেল, এই খেলসমূহো শিশুসকলৰ মাজত বহুত জনপ্ৰিয় হয় নহয় মাষ্টৰ কাইতি। আৰু কুকুৰা যুঁজ খেলটো কেৱল শিশুসকল বুলিয়ে নহয় সকলোৰে মাজত জনপ্ৰিয়, তুমি নিশ্চয় খেলিছিলা।
0: সেইবিলাক খেলৰ জৰিয়তেতো আমি শৈশৱ কটাইছিলো, তেনে খেলৰ জৰিয়তে হয় নহয়?
2: হয় হয়, এই আৰু এবিধ খেল আমি হে কোৱা নাই, বুজে কাবাডী খেল, কাবাডী খেল হে তাহানিটো আমি খেলিছিলো, আজিও কিন্তু হে কাবাডী খেল তোমাৰ হে জনপ্ৰিয়,
0: কাৰণ কাবাডী খেলিবলৈ যাওঁতে আমাৰ যি উৎসাহ উদ্দীপনা বহুত বাঢ়ি যায়, আৰু কি হয় আমি প্ৰতিপক্ষ ঘৰুৱাৰ কাৰণে এটা নিজৰ সদায় আমি এটা যুযুৎসা মনোবৃত্তিয়ে আমি খেলত নামিছিলো, আৰু এই খেলৰ জৰিয়তে আমাৰ শাৰীৰিক উৎকৰ্ষও সাধন হয়,
2: লগতে ভাতৃত্ববোধো তোমাৰ সেই জাগ্ৰত হৈছে।
0: সেইকাৰণে এই কাবাডী খেল আজি কিন্তু তোমাৰ ৰাষ্ট্ৰীয় খেললৈ পৰিণত
2: হৈছে।
0: আমি যে খেলৰ কথা পাতি আছিলো সোনপাহি, পৰম্পৰাগত বা আমাৰ অসমীয়া সমাজৰ ঐতিহাসিক খেলসমূহ, তাৰ ভিতৰত আন এবিধ খেল হৈছে তোৰ সেই কেঁচা পকা খেল। কেঁচা পকা খেলৰ বাবে এখন সেই কোৰ্টৰ বা এখন এই মুকলি ঠাইৰ প্ৰয়োজন। ইয়াক প্ৰথমতে সেই আয়ত আকাৰৰ হিচাপে কেইবাটাও কোঠালি সজা হয়, আৰু সেই যে কোঠালিবিলাকৰ মাজেৰে সহজে দৌৰিব পাৰে বা খোজকাঢ়িব পাৰে। দুটা দলৰ মাজত এই খেল খেলা হয়।
2: আমিহে খেলা ধূলাৰ কথাহে যথেষ্ট পাতিছো, কিন্তু আমি শিশুসকলৰ খেলা ধূলাৰ কথাও কিন্তু বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ হে মাষ্টৰ।
0: আমি যিখিনি পাতি আছো সেইখিনি কিন্তু বহুখিনিয়ে সেই শিশুৰ লগত জড়িত খেলেই, কিন্তু আমি জানো যে খালী মগজুত এই ভূতে বাল, সেইকাৰণে ল'ৰা ছোৱালীবিলাকে যাতে এনেই সময় অবাবতে খৰচ নকৰে, তেওঁলোকক যাতে ব্যস্ত কৰি ৰাখিব পাৰি, আৰু এই ব্যস্ততাত ৰাখিবলৈ হ'লে আমি খেলৰ মাজেৰে তেওঁলোকক আগুৱাই লৈ যাব লাগিব।
1: বিশেষকৈ তেওঁলোকৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে আমি খেল ধেমালিৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰিবই লাগিব।
0: আৰু আমাৰ যিবিলাক পৰম্পৰাগত আমাৰ স্বকীয় খেল আছে সেইখিনিক আকৌ আমি পুনৰ্জীৱিত কৰি আমি আমাৰ উঠি অহা প্ৰজন্মক সেইখিনিলৈ তেওঁলোকক আগ্ৰহী কৰি তুলিব লাগিব। ভদাই এই সোনপাহি আজিলৈ আহোঁ বুইছ, ভদাই এইবাৰ যেতিয়া নাতিহঁত আহিব একেলগে তুমি মই এই টাংগুটি খেলিম দিয়া, বুইছানে?
2: তেতিয়াহ'লে সঁজুলি কেইপাতমানহে বেছিকৈ বনাব লাগিব,
0: তেতিয়া আমাৰ সেই আগৰ সেই সময়লৈ মনত পৰিব নে কি কোৱাহে ভদাই?
2: একেবাৰে নষ্টালজিক হৈ যাবা নহয়,
0: আহোঁ দেই।
3: ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে, বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভদাই অজিত চক্ৰৱৰ্তী, মাষ্টৰ শান্তনু শইকীয়া আৰু সোনপাহীৰ চৰিত্ৰত ৰিমজিম পতংগীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা আছিল অজিত চক্ৰৱৰ্তীৰ, প্ৰযোজনা গৌতম নাথৰ।

সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছো আজিৰ দিনটো, আজি 2026 বৰ্ষৰ 4 ছেপ্টেম্বৰ।

আজি হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মোৎসৱ। আমি সকলোৱে কৃষ্ণ জন্মাষ্টমী বুলিও কওঁ। এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাসলীলা মথুৰা বৃন্দাবন মণিপুৰ আদিত এই উৎসৱৰ লগতে পালন কৰা হয়। ৰাসলীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্মকাণ্ড দেখুওৱা হয়। আনহাতে দহিহান্দি প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয়, য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা

ঘৰখনৰ টেকেলি ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামেৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদযাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দ উৎসৱ পালন কৰা হয়। অসমত শ্ৰীকৃষ্ণৰ জন্মদিন অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা ৰাতি 10 বজাৰ পৰা শ্ৰীকৃষ্ণ সোঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা ৰাগ আদি গাই আনন্দত মতলীয়া হয়। ৰাতি 12 বজাৰ লগে লগে কৃষ্ণ জন্ম হওঁ বুলি কেঁচুৱাক সন্তানে কন্দাৰ নিচিনা কৰা এটা শব্দৰ সৃষ্টি কৰে। এই নাম প্ৰসংগৰ পিছৰ দিনা ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাই প্ৰসাদ খাই পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে। শ্ৰোতাসকল, এইখিনিতে আগবঢ়াইছোঁ এটি গীত।

অসমৰ এগৰাকী কবি নাট্যকাৰ দুৰ্গেশ্বৰ শৰ্মাৰ মৃত্যু হৈছিল 1961 চনৰ আজিৰ দিনটোতে। তেখেতৰ দুখন কবিতা পুথি হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাটোত খ্যাতি অৰ্জন কৰা শৰ্মাই অমিতাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালিবধ নামৰ দুখন পুৰণিক নাটক ৰচনা কৰিছিল। চন্দ্ৰাৱলী আৰু পদ্মাৱতী নাটক দুখন ক্ৰমে উইলিয়াম শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইট আৰু শ্যামবেলিন নাটৰ মুকলি অনুবাদ। 1906 চনত দুৰ্গেশ্বৰ শৰ্মাই ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1911 চনত তেখেতে এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনৰ পদ লাভ কৰিছিল। তাৰপিছত 1917 চনত মেনেজাৰ কোৰ্ট অৱ ৱাৰ্ডচ আৰু 1926 চনত বৰপেটাৰ মহকুমাধিপতি নিৰ্বাচিত হয়। দুবছৰ এই পদত কটোৱাৰ পিছত তেখেতে 1928 চনত ছাব জৰ্জ আৰু এডিচনেল ডিষ্ট্ৰিক্ট জৰ্জৰ পদ পূৰণ কৰে। 1931 চনত তেখেতে মঙলদৈ মহকুমাৰ মহকুমাধিপতিৰূপে নিৰ্বাচিত হয়। ইয়াৰ পিছত চিলেটৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কামৰূপ জিলাৰ ডেপুটি কমিশ্যনাৰ, ডাইৰেক্টৰ অৱ লেণ্ড ৰেকৰ্ড, কেন্দ্ৰীয় লেজিছলেটিভ এছেম্বলিৰ সদস্য আদি পদত চাকৰি কৰি 1940 চনত কানি নিবাৰণ এক্সাইজ কমিশ্যনাৰ হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰে। 1943 চনত তেখেতক গৌৰীপুৰ বিজনীৰ দেৱানৰ পদ যচা হয়।

0: আমেৰিকাত ৰাজহুৱাকৈ বিজুলীবাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল 1882 চনৰ আজিৰ দিনটোতে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শ্বিলং বিচাৰপীঠ স্থাপন কৰা হৈছিল 1974 চনৰ আজিৰ দিনটোতে। 1998 চনৰ আজিৰ দিনটোতে গুগল প্ৰতিষ্ঠা কৰা হয়। অসমীয়া সাহিত্যিক নিৰুপমা ফুকনৰ জন্ম হৈছিল 1928 চনৰ আজিৰ দিনটোতে। বলিউডৰ অভিনেতা ঋষি কাপুৰৰ জন্ম হৈছিল 1952 চনৰ আজিৰ দিনটোতে। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। ৰাজ্যৰ 15 গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। ইপিনে জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ 17 গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে EOS-05 নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া GSLV-F-17ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্যৰ প্ৰায় 99% লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ অৰ্থাৎ UIDAIৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক এছ কে ছাক্সেনাই প্ৰকাশ কৰিছে। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ ভৈৰৱীৰ মাজৰ ৰেলপথছোৱাৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচল বাতিল কৰা হৈছে। নেপাল আৰু তিব্বতত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1282লৈ বৃদ্ধি হৈছে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অহা বছৰৰ 19 আৰু 20 ফেব্ৰুৱাৰীত চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। আৰু মহিলাৰ টি20 এছিয়া

0: ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 49 সংখ্যক খণ্ডটি।
1: ইমানবোৰ কথা মই জনা নাছিলো বন্ধু,
2: চিত্ৰভানুৱে ক'লে।
3: মই জনা নাছিলো, কিন্তু মিছৰ দেশৰ বণিকজনে মোক বহুত কথা শিকাই দি থৈ গ'ল। তেওঁই মোক কৈছিল যে পেপিৰাছ উদ্ভিদজোপাৰ গা গছ সম পৰিমাণে কাটি লৈ সমান ঠাইত তৰপে তৰপে পাৰি ওপৰত কঠিন বস্তুৰে হেঁচা দিয়া হয়। নিৰ্দিষ্ট সময়ৰ মূৰত এই পেপিৰাছ গছৰ তৰপবোৰ নিজৰ লাগি ধৰিব পৰা গুণটোৰ বাবেই ইটো তৰপৰ ওপৰত সিটো তৰপ লাগি ধৰে। এতিয়া এখণ্ডত পৰিণত হোৱা পেপিৰাছৰ খণ্ডটো ঘঁহি মিহি পচৰিণ কৰি লিখাৰ উপযোগী কৰা হয়। ইমান মসৃণ আৰু পাতল হৈ গৈ যে ইয়াক মেৰিয়াই চুঙাত ভৰাই ওলৈ তোলৈ লৈ যাব পৰা হয়।
1: কিন্তু এই যে চৰ্মখণ্ড,
2: চিত্ৰভানুৱে পুনৰ প্ৰশ্ন কৰিলে।
3: নহয়, ই পেপিৰাছ নহয়। কিন্তু পেপিৰাজৰ সলনি তেওঁলোকে কেতিয়াবা জন্তুৰ চালো ব্যৱহাৰ কৰিছিল, আৰু ইয়াতো তেওঁলোকে তেওঁলোকৰ দেৱ দেৱী সম্পৰ্কীয় নানা স্তুত গীত, পূজা পাতলৰ বিধি, ৰাজকীয় কাম কাজ সম্পৰ্কীয় নানা কথা আদি লিপিবদ্ধ কৰি ৰাখিছিল। তুমি এই চৰ্মখণ্ডৰ প্ৰতীক চিহ্নবোৰ লৈ চালেই কথাটো ধৰিব পাৰিবা। ইয়াত শস্যৰ দেৱী চিবিলৰ পূজাৰ কথা প্ৰতীক চিহ্নেৰে লিপিবদ্ধ কৰা হৈছে।
2: দেৱী চিবিলৰ পূজা। বহুত দিনৰ আগতে মিছৰ দেশত বাণিজ্য কৰিবলৈ যাওঁতে এবাৰ চিবিল দেৱীৰ পূজাত যোগ দিয়াৰ সুবিধা এটা চিত্ৰভানুৰ হৈছিল। অতি উলহ মালহ আৰু জাক জমকতাৰে পতা এই পূজাৰ কথা চিত্ৰভানুৰ এতিয়া মনত পৰিল। সেইবাৰেই তেওঁ সিন্ধু উপত্যকাৰ পৰা বাণিজ্য কৰিবলৈ প্ৰথম বিদেশলৈ গৈছে। মিছৰ দেশ। মিছৰ দেশৰ বণিক এজনৰ লগত তেওঁ চিবিলৰ পূজা চাবলৈ ওলাই আহিছিল। লোকে লোকাৰণ্য মন্দিৰৰ সন্মুখত তিৰোতা মানুহবিলাকে চিবিল দেৱীৰ স্তুতি গীত গাই আছিল, আৰু মন্দিৰৰ সন্মুখৰ বিশাল অংগনত পুৰোহিতজনে চোকা অস্ত্ৰৰে তেওঁৰ শৰীৰটো খুচি কাটি ৰক্তাক্ত কৰি সেই ৰক্ত দেশখন শস্য শ্যামল কৰিবৰ বাবে দেৱীৰ প্ৰতি আগবঢ়াইছিল। এবাৰত তেওঁ নিজৰ লিংগটো খামোচ মাৰি ধৰি চোকা অস্ত্ৰৰে লিংগছেদ কৰি পেলালে। পূজা উপভোগ কৰা লোকসকল উল্লাসিত হৈ পৰিল। পুৰোহিতৰ এই কাৰ্যৰ লগে লগে কেইবাজনো তৰুণে নিজৰ নিজৰ লিংগ উচ্ছেদ কৰি পেলালে। কি ভয়ংকৰ কাৰ্য! ভূমিখণ্ডত যেন ৰুধিৰ প্ৰবাহহে ঘটিছে। ৰুধিৰ প্ৰবাহৰ লগে লগে পূজা উপভোগ কৰা মানুহৰ হৰ্ষোল্লাস। ভয়তে চিত্ৰভানুৱে চকু মুদি দিলে আৰু পূজাস্থলৰ পৰা আঁতৰি আহিল। ওলটি অহাৰ পথত তেওঁক মিছৰ দেশীয় বণিকজনে প্ৰশ্ন কৰিলে,
3: আপুনি নিশ্চয় শংকিত হৈ পৰিছে নহয়নে?
4: হয়, এনে অভাৱনীয় আৰু ভয়ংকৰ দৃশ্য মই আগত দেখা নাছিলো। ত্ৰাস আৰু শংকাত মই কম্পিত হৈ পৰিছিলোঁ।
3: আপুনি এই পূজাৰ মূল কথাটো নেজানে কাৰণেই ইমান ত্ৰাসিত হৈছে। মূল কথাটো শুনিবনে?
4: কওকচোন, মোৰ শুনাৰ ইচ্ছা আছে,
2: চিত্ৰভানুৱে কৈছিল।
3: শুনক তেন্তে, তাৰ আগতে আমি সৌ পানশালাত বহোগৈ আহক। মানুহৰ কোলাহল আৰু ৰ'দৰ তাপত ডিঙি শুকাই যোৱা নাইনে আপোনাৰ? তেন্তে আপোনাক মই দেৱী চিবিলৰ পূজা সম্পৰ্কীয় কথাও ক'ম।
2: তেওঁ চিত্ৰভানুক কৈছিল, শস্যৰ অধিষ্ঠাত্ৰী দেৱী চিবিল আছিল তেওঁৰ নিজৰেই পুত্ৰ এটিছৰ প্ৰেমিকা। বুকুৰ ওপৰত থৈ দিয়া এটা ডালিম ফলৰ দ্বাৰা তেওঁ সগৰ্ভা হৈছিল। কোনো কোনোৱে কয় এটা গাহৰিৰ দ্বাৰা এটিছৰ মৃত্যু হৈছিল, আৰু কোনোৱে কয় গাহৰিৰ দ্বাৰা নহয়, আত্মহননৰ দ্বাৰা এটিছে মৃত্যুৰ পথ বাছি লৈছিল। এটিছৰ পুনৰ্জন্মৰ কাৰণে পুৰোহিতসকলে আৰু অন্য তৰুণসকলেও নিজৰ লিংগছেদ কৰি দেৱী চিবিলক পূজাত আহুতি দিয়ে। কথাটো কৈ মিছৰ দেশৰ বণিকজনে কৈছিল,

0: পৃথিৱীৰ সকলো দেশতে একেধৰণৰ পূজা পাতলেই অনুষ্ঠিত হয়। বণিক জীৱনত মই নানা ঠাই দেখিছোঁ, গ্ৰীচ দেশ, হিন্দু উপত্যকাৰ পৰা উজাই ভটিয়াইও মই নানা ঠাইলৈ গৈছিলোঁ, গুৰ্জৰ দেশ, তাম্ৰপৰ্ণী, সুবৰ্ণদ্বীপ, আনকি ৰোমক দেশ আৰু মহাচীন দেশ বাদ পৰা নাই। সকলোবোৰ ঠাইতে উৰ্বৰা শক্তি আৰু শস্যৰ দেৱীকে পূজা কৰা হয়। আপোনালোকৰ দেশতো নিশ্চয় উৰ্বৰা শক্তিক পূজা কৰাৰ নিয়ম প্ৰচলিত?
1: হয়, আমাৰ দেশতো পুৰুষ আৰু প্ৰকৃতিৰ ৰূপত উৰ্বৰা শক্তিক পূজা কৰা হয়, চিত্ৰভানুৱে উত্তৰ দিছিল। মিছৰ দেশৰ বণিকজনে পুনৰ কৈছিল,
0: দেৱী চিবিলক লিংগ উপহাৰ দিয়া কথাটো কি সূচাই বাৰু? এই প্ৰথাই পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে কৰা কামনাকে নুসূচাইনে?
1: আপুনি উচিত কথাই কৈছে।
2: মানুহৰ দ্বাৰা উদ্ভাৱন কৰা সকলোৱে প্ৰকৃতি আৰু পুৰুষ নাৰীৰ মিলনৰ ইংগিত বহন কৰে। শস্য পিহা সঁজুলি, গছ কটা কোঠাৰ, ৰথচক্ৰ, সমুদ্ৰৰ নৌকা, এই সকলোবোৰলৈকে চাওকচোন। এটা ছিদ্ৰ আৰু সেই ছিদ্ৰৰ মাজত এডাল দণ্ডিকা। মানুহে উদ্ভাৱনীয় বস্তু সকলোতে এই তত্ত্বটোকে খটুৱাইছে।
1: কথাখিনি কৈ চিত্ৰভানুৱে আদিত্যসেনলৈ চালে। আদিত্যসেনক কিবা কথা চিন্তা কৰি থকা যেন দেখা গৈছে। কি চিন্তা কৰিছা বন্ধু? চিত্ৰভানুৱে সুধিলে। কিছুমান নগণ্য বুলি ভবা কথাই কালক্ৰমত অতিকৈ গণ্য কৰিবলগীয়া কথা হৈ পৰে, নহয়নে? গ্ৰীচ দেশতো দেৱী ভেনাছক প্ৰেম আৰু শস্যৰ দেৱী বুলি গণ্য কৰা হয়। মিছৰ দেশৰ চিবিলক যিদৰে প্ৰেম আৰু শস্যৰ দেৱী বুলি ভবা হয়, সেইদৰে তেওঁৰে পুত্ৰ কিউপিড আমাৰ দেশৰ প্ৰেমৰ দেৱতা কামদেৱ। দেৱী চিবিলক লিংগ উপহাৰ দি তেওঁৰ পূজা কৰা কথাটোৱেই পৰোক্ষভাৱে লিংগ পূজাকে বুজায়। আমাৰ দেশতো লিংগ পূজা কৰা হয়। আমি ভাবিব পাৰোঁনে বন্ধু, বণিকসকলে লিংগ পূজাৰ ধাৰণা দূৰ সুদূৰলৈকে লগত কঢ়িয়াই লৈ আনিলে?
0: বোধহয়,
1: চিত্ৰভানুৱে উত্তৰ দিলে।
0: তুমি সঠিক কথাই কৈছা, ভাবি চাবলগীয়া কথা। কিন্তু আমাৰ কথা হৈছিল লিপি অংকিত স্বৰ্যখণ্ডৰ বিষয়ে, সেই কথাটো
2: শুনা তেন্তে বন্ধু।
1: আদিত্যসেনে ক'বলৈ লাগিল,
2: এই মিছৰ দেশৰ দেৱী চিবিলৰ মন্দিৰৰ পুৰোহিতজনে এটা কথা বুজি পাইছিল যে লিংগছেদ কৰা কাৰ্যটো শাৰীৰিক মিলন আৰু সুখৰ বাবে অনুকূল নহয়। লিংগছেদ কৰা কেইবাজনো তৰুণে পিছলৈ হতাশা আৰু অনুশোচনাত ভুগিছিল। তেওঁলোকৰ জীৱন যাপনত কোনো আনন্দ নাছিল। ইতিমধ্যে এই পুৰোহিতজনো এগৰাকী গণিকাৰ প্ৰেমত আপাদমস্ত্ৰক নিবজ্জিত হৈ আছিল। প্ৰেমিকাৰ অনুৰোধ মৰ্মে আৰু নিজৰো অনিচ্ছাত এই লিংগছেদ কৰা ভাও দিলে হয়, কিন্তু লিংগছেদ নকৰিলে। কথাটো গোপনীয় হৈ নাথাকিল আৰু তেওঁকো নিৰ্বাসন দণ্ড দিয়াৰ উপৰিও প্ৰেমিকাগৰাকী শিলগুটি দলিয়া হত্যা কৰিবলৈ ৰজাই আদেশ আহিল। ইয়াৰ পিছৰ কথাখিনি তুমি জানিছাই। আহিবৰ সময়ত তেওঁ কেইবাখনো পেপিৰাস আৰু চৰ্মখণ্ড মন্দিৰৰ পৰা মনে মনে লৈ আহিল।
1: এতিয়া বুজি পালানে? কুমাৰ ৰাজাই সুনয়নালৈ চাই কথাষাৰ কৈছিল, এক দীঘলীয়া পথ পৰিক্ৰমা, কাৰ হাতত কেনেকৈ আহিল নাজানো। দীঘলীয়া পথ পৰিক্ৰমাৰ অন্তত লিপিৰ ধাৰণা আহি আমাৰ এই পুতভূমিখণ্ডত ভুমুকি মাৰিলেহি। মনৰ ভাৱ প্ৰকাশৰ বাবে আদিম মানুহে জীৱ জন্তু, চৰাই চিৰিকটিৰ চিত্ৰ আদিম অৱস্থাতে অংকন কৰিবলৈ শিকিছিল। আমি ধৰি লওঁ আহাচোন সুনয়না, এই যে বণিকৰ হাতেৰে মিছৰ দেশৰ পবিত্ৰলিপি অংকিত যি স্বৰ্মখণ্ড সিন্ধু নদীৰ উপত্যকা অঞ্চললৈ আহিল, কালক্ৰম

0: অৱস্থাতে অংকন কৰিবলৈ শিকিছিল। আমি ধৰি লওঁ আহাচোন সুনয়না, এই যে বণিকৰ হাতেৰে মিছৰ দেশৰ পবিত্ৰলিপি অংকিত যি স্বৰ্মখণ্ড সিন্ধু নদীৰ উপত্যকা অঞ্চললৈ আহিল, কালক্ৰমত সিয়েই বিকশিত ৰূপত সিন্ধুলিপি হৈ পৰিল। কথাটো তোমাৰ মনপুত হৈছেনে বাৰু?
1: মইনো কিমান কথা জানিছো কামৰূপাধিপতি, যি জানিছো আপোনাৰ পৰাই জানিছো। কিন্তু এটা কথা যে কোৱা হয়, মানুহৰ শিক্ষা দীক্ষা কৃষ্টি সংস্কৃতি একালত মন্দিৰৰ পৰাই পৰিচালিত হৈছিল আৰু সকলোবোৰকে ৰক্ষণাবেক্ষণ দিছিল মন্দিৰেই। লিপিও মানুহৰ কৃষ্টিৰ পৰিচায়ক, নহয় জানো কামৰূপাধিপতি?
0: হয় সুনয়না, হয়, তুমি উচিত কথাই উত্থাপন কৰিছা। মন্দিৰৰ কাম কাজৰ খতিয়ানবোৰ লিপিত আবদ্ধ কৰি থোৱাৰ কাৰণে পেপিৰাছ, স্বৰ্মখণ্ড বা শিল অথবা পৰামাটিৰ ফলকত অংকিত চিহ্নবোৰক মিছৰ দেশত পবিত্ৰ লিপি বুলি কোৱা হৈছিল। কালক্ৰমত ফিনিচিয়ান বা বণিকসকলৰ হাতেই ই সিন্ধু উপত্যকালৈ আহে। সিন্ধু উপত্যকাত এই লিপিৰ কিছু সাল সলনি হয় আৰু সিন্ধু উপত্যকাৰ পৰা আমাৰ এই পুত ভূমিখণ্ডলৈ আহে আৰু ব্ৰাহ্মী লিপি নামে পৰিচিত হয়। সৃষ্টিকৰ্তা ব্ৰহ্মাই এই লিপি নিজ হাতে সৃজন কৰিছিল বুলি ভবা হয়। মহাচীন দেশৰ বিধি বিষয়জনে মোক এটা কথা কৈছিল যে সেই দেশতো এই লিপি স্বয়ং ব্ৰহ্মাই উদ্ভাৱন কৰা বুলি এটি প্ৰবাদ আছে।
1: কামৰূপাধিপতি, এতিয়া মোৰ এটা কথা পৰিষ্কাৰ হ'ল যে লেখন কলাৰ মূল উৎস হ'ল ধৰ্ম। মিছৰ দেশৰ কথা বাদ দিলেও আমাৰ ইয়াতে লেখন কলাৰ উদ্ভাৱক বুলি স্বয়ং ব্ৰহ্মাকে গণ্য কৰা হৈছে। ব্ৰহ্মা বেদৰ দেৱতা নহয় জানো?
0: তুমি বুদ্ধিমতী সুনয়না, সূক্ষ্মতম কথাটো বৰ সহজে তোমাৰ বোধগম্য হয়, সেয়ে মই তোমাক প্ৰাণেৰে ভাল পাওঁ। তুমি এসময়ত দেৱদাসী আছিলা, বুদ্ধিমতী নহ'লে দেৱদাসী হোৱাত অসুবিধা, কাৰণ দেৱদাসীসকল চৌষষ্ঠি কলাত পৰিপক্ক হ'ব লাগিব। সেই চৌষষ্ঠি কলাৰ ভিতৰত মালাচয়ন আৰু শয্যা প্ৰস্তুতো নপৰে জানো?
1: পৰে কামৰূপাধিপতি, মোক আপুনি আৰু এটা কথা বুজাই দিয়কচোন।
0: সুনয়নাৰ চকু দুটা জিলিকি উঠিল। কিবা এটা কথা জানিবৰ হ'লে সুনয়নাৰ চকু দুটা মন্দিৰৰ গৰ্ভগৃহৰ বিগ্ৰহৰ সন্মুখৰ জ্বলন্ত প্ৰদীপৰ দৰে জিলিকি পৰে। কুমাৰ ৰাজা আচৰিত হয় আৰু তেওঁৰ ভালো লাগে। সুনয়না যেন পুনৰ সেই কিশোৰী পঞ্চদশীয় চপলা বালিকাত পৰিণত হৈ পৰিব খোজে। বনাঞ্চল আলোকিত কৰা হৰিণা পোৱালিটিৰ দৰে তেওঁ চঞ্চল হয় আৰু তেওঁ দূৰ সুদূৰৰ তাৰকামালা খচিত অচিন অজানা দেশ এখনলৈ গুচি যায়। সুনয়নাৰ চকুত থাকে তেতিয়া আকুল চাৱনি। কুমাৰ ৰাজাই ক'ব খোজে, এনেকৈ ইমান আকুলভাৱে মোলৈ নেচাবা সুনয়না, তুমি এনেকৈ আকুল হৈ চালে মই পাহৰি যাওঁ মই যে বহুদিনৰ আগতেই তাৰুণ্য অতিক্ৰম কৰিছোঁ। মই এখন বিশাল দেশৰ অধিপতি, কামৰূপাধিপতি, মোৰ সাধাৰণ কৃষক এজনত পৰিণত হ'বলৈ মন যায়। তুমিও হৈ পৰিবা কৃষক জায়া। শ্ৰমৰ অন্তত জিৰণি ল'বলৈ আমি মধ্যাহ্ন বেলা দুয়ো তৰুছায়াৰ আশ্ৰয় ল'ম। তোমাৰ শৰীৰত থাকিব ঘাম, ৰ'দ আৰু জিৰি জিৰি বতাহৰ গোন্ধ, মই মগ্ন হৈ পৰিম। নাই, কোৱা নাযায়, এখন দেশৰ অধিপতিয়ে বহুত বাধা নিষেধ মানি চলিব লাগে। আনকি সুদীৰ্ঘদিনীয়া প্ৰিয়তমাকো মন গ'লেই কিছুমান কথা কোৱা অনুচিত। ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈ তেওঁ কেৱল ৰজা হৈ থাকিব লাগিব, প্ৰজাবৰ্গৰ দুখ দুৰ্দশাৰ কথা শুনিব লাগিব। ৰজাৰ কথা শুনে কোনে? ৰজা হ'ল বুলি তেওঁ এনেদৰে স্বাধীনতা হেৰুৱাব লাগেনে? সেই মন কেতিয়াবা আকুল বা চঞ্চল হ'লেও তেওঁ সেই আকুলতা বা চঞ্চলতা প্ৰকাশ কৰিব নোৱাৰিব। অনবৰতে গহীন গম্ভীৰ কথা, নিৰ্বাচিত বিষয়, নিৰ্বাচিত গহীন গম্ভীৰ শব্দ সম্ভাৰৰ প্ৰয়োগ, নহ'লে তেওঁ যে সাধাৰণ প্ৰজাৰ শ্ৰেণীলৈ অৱনমিত হ'ব। সুনয়না, কুমাৰ ৰাজাই মাত লগালে।
1: কওক কামৰূপাধিপতি।
0: নীৰৱে আছা যে?
1: ভাবিছো।
0: কি ভাবিছা সুনয়না? সুনয়নাৰ শৰীৰৰ পৰা মল্লিকা পুষ্পৰ সুগন্ধ আহিছিল। তেওঁ আজি মল্লিকা মালাৰে কবৰী বিন্যাস কৰিছে। ওষ্ঠধৰ তাম্বুল ৰাগ ৰঞ্জিত, কৰ্পূৰৰ গোন্ধ আহিছে, লগত বোধ কৰোঁ লৱংগ আৰু জাইফল মিশ্ৰিত মছলা। তাম্ৰলিপ্তি বন্দৰত এই মছলাৰ বেহা বেপাৰ কৰা হয়, তাৰে পৰাই কামৰূপ দেশৰ বণিকে লৈ আহে। কিৰাত জনগোষ্ঠীয় লোকসকলৰ মাজত কেঁচা তামোল পাণ খোৱাৰ প্ৰচলন আছে। তেওঁলোকে এই দেশলৈ প্ৰব্ৰজন কৰোঁতে এই নিয়মটোও লৈ আহিছিল। সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত কেঁচা পাণ তামোল খোৱাৰ নিয়মটো চলিল যদিও উচ্চ স্তৰৰ মানুহে পাণৰ লগত নানা মছলা মিহলি কৰি চুপাৰিহে খায়। সুনয়নাৰ হাতত মণিমুকুতাৰে কাৰুকাৰ্য কৰা ৰূপৰ পাণ চুপাৰি ভৰোৱা টেমা এটা থাকেই। পাণ চুপাৰি চবোৱাৰ ধৰণতে গম পোৱা গ'ল সুনয়নাই কিবা

0: গভীৰভাৱে চিন্তা কৰিছে। কি কথা ভাবিছা সুনয়না? কুমাৰ ৰাজাই প্ৰশ্ন কৰিলে।
1: মোৰ মনত বহুত প্ৰশ্ন খেলাই থাকে কামৰূপ অধিপতি, তাৰে কিছুমান প্ৰশ্নৰ উত্তৰ মই পাওঁ, কিছুমান প্ৰশ্ন মোৰ কাকো সোধাই নহয়গৈ। আপুনিওতো ৰাজকাৰ্যত ব্যস্ত থাকে, প্ৰশ্নৰ উত্তৰ মোক কোনে দিব? এতিয়া আপোনাক পাইছোঁ, যদি অনুমতি দিয়ে আপোনাকে মই মোৰ মনত খেলাই থকা প্ৰশ্ন কেইটামান সুধিব খোজোঁ।
0: তুমি মোৰ অনুমতি লোৱাৰ কি প্ৰয়োজন সুনয়না? নিশ্চিন্তে নিৰ্ভয় মনে সুধিব পাৰা।
1: কামৰূপ অধিপতি, ধৰ্ম কি?
0: বিধি বিশাৰদজনকো সেই প্ৰশ্ন কৰা হৈছিল। তেওঁ কৈছিল যে সকলো উচিত আৰু মংগলদায়ক কামেই ধৰ্মৰ ভিতৰুৱা, কিন্তু ধৰ্মীয় অনুষ্ঠানসমূহ ধৰ্ম নহয়, ই কেৱল ধৰ্মভিত্তিক অনুষ্ঠানহে। মানুহৰ মাজত চলি থকা আৰু মানুহে পবিত্ৰ বুলি গণ্য কৰা কিছুমান বিশ্বাসৰ অনুশীলনকেই সচৰাচৰ ধৰ্ম বুলি কোৱা হয়। তুমি কিয় সুধিলা সুনয়না?
1: কামৰূপাধিপতি, মোৰ মনত এটা কথা খেলাইছে, মই জানিব খুজিছো প্ৰাচীনতম ধৰ্ম কি?
0: পৃথিৱীত প্ৰাচীনতম ধৰ্ম বুলি ক'লে আমি যাদুবিদ্যাকে বুজিম। প্ৰাকৃতিক শক্তিসমূহৰ কাৰ্য কাৰণ বিশ্লেষণ কৰিব নোৱাৰি যেতিয়া আদিম মানুহে সেই শক্তিসমূহক অতি প্ৰাকৃতিক ৰূপত চাবলৈ লৈছিল, তেতিয়াই যাদুবিদ্যাৰ উদ্ভৱ হৈছিল। পৃথিৱীৰ সকলো আদিম জনগোষ্ঠীৰ মাজত যাদুবিদ্যাৰ প্ৰভাৱ দেখা যায়। কালক্ৰমত এই যাদুবিদ্যাৰ পৰাই আজিৰ পৰিশীলিত আৰু মাৰ্জিত ধৰ্মৰ প্ৰকাশ ঘটিছে।
1: তেন্তে চিবিল আৰু এটিছৰ কাহিনীটোক যাদুবিদ্যা বুলি ক'ব পৰা যাবনে নে ই ধৰ্ম?
0: যাদুবিদ্যা, যাদুবিদ্যা সুনয়না। পুৰোহিত আৰু তৰুণসকলে লিংগচেদ কৰাৰ পিছত যি ৰক্ত মাটিত পৰে সেই ৰক্তই পৃথিৱী শস্য শ্যামলা কৰে বুলি তেওঁলোকে বিশ্বাস কৰিছিল। মৃত্যুৰ পিছত এটিছে পুনৰ জন্ম লাভ কৰে বুলিও বিশ্বাস কৰিছিল। আমাৰ দেশতো বলি বিধান প্ৰথা আছে আৰু কামদেৱে পুনৰ জন্ম লাভ কৰে বাবেই আমাৰ দেশৰ নাম কামৰূপ বুলি কোৱা হৈছে।
1: মই তাকেই আপোনাক সুধিব খুজিছোঁ কামৰূপাধিপতি, মোৰ মনত খেলাই থকা প্ৰশ্ন সেইটোৱেই, যাদুৰ মাজলৈ প্ৰতীক চিহ্নবোৰ সোমাই আহিল কেনেকৈ?
0: বুজিছোঁ, তুমি মোক লিপিৰ কথা সুধিছা। ময়ো এই কথা বিধি বিশাৰদজনক সুধিছিলোঁ। তেওঁ মোক কৈছিল যে প্ৰাচীন মানুহে শিলত নিজৰ মনৰ ভাৱ বুজাবৰ বাবে কিছুমান চিহ্ন অংকন কৰিছিল। ধৰা হ'ল জন্তু এটা বধ কৰিবৰ কামনা কৰি তেওঁলোকে জন্তুটোৰ ছবি আঁকি তাত আঘাত হনাৰ চিন অংকন কৰিছিল। পিছলৈ জন্তুটোৰ সলনি এটা বৃত্ত আঁকিবলৈ ল'লে আৰু বৃত্তটোৰ বুকুত জাঠিয়েডালেৰে খোজ মাৰি থোৱা কথাটো অংকন কৰা হ'ল। সময়ত সেইটোৱে এটা প্ৰতীক হৈ পৰিল আৰু প্ৰতীকটোত তেওঁলোকে অতি প্ৰাকৃতিক গুণ আৰোপ কৰিলে। তেওঁলোকে তাকে পূজা কৰিবলৈ লাগিল। অন্য নালাগে, তুমি হিন্দু ধৰ্মৰ অ এই প্ৰতীকটোকে ধৰা। এই প্ৰতীক চিহ্নটোৱে মহাব্যোম আৰু হিন্দু ধৰ্মৰ ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক বুজায়। তুমি দুৱাৰমুখত অংকিত কৰা স্বস্তিকা চিহ্নটো নিশ্চয় দেখিছা। প্ৰাচীন পৃথিৱীৰ সকলোতে এই চিহ্নটোৱে উন্নতি আৰু ভাগ্যক সূচাইছিল। এতিয়াও বৌদ্ধ, হিন্দু আৰু জৈনধৰ্মী লোকসকলৰ মাজত এই চিহ্নটোৱে এক কথাকেই সূচায়।
1: হয় কামৰূপাধিপতি, মই মন্দিৰৰ দুৱাৰমুখত এই চিহ্ন অংকিত কৰা দেখিছোঁ।
0: প্ৰাচীন মেচুপটিমিয়াত এই স্বস্তিকা চিহ্ন মুদ্ৰাৰ ৰূপত খোদিত কৰা হৈছিল। ঈশ্বৰ পুত্ৰৰ লগত সংযুক্ত ক্ৰুচৰ ধাৰণাও এই স্বস্তিকাৰ পৰাই অহা। গ্ৰীক দেশৰ বৰ্ণগামা এই স্বস্তিকা চিহ্নৰ পৰাই উদ্ভূত। আৰু শুনিবানে সুনয়না, স্বস্তিকাৰ বাহু সাধাৰণতে সোঁফালে ঘোৰ খোৱা। এই ধৰণৰ স্বস্তিকা সূৰ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। বাওঁহাতলৈ ঘোৰ খোৱা বাহুৰ স্বস্তিকা নিশাৰ অন্ধকাৰ ৰূপ। সেইফালৰ পৰা এই চিহ্নটো মহাকালী আৰু গোপনীয় যাদুবিদ্যাৰ প্ৰতীক।
1: হিন্দু লিপিৰ বিস্তাৰৰ বিষয়ে মোক আৰু অলপ কথা কওকচোন ৰাজন। শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 49 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ত্ৰৈলোক্য বৰা, চিত্ৰামণি বড়ো আৰু শান্তনু শইকীয়াই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

0: শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ BC-ৰ ওচৰলৈ যাব, বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠত কেইটিমান গীত।

সাহিত্য সম্রাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ। সঁচা পিছে

0: ইমান পৰে শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠত গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তে পিছতে 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই মুকেশ কুমাৰ।

ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ লগতে শ্ৰীলংকাই অংশগ্ৰহণ কৰিব। ভাৰতৰ উদীয়মান স্কোৱাছ খেলুৱৈ অনাহত সিঙে লণ্ডন স্কোৱাছ ক্লাছিকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। বিশ্বৰ 20 নম্বৰ খেলুৱৈ অনাহতে ইজিপ্তৰ মাৰিয়াম মেডবালিক 11-3, 11-2 ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ 11 মিনিটতে অনাহতে ধৰাশায়ী কৰে ইজিপ্তৰ খেলুৱৈগৰাকী। পৰৱৰ্তী খেলত বেলজিয়ামৰ নেলে গিলছৰ সন্মুখীন হ'ব। ইফালে পুৰুষৰ শাখাত ভাৰতৰ ৰমিত টেণ্ডনেও কাটাৰৰ আব্দুল্লাহ অল অমিমিক পৰাস্ত কৰি অগ্ৰগতি লাভ কৰিছে। শিলচৰে গুৱাহাটী জজ খেলপথাৰত চলি থকা জে কে বৰুৱা অনুৰ্ধৰ 19 আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ প্লেট গ্ৰুপৰ ফাইনেলত কোকৰাঝাৰক 2 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি কোকৰাঝাৰে 22 অভাৰত 8 উইকেটত 111 ৰান কৰে। দলৰ কুমাৰ প্ৰভুজীয়ে আৰু কৌশিক তালুকদাৰে 26 ৰানকৈ অৰিহণা যোগায়। বিপক্ষৰ ঋতিক ধৰে 4টা উইকেট লয়। প্ৰত্যুত্তৰত শিলচৰে 20.1 অভাৰত 8 উইকেটত 114 ৰান কৰি জয়ী হয়। দলৰ হৈ নজৰুল ইছলামে 29 ৰান কৰে। দীপু সূত্ৰধাৰে 4টা আৰু অমন কুণ্ডুৱে 2টাকৈ উইকেট হস্তগত কৰে। দেশৰ তাৰকা জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাক দেখিবলৈ পোৱা নাযাব 2026 এছিয়ান গেমছত। জাপানৰ আইচি আৰু নগোৱা ষ্টেডিয়ামত অহা 19 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মেগা ইভেণ্টখনৰ পূৰ্বে গোৰোহাৰ লিগামেণ্টৰ আঘাত লৈ বাহিৰ হ'ল দুবাৰৰ অলিম্পিক পদক জয়ী নীৰজ চোপ্ৰা। তাৰকা এথলীটগৰাকীয়ে অলপতে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি চলিত ছিজনত কোনো টুৰ্ণামেণ্ট খেলিব নোৱাৰাৰ কথা উল্লেখ কৰে। অনুশীলনৰ সময়ত নীৰজৰ গোৰোহাৰ লিগামেণ্ট ছিগি যায়। উল্লেখ্য যে যোৱা 21 আগষ্টত নীৰজে লুজান ডাইমণ্ড লীগত 85.05 মিটাৰ থ্ৰ' কৰি দ্বিতীয় স্থান অধিকাৰ কৰিছিল। তদুপৰি আজিৰ পৰা চলি থকা ব্ৰুছেলছ ডায়মণ্ড লীগৰো ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল। চিকিৎসকৰ দলৰ সৈতে পৰামৰ্শৰ পাছত জেভলিন তাৰকাজনে ছিজনৰ অৱশিষ্ট টুৰ্ণামেণ্টৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লোৱাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে 2023ৰ হাংজাও এছিয়ান গেমছত 88.87 মিটাৰ থ্ৰ' কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল। এইবাৰ জাপানত নীৰজে ভাৰতৰ 73-জনীয়া এথলেটিক্স দলক নেতৃত্ব দিয়াৰ কথা আছিল। সুন্দৰ ভ্ৰমণ থকা নীৰজৰ জৰিয়তে ভাৰতে অন্ততঃ 1টা পদক হ'লেও জয় কৰাৰ সম্ভাৱনা আছিল, যদিও শেহতীয়া আঘাতে সকলো মুখী মূৰ কৰিলে। শ্ৰোতাসকল, ইমান পৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কে অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।

0: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ ওলাইছো বৰ্ণালী। দূৰণিত উকি মাৰি ঝকঝক শব্দ কৰি বেগেৰে আগুৱাই যায় ৰেলখনি। আপোন জনলৈ আশা পাৰি বাট চাই ৰোৱা দুচকুৱে ৰেলখনি অহাৰ বতৰা পাই দুগুণ আশা আৰু উৎসাহেৰে উজ্বলি উঠে। কেতিয়াবা আপোনজনক কাষলৈ আৰু কেতিয়াবা দূৰণিলৈ লৈ যায় ৰেলখনিয়ে। মুঠৰ ওপৰত ৰেলগাড়ীখন কেৱল যাতায়াতৰ সুবিধাৰ অৰ্থেই পৰিচিত নহয়, বৰঞ্চ ইয়াৰ লগত জড়িত হৈ আছে বহুতৰে আবেগ অনুভূতি।

সাত সমুদ্ৰৰ পাৰৰ পৰা অহা ব্ৰিটিছসকলে ভাৰতলৈ আগবঢ়োৱা এক অৱদান হৈছে ৰেলগাড়ী। যাতায়াতৰ সুবিধাৰ অৰ্থে ভাৰতৰ বিভিন্ন প্ৰান্তত দুৰ্গম বাট নেওচি ব্ৰিটিছসকলে স্থাপন কৰিছিল ৰেলপথসমূহ। আমাৰ অসমতো ব্ৰিটিছ চাহাবসকলে চাহপাত, কয়লা আদি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াৰ লগতে যাতায়াতৰ বাবে ৰেলপথসমূহ নিৰ্মাণ কৰিছিল। সেয়েহে আজিও চাহ বাগানসমূহ সংযোগী ঠাই আৰু কয়লা খনিৰে পৰিপূৰ্ণ ঠাইসমূহত বিদ্যমান ব্ৰিটিছসকলে স্থাপন কৰা ৰেলপথ।

1853 চনত ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল বোম্বে আৰু থানেৰ মাজত। ইয়াৰ পিছত ভাৰতৰ বিভিন্ন ঠাইত লাহে লাহে নিৰ্মাণ হ'ল ৰেলপথসমূহ। 1882 চনত অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ নিৰ্মাণ কৰিছিল। ডিব্ৰুগড়ৰ মোহনমুখৰ পৰা জয়পুৰলৈ প্ৰথমে চলিছিল ৰেল। মাকুম অসমৰ প্ৰথমটো ৰেলৱে ষ্টেচন।

শ্রোতাই ইমান পৰে বর্ণালী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আঁতৰি আগবঢ়ালে ৰূপলী বৰা শইকীয়াই, প্ৰযোজনা পঞ্চানন্দলীৰ।

লক্ষ্য আৰু উদ্দেশ্যৰ সন্ধানে সৃষ্টি কৰে সমস্যাৰ। এই সমস্যাক অতিক্ৰম কৰি নিজে কাঁইটীয়া পথেৰে পথ বুলি এৰি থৈ যায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক সোণসেৰীয়া পথ। এই মহা উদ্দেশ্যৰ সন্ধান পাইছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে।

0: তেতিয়া ভাৰত মাতৃ আছিল ব্ৰিটিছৰ প্ৰদানত। এটা পৰাধীন জাতিৰ চিন্তা চৰ্চানো কিমান ওপৰলৈ যাব পাৰে। এই দোষৰ পৰা মোৰ জন্মগাঁও দৈশিঙৰী আৰু তাৰ বাসিন্দাসকলো মুক্ত নাছিল। মোৰ পিতা আছিল ৰতিৰাম মজুমদাৰ আৰু আই গংগাপ্ৰিয়া। শৈশৱতে মোৰ মনৰ মাজত পিতাৰ এক উদাৰ দৃষ্টিভংগী, বিদ্যানুৰাগী, নৈতিক দিশত কোনো ধৰণৰ আপোচ নকৰা গুণবোৰে এক আদৰ্শৰ সৃষ্টি কৰিছিল। সেয়ে হয়তো জীৱনৰ নানা ঘাত প্ৰতিঘাত, খলা বমা বাদ বলোতে পিতাৰ আদৰ্শই মোক অদম্য সাহস দিছিল অসীম ধৈৰ্য। নিজৰ গাঁও দৈশিঙৰীত স্ত্ৰী শিক্ষাৰ প্ৰচলন আৰু সুবিধা নথকাৰ সত্ত্বেও প্ৰবাসত ৰাখি ছোৱালীক শিক্ষা দিয়াৰ কথা ভবা মোৰ পিতা ৰতিৰাম মজুমদাৰ আৰু আই গংগাপ্ৰিয়াৰ মুখ দুখনে মোক মোৰ জীৱনকালত অহৰহ প্ৰেৰণা দি আহিছিল।
1: তিহুৰ ওচৰৰ ভালুকি গাঁৱৰ প্ৰাইমেৰী স্কুলৰ পৰা চন্দ্ৰপ্ৰিয়া আৰু তেওঁৰ ভগ্নী ৰামেশ্বৰীয়ে প্ৰাইমেৰী পৰীক্ষা পাছ কৰি কঠালমুৰিৰ ল'ৰা MV স্কুলত কিছুদিন পঢ়িছিল। সেই সময়ত গাঁওসমূহৰ বাট পথবোৰ অতি দুৰ্গম আছিল, সেইবাবেই MV স্কুলৰ শিক্ষা চন্দ্ৰপ্ৰিয়াই হাং কৰিব নোৱাৰিলে।
2: শিক্ষাৰ প্ৰতি থকা অদম্য বাসনাই চন্দ্ৰপ্ৰিয়াক ঘৰতে আবদ্ধ কৰি ৰাখিব নোৱাৰিলে। দৈশিঙৰীৰ হেড পণ্ডিত কৃষ্ণকান্ত দত্তৰ প্ৰাইমাৰী স্কুলত পুনৰ শিক্ষা আৰম্ভ কৰি শৈশৱতে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। আগ্ৰহ আৰু মেধাৰ স্বাক্ষৰ হিচাপে এই স্কুলতে চন্দ্ৰপ্ৰিয়াই পাইছিল পঞ্চম জৰ্জৰ চাপমোহৰ মৰা এটি মেডেল।
1: সেই সময়ত নাৰীৰ উচ্চ শিক্ষাৰ কল্পনা আকাশকুসুম আছিল। সমাজত নাৰীয়ে সদায় অৱহেলিত, বঞ্চিত হৈ থাকিব লাগিছিল। পুৰুষ প্ৰধান সমাজৰ সেয়াই আছিল নীতি। শৈশৱতে চন্দ্ৰপ্ৰিয়াৰ অকণি হিয়াত এই নীতিয়ে খুন্দিয়াই থকা সৰকা কৰি তুলিছিল।
2: ভৱিষ্যতৰ বুকুত কল্পনাৰ তুলিকাৰে নানা ৰঙৰ ছবি আঁকিব বিচৰা চন্দ্ৰপ্ৰিয়াৰ মনটো উচ্চ শিক্ষাৰ আকাংক্ষাই আকুল কৰি তুলিছিল। কিন্তু দৈশিঙৰী গাঁৱত তাৰ কোনো পথ নেদেখি হতাশ হৈছিল। তাতেই অংকুৰণ হৈছিল চন্দ্ৰপ্ৰিয়াৰ মনৰ মাজত দুৰ্মত সাহসৰ এক সৰ্বগ্ৰাহী বীজ। নিজৰ সীমিত জ্ঞানেৰে এককভাৱে চন্দ্ৰপ্ৰিয়াই দৈশিঙৰী গাঁৱৰ ওচৰৰে অকয়া গাঁৱত গঢ়ি তুলিছিল এক বালিকা বিদ্যালয়।
3: পঢ়াটো আৰম্ভ কৰিছে সিহঁতৰ। সেই সময়তে নীল বৰুৱা বুলি যে আছিলে নগাঁৱৰ দেৱকান্তহঁতৰ দেউতাক নীলকান্ত বৰুৱা, তেখেত স্কুলৰ হেৰি আছিলে। তেতিয়া তেখেতে গৈতো দেখি বিচু দেখাইছে যে ইমান পিছপৰা ঠাই, তেনেকৈ তেখেতে মানে পঢ়াইছে, হেৰি কৰিছে, তে স্কুলখনক এখন হেৰি দিলে আৰু, স্বীকৃতি দিলে আৰু। দি সেই যে আৰু তেখেতৰ আৰম্ভ হ'ল কাম কৰা, তাৰ শেষ নাই আৰু।
2: এগচি চাকিয়ে যেনেদৰে সহস্ৰ চাকি জ্বলাই ঘোৰ অন্ধকাৰ আঁতৰাই পোহৰৰ দীপাৱলী পাতে, তেনেদৰে কিছু শিক্ষাৰ আভাস পোৱা চন্দ্ৰপ্ৰিয়াই কৈশোৰতে উপলব্ধি কৰিছিল শিক্ষা অবিহনে নাৰী মুক্তি সম্ভৱ নহয়।

0: সেয়ে পিছপৰা গাঁও অঞ্চলৰ অকণমানি বালিকাসকলৰ শিক্ষাৰ পোহৰেৰে আগবঢ়াই নিয়াৰ বাবেই আছিল চন্দ্ৰপ্ৰিয়াৰ এই প্ৰচেষ্টা। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন পৰিক্ৰমাত কিশোৰী অৱস্থাতে লগ পোৱা এগৰাকী উল্লেখযোগ্য ব্যক্তি হ'ল সেই সময়ৰ স্কুল পৰিদৰ্শক নীলকান্ত বৰুৱা। নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়াৰ বুদ্ধি, মেধা আৰু সাহসৰ উমান পাই ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি বাহিৰৰ লগত পৰিচয় হৈ নিজকে গঢ়াৰ পথ সন্ধান দিছিল। সেই পথেৰে আগবাঢ়ি চন্দ্ৰপ্ৰিয়া আৰু ভনীয়েক ৰামেশ্বৰীয়ে নগাঁৱৰ মিছন স্কুলত চন্দ্ৰপ্ৰিয়াই চন্দ্ৰপ্ৰভা আৰু ৰামেশ্বৰীয়ে ৰজনীপ্ৰভা নামেৰে ভৰ্তি হৈছিল 1915 চনত। পৰাধীন দেশৰ বুকুত তেতিয়া ব্ৰিটিছৰ পদধ্বনিয়ে দেশৰ প্ৰজাক উৎকণ্ঠিত কৰি তুলিছিল। অসহায় হৈছিল জীৱন ধাৰণ।
1: পদে পদে অৱহেলিত, অপমানিত, শোষিত হৈছিল ভাৰতীয়সকল। এই মিছন স্কুলতো সুদূৰ আমেৰিকাৰ পৰা অহা শিক্ষয়িত্ৰী মিছ লঙৰ ভাৰতীয় ছোৱালীৰ প্ৰতি কৰা অসম ব্যৱহাৰ আৰু অসহ্যকৰ বঞ্চনাৰ প্ৰত্যুত্তৰত চন্দ্ৰপ্ৰভাই প্ৰতিবাদৰ অগণিত জ্বলি উঠিছিল।
2: আপুনি অইন এখন দেশৰ পৰা আহি আমাৰ নিজৰ দেশতে আমাক ইমান অপমানজনক কুবাক্য শুনাইছে? আমাৰ ইয়াৰে বায়ু পানীৰে পুষ্ট হৈ আমাৰ মাটিত আশ্ৰয়স্থল সাজি আমাকে ওলোটাই ইমান ব্যংগ, ইমান বিব্ৰস্তা, ইমান তুচ্ছতাচিল্ল কৰিছে? মেডাম, আপোনাৰ এই অপমানজনক কথাবোৰ প্ৰত্যাহাৰ নকৰিলে আমি কিন্তু ইমান ডাঙৰ আন্দোলন কৰিম যে তাৰপিছত আপোনালোকে সুখেৰে ইয়াত মিছন স্কুল চলাই যাব নোৱাৰিব।
0: নগাঁও মিছন স্কুলতে চন্দ্ৰপ্ৰভাৰ সহজ সৰল মনটোত অন্যায় অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বীজ অংকুৰিত হৈছিল 1918 চন। নৰ্মেল স্কুলৰ পৰা পাছ কৰি চন্দ্ৰপ্ৰভা তেজপুৰলৈ আহে। বুৰঞ্জী প্ৰসিদ্ধ চহৰ তেজপুৰ।

অসম মাতৃৰ বুকুত প্ৰকৃতিয়ে নিজ হাতে সৌন্দৰ্যৰ লালিমাহানি সজাই পঢ়াই গঢ়ি দিয়া নৃত্যপতিয়সী বাণ ৰজাৰ জীয়ৰী উষাৰ ৰাজ্য তেজপুৰ।

0: মহাবাহু লুইতে চৰণ ধুৱাই থকা, অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা বহুতো সন্তানৰ প্ৰসৱিনী তেজপুৰ চহৰলৈ আহি চন্দ্ৰপ্ৰভাই ছোৱালী মজুলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদৰ দায়িত্ব লয়।
1: ভাৰতবৰ্ষৰ আকাশত ধ্বনিত হোৱা স্বাধীনতাৰ হেঁপাহৰ জয়ধ্বনি তেতিয়া তেজপুৰৰ আকাশে বতাহে পূৰ্ণোদ্যমত নিনাদিত হৈছিল। অসমীয়া ডেকা শক্তিৰ স্বাধীনতাৰ স্বপ্নৰেখেৰে তেজপুৰ উত্তাল আছিল। জ্যোতিপ্ৰসাদ আগৰৱালা,
0: অমিয় কুমাৰ দাস,
1: চন্দ্ৰনাথ শৰ্মা,
0: কালীচৰণ ভট্টাচাৰ্য,
1: লক্ষীধৰ শৰ্মা,
0: জ্যোতিপ্ৰসাদৰ মাতৃ কিৰণময়ী আগৰৱালা,
1: চন্দ্ৰবালা পতংগীয়া আদিৰ সংগই চন্দ্ৰপ্ৰভাৰ হৃদয়ত দেশপ্ৰেমৰ ফল্গুধাৰা প্ৰবাহিত কৰিছিল। স্বদেশৰ হকে জীৱন যাপন কৰা যি বীজমন্ত্ৰ, সেই মন্ত্ৰ চন্দ্ৰপ্ৰভাই পাইছিল তেজপুৰতে।
0: তেজপুৰৰ প্ৰকৃতে চন্দ্ৰপ্ৰভাৰ জীৱনৰ অন্য এখন দুৱাৰ মুকলি হৈছিল।
2: শইকানী বাইদেউ যেতিয়া ইয়াত তেজপুৰত আছিল তেতিয়া শইকানী বাইদেউক একেবাৰে ওচৰৰ পৰা পাইছোঁ। তাৰ আগতে শুনিছোঁ যে গান্ধীজী আহোঁতে হেৰিত প্ৰকৃত মানে মোৰ শাহুৰ লগত কিৰণময়ীৰ লগত কেনেকৈ তেওঁ মানে ইমান জড়িত আছিল যে সেইখন ঘৰ এখন আছিল। গতিকে তাৰ থ্ৰুৱেদি সেই গান্ধীজীক লগ পাইছে, গান্ধীজীক বহুত কথা সুধিছে, এনেকুৱা ধৰণেৰে মানে তেওঁ আৰম্ভ কৰি দিছে আৰু তেতিয়াই।
1: 1918 চনত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ

0: সভাপতিত্বত তেজপুৰতে অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত কানি বৰবিহ নিবাৰণৰ ওপৰত অমিয় কুমাৰ দাসে আগবঢ়োৱা প্ৰস্তাৱক সমৰ্থন কৰি জীৱনত পোন প্ৰথমবাৰৰ বাবে মুকলি মঞ্চত উদাত্ত কণ্ঠে সাৱলীল শব্দ সম্ভাৰেৰে অগ্নিবৰ্ষী ভাষণ দি চন্দ্ৰপ্ৰভাই ৰাইজৰ মণিকোঠাত এগৰাকী বাগ্মিতা সম্পন্ন নাৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল। 1921 চনৰ 20 আগষ্টৰ দিনা গান্ধীজী তেজপুৰলৈ আহিছিল।
1: কাজনী বাইদেউ যেতিয়া ইয়াত তেজপুৰত আছিল, গান্ধীজী আহোঁতে হেৰিত প্ৰকৃত মানে মোৰ শাহুৰ লগত, কিৰণময়ীৰ লগত তেনেকৈ তেওঁ মানে ইমান জড়িত আছিল যে সেইখন ঘৰ এখন আছিল। গতিকে গান্ধীজীক লগ পাইছে, গান্ধীজীক বহুত কথা সুধিছে, এনেকুৱা ধৰণে মানে তেওঁ আৰম্ভ কৰি দিছে আৰু তেতিয়া।
0: জাতিৰ পিতা গান্ধীজীৰ চৰণ স্পৰ্শ কৰি তেওঁৰ আদৰ্শেৰে দেশৰ কাৰণে জীৱন পণ কৰাৰ শপত খাইছিল চন্দ্ৰপ্ৰভাই।
2: অসহযোগ আন্দোলনৰ মুখ্য কৰ্ম বিদেশী বস্তু বৰ্জন, খাজানা বন্ধ, কানি, ভাং আদি মাদক দ্ৰব্য বৰ্জন,

0: বহুত কথা সুধিছে, এনেকুৱা ধৰণে মানে তেওঁ আৰম্ভ কৰি দিছে আৰু। তেতিয়া
1: জাতিৰ পিতা গান্ধীজীৰ চৰণ স্পৰ্শ কৰি তেওঁৰ আদৰ্শেৰে দেশৰ কাৰণে জীৱন পণ কৰাৰ শপত খাইছিল চন্দ্ৰপ্ৰভাই।
2: অসহযোগ আন্দোলনৰ মুখ্য কৰ্ম বিদেশী বস্তু বৰ্জন, খাজানা বন্ধ, কানি ভাং আদি মাদক দ্ৰব্য বৰ্জন, আইন আদালত বৰ্জন, পঞ্চায়ত গঠন আদি কামত চন্দ্ৰপ্ৰভাই সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল।
1: মহিলাসকলৰ সৰ্বতোপ্ৰকাৰ উন্নতি, নারী নির্যাতন, সমাজৰ পৰা জলাঞ্জলি দিয়াৰ বাবে, একমুঠে নারীসকলক সংগঠিত কৰাৰ বাবে কিরণময়ী আগৰৱালা আৰু কেইগৰাকীমান মহিলাৰ সহযোগত তেজপুৰ মহিলা সমিতি নামৰ এটি মহিলা সংগঠনৰ গুৰি ধৰে।
2: তেজপুৰতে ডেকা সাহিত্যিক শিক্ষক দণ্ডিনাথ কলিতাৰ লগত চন্দ্ৰপ্ৰভাৰ পৰিচয় হয়। পৰিচয়তে ৰূপ লয় অমৰ প্ৰেমৰ। পৰিণতিত দুয়োৱে সমাজৰ অগোচৰত গন্ধৰ্ব বিবাহপাশত আবদ্ধ হয়। ৰক্ষণশীল সমাজে দুয়োৰে যুগ্ম জীৱনৰ স্বীকৃতি নিদিলে।
1: জাতি কুলৰ বৈষম্যত এই মিলন সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত হল। দুটি মন, দুটি প্ৰাণ বিচ্ছেদৰ বন্যাত উটি গল। সাক্ষী ৰল মাথোন নিষ্পাপ দেৱশিশু অতুল।
2: জীৱনৰ এই বিশেষ ঘটনাই তেওঁক কৰি তুলিলে চিৰ বিদ্ৰোহিণী।
0: আটাইতকৈ ডাঙৰ কথা হৈছে যে মহিলাক ইমান সোমোৱাই থৈছিল, ইমান পিছ পৰি আছিল। আজি অসমৰ মহিলা বহুত আগ্ৰণুৱা। একমাত্ৰ শইকানী বাইদেউ তাৰ হ'ল গুৰি, সাহিত্য সভা হৈছিলে নগাঁৱত। তেওঁ যেতিয়া গৈ পেলাই দেখিলে, তাত যেতিয়া দেখিলে যে গোটেই এনেকুৱা কিবা বেৰা দি দিছে আৰু চিট দি এনেকুৱা বাঁহৰ কৰি থয়, তাৰ ভিতৰত গোটেইবিলাক তিৰোতামান সোমাইছে আৰু মতা মানুহবিলাকে আৰু এইফালে গোটেই সভা শুৱনি কৰিছে। তেওঁ কিয় আপোনালোক নিজৰ তাত সোমাই আছে বুলি গোটেই ভাঙি উলিয়াই দিলে, আঁতৰাই পেলাই আৰু চবকে উলিয়াই আনি পেলাই সমানে বহুৱালে। সেইটো তেওঁলোকে ডাঙৰ মানে হেৰি, ইমান গোটেই পুৰুষৰে সেইখন সাহিত্য সভা হৈছে আৰু। সেই যে সাহসিকতাটো, সেইটো তেওঁলোকে সাংঘাতিক দিছে।
3: নগাঁৱত স্বৰ্গীয় ৰজনীকান্ত বৰদলৈ সভাপতিত্বত বিৰাট সভামণ্ডপত অসম সাহিত্য সভাৰ মুকলি অধিৱেশন বহিছে। মই নিজেও তালৈ গৈছিলোঁ। সভা সমিতিত সেই সময়ত বহাৰ ব্যৱস্থা, ভদ্ৰ মহিলাৰ নিমিত্তে সভামণ্ডপৰ এচুকে বাঁহৰ কাঠিৰ চিকৰাণত তিৰোতাসকলে সেই চিকৰাণত বহি বাঁহৰ কাঠিৰ ফাকেৰে দীঘল ওৰণি মূৰত লৈ পুৰুষৰ সেই কাৰ্যকলাপ চাই নিজকে কৃতাৰ্থ মানিছিল। মই চিকৰ বাহিৰত বহা সমাজখনৰ আগশাৰীৰ আসন এখনত বহিলোঁগৈ। মোক ক'বলৈ দিলে সভাপতিয়ে। মই মোৰ জ্বলি পুৰি থকা অন্তৰেৰে পুৰুষ মহিলাৰ মাজত থকা সেই অপমানজনক ব্যৱস্থাৰ কথাকে দাঙি ধৰিলোঁ মাত্ৰ। বিপ্লৱ ততালিকেই আৰম্ভ হল। বাঁহৰ চিক ভাঙি মহিলাসকল ওলাই আহিল আৰু মোৰ মতে সেই সৰ্বপ্ৰথম সমাজত মহিলাই কৰা সামাজিক বিপ্লৱ।
2: বিপ্লৱী চেতনা সম্পন্ন চন্দ্ৰপ্ৰভাই মহিলাসকলৰ প্ৰগতিৰ বাবে সদু অসম ভিত্তিত এখন মহিলা সমিতি গঠন কৰাৰ সপোন দেখিছিল। সেই সপোন দিঠকত পৰিণত হৈছিল 1926 চনত ধুবুৰীত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়ত।
1: বেণুধৰ ৰাজখোৱাৰ সভাপতিত্বত হোৱা সেই অধিৱেশনতে তেখেতৰ পৰামৰ্শ লৈ চন্দ্ৰপ্ৰভাই অসম মহিলা সমিতিৰ জন্ম দিয়ে।
2: অসম কিশোৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্বদেশ প্ৰেমৰ অগ্নিমন্ত্ৰই বিদ্ৰোহিণী চন্দ্ৰপ্ৰভাক বন আইন উলংঘা কাৰ্যসূচীত সক্ৰিয়ভাৱে যোগদান কৰিবলৈ উদ্বুদ্ধ কৰিছিল।
1: এই আইন অমান্য আন্দোলনতে পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰপ্ৰভা গ্ৰেপ্তাৰ হয়।
2: সেয়া আছিল 1931 চনৰ 9 জানুৱাৰী। সেই বছৰৰে মাৰ্চ মাহৰ কৰাচীত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ চন্দ্ৰপ্ৰভাই প্ৰতিনিধি হিচাপে গৈ যোগদান কৰিছিল। তাতেই
1: বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, হেম বৰুৱা, শংকৰ বৰুৱা আদিৰ দৰে অসমৰ আগশাৰীৰ নেতাৰ লগতে অসংখ্য সৰ্বভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ সান্নিধ্যই চন্দ্ৰপ্ৰভাক এক নতুন

0: সৃষ্টি প্রদান কৰিছিল। 1942-43 চন জল স্থল অন্তৰীক্ষত স্বাধীনতাৰ শেষ ৰণৰ দামামা বাজি উঠিছিল।
1: মহাত্মা গান্ধীৰ
0: তৰিলে দেশ মৰিলে স্বৰ্গ
1: মন্ত্ৰেৰে দীক্ষিত হৈ কোটি কোটি ভাৰতীয় ৰাজপথলৈ ওলাই আহিছিল। অসমৰ আকাশতো শেষবাৰৰ বাবে ধ্বনিত হৈছিল মুক্তিযুদ্ধৰ তেজুদীপ্ত গান।
0: শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননি, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মুকুন্দ কাকতি, মদন ৰাউতা আদি, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণ ৰাম ফুকন, লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা, মৌলানা তয়াবুল্লা, লক্ষ্মধৰ চৌধুৰী, অম্বিকাগিৰি ৰায় চৌধুৰী, ডাক্তৰ ঘনশ্যাম দাস আদি অসম মাতৃৰ সুযোগ্য সন্তানৰ নেতৃত্বত অসমত গঢ়ি উঠা গণবিপ্লৱত চন্দ্ৰপ্ৰভাই দিন ৰাতি চিন ভিন নোহোৱাকৈ কাম কৰিছিল।
1: গান্ধীজীৰ অহিংস নীতিকে খামোচ মাৰি ধৰি থাকি চন্দ্ৰপ্ৰভাই সংগ্ৰামৰ বহ্নিশিকা সমগ্ৰ বজালী, পাঠশালা, বৰপেটা আদি ঠাইত বিয়পাই দিছিল। সংগঠিত কৰিছিল মহিলা কৰ্মীসকলক, কাৰাবৰণ কৰিছিল, পুলিচৰ হাতত বেয়াকৈ অপদস্থ হৈছিল। গুৱাহাটীৰ জেলত থকা সময়তে চন্দ্ৰপ্ৰভাৰ পুত্ৰ অতুল শইকীয়াও সহবন্দী হিচাপে আছিল। সেয়া আছিল এক বিৰল মুহূৰ্ত। সুযোগ্য মাতৃৰ সুযোগ্য সন্তান অতুল শইকীয়ায়ো স্বৰাজৰ হকে কাম কৰি কাৰাবন্দী হৈছিল। অতুল শইকীয়া তেতিয়া কটন কলেজৰ ছাত্ৰ আছিল।
0: পিছলৈ চন্দ্ৰপ্ৰভাৰ পুত্ৰ এই অতুল শইকীয়াই ট্ৰেড ইউনিয়নৰ প্ৰখ্যাত নেতা হিচাপে খ্যাতি লাভ কৰিছিল আৰু অসম বিধানসভাৰ MLAৰ আসন অলংকৃত কৰিছিল।
2: আন দেশৰ আন্দোলনত নাৰীক অনুগামী হিচাপে পোৱা যায়। ভাৰতৰ স্বৰাজ আন্দোলনত নাৰীয়ে নেতৃত্ব পৰ্যন্ত লাভ কৰে। অসমক সকলোৱে পিছপৰা প্ৰদেশ বুলি জানে, কিন্তু এটা বিষয়ত এই প্ৰদেশ যে সবাতোকৈ আগবঢ়া তাত কোনো সন্দেহ নাই। 1921 চনত গান্ধীজীৰ আদৰ্শত অনুপ্ৰাণিত হৈ ইয়াৰ তিৰোতা কৰ্মক্ষেত্ৰত নামিল। 1926 চনৰে পৰা অসম মহিলা সমিতি নামে প্ৰাদেশিক নাৰী অনুষ্ঠানটিৰ দ্বাৰাই সংগবদ্ধ হৈ সমাজ সংস্কাৰত একানপতীয়া হৈ লাগিল আৰু স্বৰ্ণলতা শইকীয়া, বেগম মজিদা আহমদ, নাৰায়ণী সন্দিকৈ, কমলালয়া কাকতি আদি পৰলোক প্ৰাপ্তা আৰু জীৱিত বহুত নেত্ৰীৰ নেতৃত্বত এই সমিতিয়ে ধাৰাবাহিকভাৱে সমাজৰ অসংখ্য কাম কৰি পৰ্দা প্ৰথা, বিলাসিতা আৰু বহু কুপ্ৰথা দূৰ কৰি একাগ্ৰতাৰে ৰাজনৈতিক আন্দোলনত নামি বাহিৰে ভিতৰে নাৰীক আগুৱাই নিয়ে।
1: অক্লান্ত মানসিক আৰু শাৰীৰিক পৰিশ্ৰমেৰে গঢ় দি তোলা অসম প্ৰাদেশিক মহিলা সমিতিখন আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সাধনাৰ কৰ্মক্ষেত্ৰ। ইয়াৰ মাজৰেই তেওঁ বিচাৰিছিল ৰক্ষণশীল সমাজৰ বেহু ভাঙি অৱদমিত নাৰী সমাজক মূৰ তুলি থিয় কৰাই বিশ্বৰ দৰবাৰত অসমীয়া নাৰীক সমমৰ্যাদা প্ৰদান কৰিবলৈ।
0: অফুৰন্ত প্ৰাণশক্তি আৰু অদম্য কৰ্মশক্তিৰ প্ৰতিমূৰ্তি চন্দ্ৰপ্ৰভাৰ নেতৃত্বত সমগ্ৰ অসমতে গঢ় লৈ উঠিছিল নাৰী জাগৰণৰ এক সবল আন্দোলন, যি আন্দোলনৰ ফলশ্ৰুতিতে জন্ম হৈছিল গাঁৱে ভূঞে চহৰে নগৰে একোখনকৈ মহিলা সমিতিৰ। অসম প্ৰাদেশিক মহিলা সমিতিখনেই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গণতান্ত্ৰিক নাৰী অনুষ্ঠান হিচাপে স্বীকৃত হৈ বিশ্বত অসমৰ নাৰীৰ মৰ্যাদা বৃদ্ধি কৰিছিল।
1: 1948 চনৰ 30 জানুৱাৰীৰ দিনা জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। সমগ্ৰ ভাৰতবাসীয়ে এইগৰাকী মহাপুৰুষৰ বিয়োগত গোটেই দেশতে প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল।
0: অসমতো মন্দিৰ, মছজিদ, গীৰ্জাঘৰত প্ৰাৰ্থনা কৰা মানুহৰে ভৰি পৰিছিল। হাজোৰ মাধৱ মন্দিৰতো প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰা হৈছিল। লোকে লোকাৰণ্য হৈছিল মাধৱ মন্দিৰৰ প্ৰাংগণ। পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে চলি অহা কুপ্ৰথা আৰু অন্ধবিশ্বাসৰ ভিত্তিত মন্দিৰ প্ৰাংগণত অনুসূচিত জাতিৰ লোকক প্ৰৱেশ পথত বাধা প্ৰদান কৰা হৈছিল।
1: চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সবল নেতৃত্বত যোৱা মহিলা কৰ্মীসকলে অশেষ চেষ্টা আৰু সাহসেৰে

0: এই বাধাৰ প্ৰাচীৰ ভাঙি অনন্তকাললৈ মন্দিৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে প্ৰৱেশৰ অধিকাৰ প্ৰচলিত কৰিছিল। বিশ্বৰ ইতিহাসত ধৰ্ম আৰু সমাজ সংস্কাৰৰ বাটত মহিলাই এনেভাৱে আগভাগ লৈ জয়ৰ দুণ্ডুভি বজোৱাৰ দৃষ্টান্ত অতিকৈ বিৰল। ৰাজনীতিৰ ক্ষেত্ৰখনতো পুৰুষৰ সমানে সমানে মহিলাক আগবঢ়াই নিবৰ বাবে চন্দ্ৰপ্ৰভাই যৎপৰোনাস্তি চেষ্টা কৰিছিল।
1: সেয়ে স্বাধীন ভাৰতবৰ্ষৰ কংগ্ৰেছৰ আসনসমূহত মহিলা প্ৰতিনিধিৰ সংখ্যা বঢ়োৱাৰ বাবে জোৰ দিছিল। লগতে মহিলাসকলকো ৰাজনীতিৰ অংশীদাৰ হ'বলৈ উদ্বুদ্ধ কৰিছিল।
0: তাৰেই সোণালী ফচল হিচাপে ৰাজ্যখনে পাইছিল অমলপ্ৰভা দাস, পুষ্পলতা দাস, উষা বৰঠাকুৰ, মঞ্জুলা দেৱী, মফিদা আহমেদ, কমল কুমাৰী বৰুৱাৰ দৰে আগশাৰীৰ ৰাজনীতিজ্ঞা মহিলাসকল।
1: চন্দ্ৰপ্ৰভাই নিজেও 1957 চনত ব্ৰজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন পাইছিল, কিন্তু নিৰ্বাচনত তেওঁ জয়লাভ কৰিব নোৱাৰিলে। এগৰাকী প্ৰতিবাদী বিপ্লৱী মহিলা হিচাপে যদিও চন্দ্ৰপ্ৰভা শইকীয়ানী আজি সমাজত প্ৰতিষ্ঠিত হৈছে, কিন্তু এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰিণী মহিলাৰ হাতত কলমেও যে প্ৰাণ পাই সৃষ্টিৰ কামনাত উদ্বুদ্ধ হৈ কাকতৰ ওপৰত ৰচনা কৰিছিল উন্নত মানৰ সাহিত্য, সেই কথা বহুতৰে অগোচৰ।
0: প্ৰকাশিত উপন্যাস পিতৃভিথাৰ উপৰিও তেওঁৰ কলমে সৃষ্টি কৰিছিল অপৰাজিতা, শেষ আশ্ৰয়, গৌৰী শংকৰ আদিৰ দৰে উপন্যাস। লক্ষ্মীধৰ শৰ্মা সম্পাদিত আবাহনত প্ৰকাশিত হৈছিল দৈবজ্ঞ দুহিতা, আকুল পথিক আদিৰ দৰে গল্প, অসংখ্য কবিতা, প্ৰবন্ধৰ উপৰিও অসম প্ৰাদেশিক মহিলা সমিতিৰ মুখপত্ৰ অভিযান আৰু অভিযাত্ৰীৰ সম্পাদকীয় স্তম্ভ।
1: যি দুখন মুখপত্ৰৰ সম্পাদকীয় স্তম্ভৰ মাজেৰে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উদ্ভাসিত কৰিছিল মহিমামণ্ডিত নাৰী সমাজৰ অফুৰন্ত শক্তি আৰু সমাজ নিৰ্মাণত নাৰীৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা।
2: 20 শতিকাৰ নাৰী জাগৰণ ভাৰতৰ ভাগ্য নিৰ্মাণৰ এটি উল্লেখযোগ্য ঘটনা। নাৰীয়ে কুশাসনক নিন্দা কৰি সুশাসনৰ পৰামৰ্শ দি আহিছে, মহাভাৰতৰ পাতে পাতে ইয়াৰ প্ৰমাণ পাব। নিজৰ আত্মিক শক্তিৰ বলেৰে দুখ নিৰ্যাতনো নাৰীয়ে অতিক্ৰম কৰি আহিছে। দ্ৰৌপদী, সীতা, শকুন্তলা আদি অসংখ্য নাৰীৰ চৰিত্ৰই তাৰ প্ৰমাণ।
0: সময়তকৈ বহুত আগবঢ়া আৰু চিৰ প্ৰচলিত সুতৰ বিপৰীতে আগবাঢ়ি গৈ চিৰ বিদ্ৰোহিণী চন্দ্ৰপ্ৰভা, ৰাণী মাৰ্গাৰেটৰ দৰে সাহসী আৰু লক্ষ্মীবাইৰ দৰে দেশপ্ৰেমিক আছিল।
1: প্ৰচণ্ড ইচ্ছাশক্তিৰ অধিকাৰিণী এইগৰাকী নাৰীয়ে কৃষক সভা গঠন কৰি জীৱনৰ শেষ দিনলৈকে সভানেত্ৰী হৈ আছিল। অসম চৰকাৰে 1966ৰ পৰা 1968 চনলৈ 2 বছৰৰ বাবে লেডি জেইল ডিজিটৰ হিচাপে নিযুক্তি দিছিল। জীৱনৰ শেষ বয়সত ৰাঞ্জা বিজয়িনী চন্দ্ৰপ্ৰভা শইকীয়ানী দুৰাৰোগ্য ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ ছাত্ৰীবাৰী মিছন হস্পিটেলত শয্যাগত হৈছিল।
0: শয্যাগত অৱস্থাত 1972 চনত ভাৰত চৰকাৰে অজীৱন দেহ তথা দহৰ সেৱাত স্বীকৃতি হিচাপে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। জীৱনত পোৱা অজস্ৰ প্ৰতিবন্ধকতা, প্ৰবঞ্চনা, ব্যৰ্থতা, হতাশাই ক্ষতবিক্ষত কৰা মৃত্যুৰ সৈতে আলিংগন কৰিবলৈ ওলোৱা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ হৃদয়ত অন্তিম মুহূৰ্তত পোৱা এই স্বীকৃতিয়ে যেন সঞ্জীৱনী কঢ়িয়াই আনিছিল।
2: মোক যি কামৰ বাবে পদ্মশ্ৰী সন্মান দিছে সেইবোৰ কামত সকলো বিশিষ্ট ঘৰৰ মহিলা কৰ্মীয়ে যোগদান কৰি সফল হোৱাত সহায় কৰিছে। এই সন্মান মোৰ লগতে সেইসকল মহিলাকো দিয়া হৈছে বুলি মই প্ৰত্যয় গৈছোঁ। বন্ধঘৰত সোমাই নাথাকি সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই অসমীয়া তিৰোতাই আগস্থান ল'ব পাৰে বুলি মোৰ বিশ্বাস আছে। মৃত্যু সজ্জাত কৰা এই আশা আপোনালোকে সম্পূৰ্ণ কৰিব।
1: 1972 চনৰে 16 মাৰ্চৰ দিনা 72 বছৰীয়া জন্মদিনটোত চিৰবিদ্ৰোহিণী অসম সিংহী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে শেষ নিশ্বাস ত্যাগ কৰে।